এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। আজি সোমবাৰ, 1948 চনৰ আহাৰ মাহৰ আজি 7 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 22 তাৰিখ পুৱা 5:55 হৈ যোৱাৰ লগে লগেই শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই তৃপ্তি হাজৰিকাই মুকলি কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান। আজি মোৰ লগত নিয়ন্ত্ৰণ কক্ষত আছে নিজুম নাৰ্জাৰী আৰু কাৰ্যকক্ষত আছে বিশ্বজিৎ কাকতি।

আকাশবাণী নগাঁও। খন্তেক পিছতে অর্থাৎ 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 কৃষি আলোচনা আৰু তাৰ পিছতেই শুনিবলৈ পাব লোকগীতৰ অনুষ্ঠান, 7:00 নিয়োগ বাতৰি শুনিবলৈ পাব, 7:05 অসমীয়াত বাতৰি শুনিবলৈ পাব। সাত বাজি পোন্ধৰ মিনিটত সুপ্ৰভাত, 7:30 শুনিবলৈ পাব গীতৰ অনুষ্ঠান মূৰ্চনা, 8:00-9:20 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। 9:20 শুনিবলৈ পাব উপন্যাস পাঠ অনুষ্ঠানত কথাশিল্প মোৰো এটা সপোন আছে, এই উপন্যাসৰ দ্বিতীয় খণ্ড। উপন্যাসখনিৰ ৰচনা ডক্টৰ ৰুবুল মোটৰ। 9:40 শুনিবলৈ পাব শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাঁথৰি, 10:00 সাক্ষাৎকাৰৰ অনুষ্ঠানত আজি শুনিবলৈ পাব চিত্ৰদেৱ মহন্তৰ সৈতে হোৱা কথা বতৰা। কথা বতৰাত অংশগ্ৰহণ কৰিব চিদানন্দ দেৱগোস্বামীয়ে। 11:00 আৰু এই সাক্ষাৎকাৰৰ অনুষ্ঠানৰ পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান। 11:30 বিয়লি 4:29 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। 5:00 হিন্দীত বাতৰি শুনিবলৈ পাব 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, 5:15 শুনিবলৈ পাব আঞ্চলিক বাতৰি, 5:25 আমাৰ অনুষ্ঠান আমৈ শুনিবলৈ পাব, 5:45 শুনিবলৈ পাব বিদ্যাৰ্থীৰ অনুষ্ঠান, 6:00 আঞ্চলিক বাতৰি, 6:10 আগবঢ়োৱা হ'ব কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী, 6:40 শুনিবলৈ পাব স্পৰ্টছ মেগাজিন, 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। সন্ধিয়া 7:05 শুনিবলৈ পাব এটি সমবেত কণ্ঠৰ গীত, 7:10 অসমীয়াত বাতৰি শুনিবলৈ পাব অংগৰাগ মহন্তৰ সৈতে, ক্ষমা কৰিব অংগৰাগ মহন্তৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিবলৈ পাব 7:20, 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰদহৰি, 8:00 অসমীয়া বাতৰিৰ মুখ্যাংশ শুনিবলৈ পাব, 8:02 প্ৰচাৰ কৰা হ'ব বিজ্ঞান প্ৰবাহ, 8:32 শুনিবলৈ পাব লোকসংগীতৰ অনুষ্ঠান, 8:45 সমাচাৰ স্তন্ধা আৰু 9:00 News@9 শুনিবলৈ পাব, 9:15 হিন্দী বোলছবি গীতৰ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব, 9:30 প্ৰচাৰ কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, 10:00 আমাৰ আজিৰ অনুষ্ঠান সামৰা হ'ব। FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা অনুষ্ঠানত ইমান পৰে। ক্ৰমে গীতিকা বৰাৰ কণ্ঠত বৰগীত, অঞ্জলি মহন্ত ৰায়চৌধুৰীৰ কণ্ঠত ঘোষাপাঠ, আৰু শেষত এটি নাম শুনিলে গিৰিশ দাস আৰু তেখেতৰ সংগীসকলৰ কণ্ঠত ভক্তিমূলক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী নগাঁও, এতিয়া আগবঢ়াইছো কৃষি আলোচনা।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ কৃষি আলোচনা অনুষ্ঠান আৰম্ভ কৰিছোঁ। যোৱা সময়খিনিত আমাৰ চৰকাৰেও কৃষিৰ উন্নয়নৰ বাবে, কৃষকৰ উন্নয়নৰ বাবে যথেষ্ট চিন্তা চৰ্চা চলাইছে আৰু বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে কৃষকসকলক উপকৃত কৰিবলৈ চেষ্টা কৰি আছে। এইখিনি কাম কৰিবৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ যি বিভাগ আছে, সেই বিভাগে বা যি আমাৰ গৱেষণা কেন্দ্ৰ আছে কৃষিৰ, সেই সকলোখিনিয়ে কিন্তু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেওঁলোকে যৎপৰ নাস্তি চেষ্টা কৰিছে। এই গোটেই কথাখিনি সামৰি চৰকাৰী আঁচনি হওক বা যোৱা সময়খিনিত আমাৰ কৃষকসকলৰ কি লাভালাভ হৈছে, গোটেই কথাখিনি পাতিবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও জিলাৰ জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা মহোদয়ক। নমস্কাৰ।
2: মোৰ ফালৰ পৰা মই আৰু লগতে জিলা কৃষি বিভাগৰ তৰফৰ পৰা প্ৰতিজন শ্ৰোতালে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ।
1: হয়, পোনপ্ৰথমে আমি যিহেতু কৈছোঁৱেই যে আমাৰ যোৱা সময়খিনিত কৃষি বিষয়ক যিখিনি আঁচনি আছে সেইখিনি ফলপ্ৰসূ কৰিবৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইকাৰণে বোধ কৰোঁ আজিৰ দিনত কৃষকৰ উন্নতিও হৈছে। এই আঁচনিবোৰ কেনেকৈ কৰিছে, কেনেকৈ ৰূপায়ণ কৰিছে বা কৃষকসকলৰ এই ক্ষেত্ৰত তেওঁলোকৰ যিটো ফিডবেক আচলতে সেইটো কি ধৰণেৰে আপোনালোকে পাইছে, এই গোটেই কথাখিনি আমাক আপুনি জনাব। আৰু পোনপ্ৰথমে মই সেইকাৰণে আপোনাৰ পৰা জানি ল'ব খুজিছোঁ যে আঁচনিসমূহ কিয় দিয়া হয় আৰু আঁচনিসমূহ কেনে হোৱা উচিত।
2: আচলতে আমি এটা সুন্দৰ দিনত উপস্থিত হৈছোঁ আজি। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে তেখেতে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ আজি এটা যোগ্যতা অৰ্জন কৰিছে জৱাহৰলাল নেহৰুৰ পিছতে। আৰু মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষ তথা অসমে এটা কৃষি ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক এটা সুন্দৰ অৱস্থান কৰিছে দেশৰ ভিতৰত আৰু বাহিৰতো। আৰু আঁচনি আমাৰ বিভাগীয় যিখিনি আঁচনি লোৱা হয় মাননীয় প্ৰধানমন্ত্ৰী লৈছিলে, আমাৰ মুখ্যমন্ত্ৰীলৈ বা ৰাজ্যৰ পৰা লোৱা হয়, সেইখিনি আচলতে প্ৰথম আৰু প্ৰধান লক্ষ্য হ'ল আমাৰ কৃষকৰ উত্তৰণ, অৰ্থনৈতিক উত্তৰণ আৰু দেশৰ লগতে আৰু দেশৰ বা আমাৰ ৰাজ্যখনৰ আমাৰ যিটো চাহিদা পূৰণৰ যিটো লক্ষ্য, লগতে আমি সেই চাহিদা পূৰণৰ লগতে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ প্ৰতিটো শস্যৰ ক্ষেত্ৰতে সেই দুটা দিশ আগত ৰাখিয়েই আমাৰ বিভিন্ন আঁচনিসমূহ লোৱা হয় বা কৃষকৰ ক্ষেত্ৰত।
1: আমি এই কথাটোৰ পৰা এটা ধাৰণা এটা গম পালোঁ যে কৃষকসকলৰ কাৰণে আঁচনি কিন্তু প্ৰয়োজনীয় বস্তু, যাতে যিহেতু আমাৰ ইয়াৰ কৃষকসকল এতিয়াও খুব কম উপাৰ্জন, কম আয় কৰি আছে, গতিকে আমাৰ আঁচনিটো প্ৰয়োজন আছে। এতিয়া এই বৰ্তমান সময়ত তেনেকুৱা যিবিলাক লাভকাৰী আঁচনি, আচলতে প্ৰত্যেকখন আঁচনিয়ে লাভকাৰী কিন্তু ফলপ্ৰসূ, যিখিনিয়ে ফল দিব পাৰিছে, তেনেকুৱা ধৰণৰ আঁচনি মানে নাম ল'বলগীয়া কোনবিলাক?
2: আচলতে আমাৰ যিখিনি কৃষি বিভাগৰ ফালৰ পৰা আঁচনি লৈ আছে, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে তেখেতে প্ৰথমবাৰ কাৰ্যকাল লোৱাৰ পিছতে তেখেতে এটা ডাঙৰ আঁচনি প্ৰৱৰ্তন কৰিছিলে, এইটো হ'ল আমাৰ কৃষক সন্মান নিধি। আৰু এই নামটোৱে সূচাইছে, আমি যিটো পি এম কিষাণ বুলি কওঁ, ইয়াৰ নামটোৱে সূচাইছে যে তেখেতে যিটো এটা ধনৰাশি বছৰত 6,000 টকা, 2,000-2,000কৈ যিখিনি তিনিটা কিস্তিত কৃষকসকলক দি আছে, এইটো তেওঁ ধন হিচাপে ধৰা নাই। এইটো সেই নামটোৱে কৈছে যে কৃষক সন্মান নিধি। তেখেতে কৃষকসকলক এটা সন্মানৰ কাৰণে, তেওঁলোকক এটা স্বীকৃতিৰ কাৰণে প্ৰথম অৱস্থাত এই আঁচনিটো প্ৰৱৰ্তন কৰিছিলে। আৰু পি এম কিষাণ আঁচনিটো আজিৰ দিনতো আমাৰ কৃষকসকলৰ কাৰণে এটা খুব সুন্দৰ আঁচনি হিচাপে পৰিগণিত হৈছে। আমাৰ অসমত, বিশেষকৈ অসমত আমাৰ প্ৰায় এতিয়ালৈকে প্ৰায় 22তম যিটো কিস্তি দিয়া হ'ল, তেতিয়ালৈকে আমাৰ প্ৰায় 95,683জন কৃষক ইয়াৰ অন্তৰ্ভুক্ত হৈ আছে। দেখাত যদিও সৰু টকা, আমাৰ মই ভাবোঁ প্ৰতিজন কৃষককে অতি খুব ভালধৰণে উপকৃত কৰিছে। আৰু আজি কৃষক সন্মান নিধিৰ কথা সেইকাৰণে গোটেই পৃথিৱীত এইটো জনাজাত হৈছে যে ভাৰতবৰ্ষত এনেকুৱা আঁচনি চলি আছে। আৰু অসমৰ ক্ষেত্ৰতো মই কৈছোঁ আমাৰ আচলতে আমি প্ৰায় 1.5 লাখ খেতিয়কৰ আমাৰ এটা টাৰ্গেট আছিলে, কিন্তু আমি এতিয়া 80% আমি তেওঁলোকক দিব পাৰিছোঁ। তাৰে বিভিন্ন কাৰণ হয়তো কিছুমান দিব পৰা নাই। আৰু কৃষক সন্মান নিধিৰ মই আঁচনিখন কোৱাৰ লগতে আঁচনিটো কেনেকৈ আমি আচলতে পাব পাৰোঁ সেই কথাখিনি মই ক'ব খুজিছোঁ। ইয়াৰ আগতে আমাৰ কৃষক সন্মান নিধিৰ কাৰণে আমাৰ মূলতঃ আমাৰ তেওঁলোকে দৰখাস্ত মানে এইটো আমাৰ CRC আছে, অৰুণোদয় কেন্দ্ৰ আছে, তাত সেইবিলাক যোগেদি তেওঁলোকে দৰখাস্ত দিব লাগিব, আবেদন কৰিব লাগিছিল। আৰু আবেদন কৰিবলৈ তেওঁলোকৰ এটা হ'ল তেওঁলোকৰ নিজৰ মাটিৰ এটা ডকুমেণ্টছ লাগিছিল, মাটিৰ ডকুমেণ্টছ এটা লাগিছিল, থকা বুলি নহয় তেওঁলোকে কৰিব পাৰিছিল, বেলেগতো কৰিব পাৰিছিল। দ্বিতীয় হ'ল তেওঁলোকৰ নিজৰ নামত এটা একাউণ্টছ থাকিব লাগিব, একাউণ্টছ আৰু সেই একাউণ্টছটো তেওঁলোকৰ বেংক নিজৰ যিটো মোবাইল ফোন থাকে বা যি ফোন থাকে তাৰ লগত সেইটো সংলগ্ন থাকিব লাগে। আৰু সেইধৰণে আমাৰ কৃষক সন্মান আগত যিখিনি আছিলে দৰখাস্ত কৰি পাইছিলে। কিন্তু এতিয়া হ'ল যে এতিয়া আমাৰ এটা নতুন আঁচনি নহয়, এইটো এটা পঞ্জীয়ন বুলি ক'ব পাৰোঁ আমি, এইটো হ'ল ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি, কৃষক পঞ্জীয়ন, ৰাষ্ট্ৰীয় কৃষক পঞ্জীয়ন। আচলতে এইটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে দেশৰ প্ৰতিজন কৃষকে তেওঁ কৃষক যোনে কৃষিক বৃত্তি হিচাপে লৈছে বা বেলেগ ধৰণে বেলেগ কাষৰীয়া বৃত্তি হিচাপে লৈ আছে তেনেকুৱা হ'ব পাৰে, প্ৰতিজন আমাৰ মাটি থকা মানুহ, প্ৰতি ভূমি যদি যাৰ নিজৰ নামত ভূমি আছে তেওঁক ৰাষ্ট্ৰীয় এটা পঞ্জীয়ন কৰিব লাগে, আৰু সেইটো হৈছে কৃষক পঞ্জীয়ন। আৰু কৃষক পঞ্জীয়ন কৰিব লাগিলে তেওঁলোকৰ প্ৰথম হ'ল কি, নিজৰ নামত মাটি থাকিব লাগিব, খেতি মাটি থাকিব লাগিব, এবিঘা হ'ব পাৰে, বেছিও হ'ব পাৰে, কিন্তু থাকিব লাগিব মাটি। আৰু সেইটোৰ লগত মই কৈছোঁ তেওঁ আধাৰ সংলগ্ন, তেওঁৰ মোবাইল নম্বৰ থাকিব লাগিব, আধাৰ নম্বৰ থাকিব লাগিব, আৰু সেইখিনি যদি হয় তেওঁ কৃষক পঞ্জীয়ন কৰিব পাৰে। এইটো আমাৰ আজি কৃষি বিভাগৰ প্ৰতিজন বিষয়াৰ লগত জড়িত হৈ আছে। এতিয়া আমাৰ কৃষি বিভাগৰ অফিচ, আমাৰ তিনিটা আমাৰ ইয়াত মহকুমা আছে, নগাঁও মহকুমা, কলিয়াবৰৰ ৰহা, প্ৰতিটো মহকুমাতে আমি কৃষক পঞ্জীয়নৰ কাৰণে আমি আমাৰ তাত বিষয়াসকল আছে। তাৰোপৰি আমাৰ যিখিনি ফিল্ডৰ আমাৰ যিখিনি অফিচাৰ আছে, বিষয়া আছে ফিল্ড, একদম আমাৰ কৃষি সম্প্ৰসাৰণ সহায়কৰ পৰা আদি কৰি আমাৰ কৃষি উন্নয়ন বিষয়া, তেনেকৈ আমাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, প্ৰত্যেকৰ প্ৰতিটো লেভেলতে প্ৰতিটো পৰ্যায়তে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে কৃষকসকল আহিলে। তাৰোপৰি তেওঁলোকে আমাৰ যিবিলাক আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰ যিবিলাক আছে, যিখিনি তাত গৈ বা ব্লকত যিবিলাক আছে কৃষি তথ্য কেন্দ্ৰ, অৰুণোদয় কেন্দ্ৰ, তাত গৈ তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। কেৱল কথাটো হ'ল তেওঁ নিজৰ নামত মাটি থাকিব লাগিব আৰু তেখেতৰ আধাৰ নিজৰ থাকিব লাগিব আৰু আধাৰ সংলগ্ন মোবাইলটো থাকিব লাগিব। এইখিনি কৰি তেওঁলোকে যেতিয়া পঞ্জীয়নৰ দৰখাস্ত দিয়ে তেতিয়া তেওঁলোকৰ নিজৰ মোবাইলটোত 3-3টা OTP যায়, সেইখিনি OTP কিন্তু তাত লগে লগে দিব লগা মানে যিজনে কৰি থাকে তেওঁ সেইটো দিব লগা হয় তাতে। তাৰপিছত এবাৰ যেতিয়া তেওঁ ৰাষ্ট্ৰীয় পঞ্জীত সোমাই যাব, কৃষক পঞ্জীত, তেওঁ এজন ভাৰতৰ পঞ্জীকৃত কৃষক হিচাপে স্বীকৃতি পাব। এতিয়া আমি বহুত আছে যে কৃষক বহুত আছে, আমি কোনোবা চাকৰি কৰিও কৃষক আছে, এনেকৈ তেওঁ খেতি কৰে, মাটি আছে, তেনেকৈ বিজনেছ কৰিও কোনোবাই কৃষক কৰে, আৰু কিছুমানে গোটেই সম্পূৰ্ণ তেওঁ কৃষকৰ কামে, কৃষিৰ কামেই কৰে
1: মূল জীৱন জীৱিকা।
2: কিন্তু এই যে ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি যেতিয়া হ'ব, কৃষক যেতিয়া তেখেতৰ পঞ্জীয়ন হ'ব, তেতিয়া তেখেতে এই যে PM কিষাণ আঁচনিটোত, আমাৰ যিটো কৃষক সন্মান নিধি আঁচনিত, তেতিয়া তেওঁ সেইখনত আবেদন কৰিবলৈ যোগ্যতা প্ৰাপ্তি হয়, তেতিয়া যোগ্য হয়। আমাৰ এতিয়া শেহতীয়া যিটো নিয়ম আছে কৃষক পাঁচিত, আমি যদি PM কিষাণ বা আমি যদি কৃষক সন্মান নিধিত তেখেতক আবেদন কৰিব দিব লাগে, তেখেতে কিন্তু প্ৰথমতে আমাৰ যিটো ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি কৃষক পঞ্জীয়ন হিচাপে তেওঁ পঞ্জীকৃত নহ'লে তেখেতে দৰখাস্ত আবেদন কৰিব নোৱাৰিব এতিয়া। আৰু সেইটো প্ৰতিটো ক্ষেত্ৰতে আহি আছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে কৃষক ভাৰতবৰ্ষৰ প্ৰতিজন কৃষকে পঞ্জীয়ন হওক আমাৰ কৃষক পঞ্জীত। আৰু আমাৰ কৃষক সন্মান নিধিত আৰু এটা এনেকুৱা কৃষক পঞ্জীয়ন কৰা মই যি কিছুমান চাকৰিয়ালো আছে, তেওঁলোকে ইয়াত দৰখাস্ত দিব নোৱাৰে। যিসকল কৃষকৰ মাহিলীয়া যদি 2000 কম হয়, কোনোবা এজনে যদি প্ৰাইভেট কোম্পানীত কৰি আছে বা এনেকুৱা, সেইটো বেলেগ কথা, তাৰ মাজত তেওঁ কি কৰি আছে তেওঁ পাৰিব, কিন্তু মাহিলীয়া যদি 2000 কম হয়, পেঞ্চন কোনোবা পালেও তেওঁ কৰিব পাৰে, পেঞ্চন পোৱাৰ পিছত যদি 2000 কম পেঞ্চন পায় তেখেতেও দৰখাস্ত দিব পাৰে, আবেদন কৰিব পাৰে। গতিকে কৃষক সন্মান নিধিত আমাৰ প্ৰতিজন কৃষকে তেওঁলোকৰ যাৰ নিজৰ নামত মাটি আছে তেওঁলোকে পঞ্জীয়ন কৰিব লাগে। আৰু এটা কথা হ'ল যে আমাৰ এতিয়া আমাৰ এই সময়ত আমি বিচাৰিছোঁ প্ৰতিজন কৃষকে বা কাৰোবাৰ যদি দেউতাক মাকৰ নামত মাটি আছে, নিজৰ নামত নাই, দেউতাক মাকে যদি অকণমান মাটিও কৃষকজনক দি দিয়ে, ল'ৰা ছোৱালীৰ নামত দি দিয়ে, তাৰ যোগেদি এইটো পঞ্জীয়ন কৰিব পাৰে। বা এনেকুৱা আছে বহুতৰ মাক দেউতাক ঢুকাইছে, তেওঁ নাই, কিন্তু তেখেতৰ মাটিটো হস্তান্তৰ হোৱা নাই এতিয়াও, সেইটো কাৰণে তেওঁলোকে হস্তান্তৰৰ কাৰণে খুব সোনকালে যদি দৰখাস্ত দিয়ে, এইটো আমাৰ আমাৰ চক্ৰ পৰ্যায়ৰ চক্ৰ বিষয়া ৰাজহ বিভাগৰ যিখিনি আছে তেওঁলোকে এইটো কাম সোনকালে, মিউটেশ্যনৰ যিখিনি কাম সেইখিনি কাম তেওঁলোকে সোনকালে কৰি দিব। গতিকে আমি আমি বিচাৰিছোঁ, আমি আবেদন বিচাৰিছোঁ আমাৰ অসমৰো প্ৰতিগৰাকী কৃষকে, আমাৰ এতিয়ালৈকে প্ৰায় 90,000 ওচৰত আমাৰ কৃষক পঞ্জীয়ন হৈছে, তাৰে কিছু পি এম কিষাণ পাই থকা মানে আৰু কিছু বাহিৰৰ, কিন্তু আমি বিচাৰিছোঁ প্ৰতিগৰাকী কৃষক অসমৰ
1: যিমান
2: মই আমি মই ইয়াৰ দ্বাৰাই প্ৰত্যেকলৈ অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী কৃষকক, তেওঁ যিধৰণে যদি নিজৰ মাটি আছে তেওঁলোকে প্ৰতিগৰাকীয়ে কৃষক পঞ্জীয়ন সোনকালে কৰিব লাগে।
1: ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আঁচনি বৰ্তমান সময়ত চলি আছে, বা মই যদি এটা উনুকিয়াই দিওঁ যে ধৰক সাধাৰণতে দেখা যায় যে বহু কৃষকে বহু সময়ত খেতি কৰি পেলাই লোকচান ভৰিবলগীয়া
2: হয়,
1: হয়নে? সেই ক্ষেত্ৰত কিন্তু আমাৰ এটা বস্তু দেখোঁ যে সেইটো কৃষি বীমা বুলি এটা কথা থাকে,
2: হয়নে?
1: সেই কৃষি বীমাটো কেনেকৈ এজন কৃষকে কৰিব পাৰে বা তাৰ লাভটো কেনেকৈ পাব পাৰে সেইটো কথা অকণমান আমাক জনাওক।
2: এতিয়া আমি যিটো কৈছোঁ যে ফচল বীমা যোজনা বুলি আমাৰ যিটো আছে, আমি পি এম এ বি অ', এইটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰে এইটো আঁচনি, আজি তেখেতে অহাৰ পৰা এইটো আঁচনি লৈছিলে, যিটোৰ পৰা আমাৰ অসমতো আৰু গোটেই ভাৰতবৰ্ষত বহু খেতিয়কে তেওঁলোকৰ যেতিয়া কৃষি ক্ষেত্ৰখনত কাম কৰি থকাৰ পিছত যেতিয়া বানপানী হওক, খৰাং হওক বা আন পোক পৰুৱা হওক, যেতিয়া তেওঁলোকৰ ক্ষতি হয় সেই ক্ষতিত তেওঁলোকে ক্ষতিপূৰণ পাই গৈছে বীমা কোম্পানীৰ পৰা। আৰু একদম আমাৰ একেবাৰে সহজ কৰি দিয়া হৈছে এই নিয়মটো, যে আমি বিশেষকৈ আমাৰ শালি ধান, মাটিমাহ, মৰাপাত, কুঁহিয়াৰ, আলু আৰু সৰিয়হ এইকেইটা সময়ত আমি ফচল বীমাৰ কাৰণে কৰা হয়। আৰু কৃষকে নিজৰ 7.5 বিঘা মাটিৰ কাৰণে তেওঁ যদি

0: ধানেই কৰিছে বা আলুৱে কৰিছে যি কৰক, 7.5 বিঘা মাটিৰ কাৰণে অকল 100 টকা তেওঁ দিব লাগে প্ৰিমিয়াম। গতিকে তেওঁলোকে আমাৰ স্থানীয় বীমাকৰ্মী থাকে, আমাৰ কৃষি কাম প্ৰশাসন সহায়ক থাকে, তেওঁলোকৰ লগত যদি যোগাযোগ কৰে খেতি কৰাৰ সময়তে প্ৰথম বয়সতে তেওঁলোকে অনলাইন আবেদন কৰিব লাগে।
1: সেইটোৰ কাৰণে হয় পঞ্জীকৃত কৃষক হ'ব লাগিব নেকি?
0: এতিয়ালৈকে হোৱা নাই, সেইটো পঞ্জীকৃত কৃষকতে এতিয়ালৈকে হোৱা নাই, কিন্তু সোনকালে হ'ব সেইটো। আৰু ইয়াৰ নিয়মটো এনেকুৱা যে তেওঁলোকে ইয়াত প্ৰত্যেককে আধাৰ নম্বৰ আজিকালি প্ৰত্যেকতে লাগে আমাৰ, আৰু তেওঁলোকৰ নিজৰ মাটিটো কিমান মাটি তেওঁ খেতি কৰিছে সেই মাটিৰ যিটো তথ্য সেইটো তেওঁ দিব লাগে অনলাইন আবেদন, আৰু লগতে তেখেতে সেই 100 টকা এটা যিটো সেইটো জমা দিব লাগে। ধৰা হ'ল যে আমাৰ ইয়াত কিবা কাৰণত সেই যিখিনি মাটি তেওঁ কৰিছিলে তাত বানপানী হ'ল, আৰু এতিয়া আমাৰ সেইটো আমাৰ জি পি পৰ্যায়ত গ্ৰাম পঞ্চায়তৰ এটা পৰ্যায়ত এটা হিচাপ কৰা হয়। আমি ক্ৰপ কাটিং বুলি কওঁ, শস্যৰ আমি কেনে কিমান উৎপাদন পাইছে এইটো ক্ৰপ কাটিঙৰ জৰিয়তে নিৰ্ণয় কৰা হয়। যদিহে আমাৰ যিটো এটা ষ্টেণ্ডাৰ্ড ধৰা আছে, আমাৰ এটা ধৰা আছে যে এটা ধানৰ উৎপাদন এটা বিশেষকৈ ধৰা আছে যিমানখিনি হ'ব তাতকৈ যদি কম হ'ল সেইবাৰ, যদি কম হৈছে বানপানীৰ কাৰণে হওক বা খৰাঙৰ কাৰণে হওক, তেতিয়া সেই কমৰ যিটো মূল্য সেইখিনি কৃষকৰ তাত তেওঁৰ বেংক একাউণ্টছত নিজে নিজে সোমাই যাব, সেইটো তেওঁ তাৰ কাৰণে কৰিব নালাগে। কিন্তু যদিহে তেওঁ আবেদন কৰা মাটিৰ ক্ষেত্ৰত যে কঠীয়া পেলাইছে তাৰপিছতে হঠাৎ ধুমুহা বৰষুণ আহিল বা শিল বৰষুণ বুলি কওঁ তেনেকুৱা আহিলে, সেইটো কিন্তু তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে সেইটো দৰখাস্ত কৰিব পাৰে অনলাইনতে। তেতিয়া তাৰ মাজতে মাজত বীমা ৰাখি দিয়াৰো ব্যৱস্থা আছে। সেনেকৈ যদি মাজত চপোৱাৰ সময়ত যদি বানপানী হৈ গ'ল, লগে লগে তেওঁলোকে ফটোগ্ৰাফ আৰু আমাৰ অফিচাৰ আমাৰ যিখিনি বিষয়া আছে তেওঁলোকক জনাব লাগে, বিশেষকৈ কৃষি বিভাগত তেওঁলোকে লগে লগে জনাব লাগে ফটো দি পেলাই। আমি তেতিয়া আমাৰ লগে লগে আমাৰ বিষয়া তাত যাব, তেওঁলোকেও তাত এটা চাব, চাই সেইখিনি আমি আপলোড কৰাৰ পিছত আমি ডিষ্ট্ৰিক্টৰ পৰা এইটো গুচি যায় তাতে। সেইখিনি সুবিধা আছে তাতে। আৰু আনকি তেওঁৰ যদি খেতিটো চপোৱাৰ পিছত যদি চপোৱাৰ 15 দিনলৈকে তেওঁলোকৰ যদি তাত সেই চপোৱা যদি নষ্ট হয় সেইটো ক্ষেত্ৰত তেওঁলোকে বীমাৰ পৰা ক্ষতিপূৰণ পাব পাৰে। কেৱল আমি এটা বিচাৰি আছোঁ, আমাৰ এতিয়া বিশেষকৈ নগাঁও যিখন জিলা, নগাঁও জিলাত আমাৰ যিটো ৱাইল্ড এনিমেল মানে আমি বনৰীয়া হাতী, বান্দৰ আৰু আমাৰ যিটো গাহৰি, বনৰীয়া গাহৰি, আমাৰ নগাঁও জিলাখনত এইটো খুব ডাঙৰ এটা ক্ষতি কৰি আছে। আমি বিশেষকৈ বনৰীয়া হাতীয়ে হওক বা বান্দৰে হওক আৰু গাহৰি, এইটো ফচল কেৰ্কেটুৱাটো ইমান কেৰ্কেটুৱাৰ কিছুমান ব্যৱস্থা কৰিব পাৰি, কিন্তু এই তিনিটা বনৰীয়া জন্তুৰ পৰা যিটো ক্ষতি হয় সেইটো এতিয়ালৈকে আমাৰ ফচল বিমান সোমোৱা নাই এতিয়ালৈকে। আৰু আমি সেইকাৰণে আমি বিভাগীয়ভাৱে এইটো আমি আমাৰ জনাইছোঁ আমি যে এইটো সোমাব পাৰিলে আমি ভাল হয়। এইটো আমি আমাৰ মাননীয় উপায়ুক্ত মহোদয়ৰ জৰিয়তেও আমি আমাৰ যিবিলাক জিলাৰ যিটো মিটিং হয় সেইখনতো আমি এইটো উত্থাপন কৰিছোঁ এইটো।
1: গতিকে এই কথাখিনি আমাৰ কৃষকসকলক অকণমান সজাগ হ'ব লাগিব, বা তেওঁলোক যদি আগুৱাই আহে তেতিয়াহ'লে এই আঁচনিবিলাকৰ যিটো লাভ সেই লাভটো পাব পাৰিব, আৰু তেতিয়াহে প্ৰকৃতাৰ্থত চৰকাৰখনৰ যিটো ইচ্ছা সেই ইচ্ছাটো সাফল্যমণ্ডিত হ'ব। এতিয়া তাৰ লগে লগে আৰু এটা কথা আপোনাৰ পৰা জানিবলগীয়া আছে যে আমাৰ যিবোৰ শস্যৰ খেতি কৰা হয় সেইবোৰৰ বহুতৰ ক্ষেত্ৰতে এটা ন্যূনতম সমৰ্থন মূল্যৰ কথা থাকে,

0: ব্যৱস্থা এটা আছে,
1: হয়,
0: সেই ব্যৱস্থাটো কেনেধৰণেৰে চলি আছে?
1: আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আমাৰ অসমত অসমৰ কাৰণে যিটো পেডি প্ৰক্ৰমেণ্ট বুলি ধান ক্ৰয় আঁচনি আৰু সৰিয়হ ক্ৰয় আঁচনি, এই দুটা আঁচনি তেখেতে আমাৰ ইয়াত প্ৰৱৰ্তন কৰিছে, যিটো আঁচনিৰ জৰিয়তে আমাৰ কৃষকৰ যিটো বিশেষকৈ ধানৰ মূল্যটো এতিয়া প্ৰায় 2370 টকা প্ৰতি কুইণ্টলত দি আছে, আৰু তাৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ সাহাৰ্য 200 টকা। কিন্তু প্ৰথমতে আমি 2370 টকা সেইটোতে আমি আছোঁ প্ৰথম, যিহেতু কৃষকৰ আপুনি কোৱাৰ নিচিনাকৈ যে মধ্যভোগী কিছুমানে দামৰ এটা হঠাতে এনেকুৱা এটা সৃষ্টি কৰি দিয়ে কৃষকে বিক্ৰী কৰিবলৈ বাধ্য হৈ যায়, কিন্তু আমাৰ এই যিটো আমাৰ পেডি প্ৰক্ৰমেণ্ট যিটো ধান ক্ৰয় যিটো আঁচনি আছে ইয়াত আমাৰ প্ৰতিগৰাকী যিখিনি খেতিয়কৰ যিখিনি ধান সেইখিনি তেওঁলোকে আমাৰ অসম আমাৰ নগাঁও জিলাৰ বিভিন্ন ঠাইত 3 ক্ৰয় কেন্দ্ৰ আছে, প্ৰায় আমাৰ 11টা আছে, আৰু তাত আমাৰ মাৰ্কেটিংবোৰ জড়িত হৈ আছে, আমাৰ ফুড এণ্ড চিপিং ছাপ্লাই জড়িত হৈ আছে, আৰু নাফেড আছে তাতে, কিন্তু মেইনলি আমাৰ যিটো যোগান বিভাগৰ যিটো জৰিয়তে এই যিটো দাম, এইযোৰ দামত আমি সেইখিনি ধান ক্ৰয় কৰা হৈছে। আমাৰ কঠীয়াতলিত আছে, কামপুৰত আছে, ৰহাত আছে, বেবেজিয়াত আছে, তেনেকৈ কলিয়াবোৰত আছে, ঢিঙত আছে, গতিকে এইকেইটা ঠাইলৈ ধান ক্ৰয় আঁচনি আমাৰ ইতিমধ্যে আমি সজাগতা সৃষ্টি কৰিছোঁ, প্ৰতিগৰাকী ফাৰ্মাৰ্ছে প্ৰায় জানে যে এইকেইটা ঠাইত আমাৰ ধান ক্ৰয় হ'ব পাৰে। ইয়াৰ কাৰণে কৃষক মাননীয় কৃষকসকলে কৰিবলগীয়া হ'ল, আমাৰ যিগৰাকী তাত আমাৰ কৃষি উন্নয়ন বিষয়া আছে, প্ৰথমতে তেওঁলোকে কৃষকজনে তেওঁ কিমান মাটিত তেওঁ খেতি কৰিছিল আৰু কিমান তেওঁ উৎপাদন পালে বা পাব সেইটো সেইখিনি এখন তেওঁলোকে চাৰ্টিফিকেট এখন ল'ব লাগে, এখন প্ৰমাণপত্ৰ ল'ব লাগে কৃষি বিভাগৰ পৰা, সেইখন আমাৰ কৃষি উন্নয়ন বিষয়াই দি দিয়ে, সেইখিনি তেওঁলোক যোগাযোগ কৰিলে, আৰু তেওঁলোক যোগাযোগ কৰাৰ আগতে যদি আমাৰ কৃষি সখী আছে বা আমাৰ কৃষি সম্প্ৰসাৰণ সহায়ক আছে তেওঁলোকৰ জৰিয়তে আহি কৃষি উন্নয়ন বিষয়ৰ পৰা সেইখন প্ৰথম তেওঁলোকে সেই চাৰ্টিফিকেটটো ল'ব লাগে। যদি এজন কৃষকৰ তেওঁ ধৰিলোঁ যে তেওঁ 100 কুইণ্টল ধান তেওঁ উৎপাদন কৰিছে, তাতে 10 কুইণ্টল বা 12 কুইণ্টল তেওঁ নিজৰ খোৱাৰ কাৰণে ৰাখিব, বাকীখিনি তেওঁ বিক্ৰী কৰিব, গতিকে সেইখিনি সেনেকৈ তেওঁলোকৰ যিখন প্ৰমাণপত্ৰ দিয়া হয় সেইখিনি গৈ তেওঁলোকে যিটো চেণ্টাৰত যাব, তেওঁ ধৰি লৈছোঁ কোনোবা এজনে কঠীয়াতলি চেণ্টাৰলৈ গৈছে, আমাৰ যিটো ফুড এণ্ড চিভিল ছাপ্লাই যিটো চেণ্টাৰ আছে তাত গৈ তেওঁলোকে তাত এজন মেনেজাৰ থাকে, তাত সেইখন দি তেওঁ পঞ্জীয়ন কৰি আহিব লাগে যে মোৰ এইখিনি ধান আছে, এইখন মোৰ হেৰি, মোৰ ধান কেতিয়া ল'ব, তেওঁলোকে তেতিয়া এটা তেওঁক এটা ডেট দিব, আৰু তেওঁলোকৰ ধানৰ কেৱল চাবলগীয়া হ'ল যে আমি তেওঁলোকৰ কিছুমান ন্যূনতম কিছুমান ষ্টেণ্ডাৰ্ড আছে তেওঁলোকৰ যিখিনি তেওঁলোকে চাই, যে প্ৰথম হ'ল ধানৰ যিটো আৰ্দ্ৰতা, যিটো আৰ্দ্ৰতাটো সদায় কম থাকিব লাগে, আমি তেওঁলোকে
0: শুকান
1: ধান হ'ব লাগে, এইটো 14% তেওঁলোকে ধৰিছে, মানে 14% থাকিলে ইমান কথা নাই, গতিকে কৃষকে ধানটো শুকাই আনিব লাগে। দ্বিতীয় হ'ল তাত লেতেৰা বস্তুৰ পৰিমাণ, পতান বা এনেকুৱা, সেইটো 1% বেছি থাকিব নালাগে, 1% বেছি থাকিব নালাগে, আৰু ধানটো তেওঁলোকে যেতিয়া তেওঁলোকে নিজৰ হেৰিখন লৈ যাব, মানে প্ৰমাণপত্ৰখন লৈ যাব যে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন, তেতিয়া তেওঁলোকে তাত গৈ নিজৰ ধানটো অকণমান লৈ যাব লাগে যাতে পৰীক্ষা কৰি চাব পাৰে, নহ'লে তেওঁ একেলগে যেতিয়া তেওঁ 90 কুইণ্টল বা 100 কুইণ্টল লৈ যাব তাৰপিছত যদি ঘূৰাই দিয়ে ডাঙৰ কথা সেইটো, গতিকে প্ৰথমতে যে তেওঁলোকে চাই লয়, তেওঁলোকৰ নিজৰ চাব যন্ত্ৰ আছে, চোৱাৰ পিছত তেওঁলোকে যে এইটো হ'ব, তাৰপিছত তেওঁ ৰেজিষ্ট্ৰেশ্যন তাত কৰি থ'লে আৰু তেওঁ এটা দিন দিলে, সেইটো দিনত কৃষকজনে গৈ তাত ধানখিনি দিলে, দিয়াৰ পিছত তেওঁৰ যিখিনি পাবলগীয়া টকা যিটো, সেইটো এটা সময় লয়, হয়তো 1 সপ্তাহ সময় ল'ব পাৰে, কিন্তু সেইটো এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আহে।
0: আমাৰ কৃষকসকলে বৰ্তমান সময়ত বহুত কথা জনা হৈছেও আৰু আগবাঢ়িছেও, তথাপিও আমি আৰু আগবঢ়াই নিবলৈ আমি বদ্ধপৰিকৰ বা এই ধৰণে আমি লাগি থাকিব লাগিব, কৰি থাকিব লাগিব। যোৱা সময়খিনিত চৰকাৰে যিখিনি কাম কৰিছে সেইখিনি সঁচাকৈয়ে প্ৰশংসনীয় বা ভাল হৈছে, তথাপিও বৰ্তমান সময়ত চৰকাৰে আকৌ এটা কথা কৈ আছে যে খেত বচাও অভিযান বুলি এটা অভিযান আৰম্ভ কৰিছে, গতিকে এই যিটো অভিযান, এই অভিযানটোৰ কথাটো আপুনি থুলমূলকৈ যিখিনি কথা ক'লে সেই কথাখিনি এইখিনি কথা, তথাপিও মই এইটো বিশেষ এটা দুটামান বাক্য আপোনাক এই বিষয়টোৰ ওপৰত,
1: এইটো আমাৰ যোৱা 1 জুনৰ পৰা চলি আছে, আমি প্ৰতিটো গ্ৰাম পঞ্চায়ততে আমি সজাগতা শিবিৰ পাতি আছোঁ, এইটো আচলতে মাটিৰ স্বাস্থ্য, সুস্থ মাটি, আমি সুস্থ প্ৰকৃতি বুলি আমি যিটো কওঁ, মাটিৰ যদি স্বাস্থ্য আমি ভাল ৰাখিব লাগে, আমি যিবিলাক আমি ৰাসায়নিক সাৰ দিওঁ, ইউৰিয়া, ছুপাৰ ফচফেট, পটাছ, আমাৰ অনুমোদিত কিছুমান, আমাৰ অনুমোদিত যিখিনি আছে, আমাৰ বহুত কৃষকে অনুমোদিত সাৰৰ তাৰ ওপৰত তেওঁলোকে বহুত হেৰি দিয়ে, সাৰ দিয়ে, যিটোৱে আমাৰ প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰাত, মানে নষ্ট কৰিব পাৰে, কৰি আছে, মাটিৰ তেওঁৰ স্বাস্থ্যটো নষ্ট কৰি দিয়ে, বিশেষকৈ মাটিত আমাৰ যিখিনি অনুজীৱ থাকে, অনুজীৱখিনিক যদি আমি মাৰি পেলাওঁ

0: তেতিয়াহ'লে সেই মাটি কেতিয়াও মাটি হৈ নাথাকে। সেইকাৰণে আমি প্ৰতিগৰাকী কৃষকক আমি আগৰ পৰা ময়ো অনুৰোধ জনাওঁ যে তেওঁলোকে আমাৰ যিটো গৰুৰ গোবৰ বা যিকোনো আমাৰ জন্তুৰ আমি জীৱ জন্তু পোহনীয়া জীৱ জন্তুৰ যিটো বিষ্ঠা বা যিটো পেচাব সেইখিনি আমি সংৰক্ষণ কৰি মাটিত সেইখিনি সদায় দিব লাগে। আমি পচন সাৰ দিব পাৰোঁ, সেইটোৰ আমি কেঁচুসাৰ বনাব পাৰোঁ, আৰু পাৰিলে যিমান পাৰোঁ আমি ৰাসায়নিক সাৰ কমাই দিব লাগে।
1: গতিকে আমাৰ কৃষকসকলে নিশ্চয়কৈ মাটি ভালে ৰাখিব লাগিব যাতে অহা প্ৰজন্মবিলাকে সেই মাটিখিনি ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পৰা উপভোগ কৰিব পাৰে। গতিকে সেইটো কথা আমি অলপ যত্নপৰ হ'ব লাগিব, সকলোৱে এই কথাখিনি মানি চলিব লাগিব। আৰু ইতিমধ্যে আমাৰ কৃষিৰ জগতখনত যিটো নেচাৰেল ফাৰ্মিং বা জিৰ' টিলেজৰ যিটো ধাৰণা লাহে লাহে আহিছে, গতিকে সেইধৰণে যদি আমি কাম কৰি যাওঁ অহা সময়খিনিত আমাৰ মাটি ভালে থাকিব আৰু মাটি ভালে থাকিলেহে আমি ভালে থাকিম আৰু আমাৰ গোটেই পৰিৱেশ ভালে থাকিব, সেই কথাটো যিটো আপুনি কৈ গৈছে। গতিকে সেইখিনিকে আমি কৰি পেলাই আমাৰ এই চৰকাৰে কৰা যিখিনি কাম কাজ সেই গোটেই কাম কাজখিনি আমি আগুৱাই নিবলৈ সকলোৱে হাতে হাতে হাত ধৰি পেলাই চেষ্টা কৰিব লাগিব। অহা সময়খিনিত আকৌ আপোনাৰ পৰা এনেকুৱা পৰামৰ্শ বা এনেকুৱা কথা পাতিম বুলি আমি আশা ৰাখিছোঁ। আৰু আজিলৈ তেতিয়াহ'লে আমাৰ কথা বতৰা এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ,
0: মোৰ আটাইলৈকে নমস্কাৰ জনাইছোঁ, মোৰ শ্ৰদ্ধা জনাইছোঁ।
2: আজিৰ কৃষি আলোচনা অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
3: কৃষি আলোচনা শুনিলে আকাশবাণী নগাঁও, এতিয়া শুনক সৌম্য দাসৰ কণ্ঠত, ক্ষমা কৰিব, সৌম্য দাস বৰাৰ কণ্ঠত লোকগীত।

শৰ্ম দাস বৰাৰ কণ্ঠৰ লোকগীত শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী নগাঁও খন্তেক পিছতেই অৰ্থাৎ 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়াত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ।
0: নিয়োগ বাতৰি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তিক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যাওপুৰ জিলাৰ পুনৌ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব, শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব, নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা UGC NET 2026 পৰীক্ষা আজি আৰম্ভ হ'ব, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ জিৰ এখন খেলত ইজিপ্তৰ বিৰুদ্ধে নিউজিলেণ্ড 1-0 আগবাঢ়ি আছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্বেওপুৰ জিলাৰ কুনো ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ পুৱা 8 বজালৈ উদ্যানখনত ছাফাৰী কৰি চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁ লগতে চিতা মিত্ৰ, স্থানীয় বন কৰ্মচাৰী আৰু পৰ্যটক গাইড হিচাপে অভিজ্ঞতা থকা আৰু এই প্ৰকল্পৰ অধীনত কাম কৰা চাহাৰীয়া জনগোষ্ঠীৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব। এই কাৰ্যসূচীৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে শ্বেওপুৰৰ পৰা গোৱালিয়ৰলৈ ৰাওনা হ'ব আৰু পাছত ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে দিল্লীলৈ উভতি যাব। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক কুনো ৰাষ্ট্ৰীয় উদ্যানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, সংসদৰ সদস্য শিৱমংগল সিং টোমাৰ আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে চিতা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ পৰিদৰ্শন কৰি চিতা প্ৰকল্পৰ এখন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। বিষয়াসকলে জনায় যে ভাৰতত বৰ্তমান 52টা চিতাবাঘ আছে আৰু ইয়াৰে 49টা কোনো ৰাষ্ট্ৰীয় উদ্যানত থকাৰ বিপৰীতে 3টা বাঘক গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে। জীৱ জন্তুৰ বাবে থকা নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাৰ বিষয়েও কালি ৰাষ্ট্ৰপতিগৰাকীক বিষয়াসকলে অৱগত কৰায়। বিষয়াসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক জনায় যে চিতাবাঘবোৰৰ বাবে বনাঞ্চলৰ ভিতৰত প্ৰতি 2 কিলোমিটাৰৰ মূৰে মূৰে পানী যোগান ব্যৱস্থা গঢ়ি তোলা হৈছে। বোটছৱানা আৰু নামিবিয়াৰ পৰা অনা চিতাৰ কাৰ্যকলাপ আৰু অভিযোজন প্ৰক্ৰিয়াৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2022 চনত তেওঁৰ জন্মদিনত নামিবিয়াৰ পৰা 8টা চিতাবাঘ কোনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি ভাৰতৰ অভিলাষী চিতা পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। পাছলৈ দক্ষিণ আফ্ৰিকা আৰু বোটছৱানাৰ পৰা আৰু অধিক চিতা ভাৰতলৈ অনা হৈছিল। উল্লেখযোগ্য যে সংৰক্ষণ আৰু প্ৰজননৰ প্ৰচেষ্টাৰ বাবে কোনো ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাগতভাৱে চিতাবাঘৰ সংখ্যা বৃদ্ধি পাইছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে অসমত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
2: আমি ভয়েচ অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটোৰ বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ মিটাচ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ব্ৰিক্সৰ 11খন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষী মুৰব্বীসকলক একত্ৰিত কৰা এই সমাৱেশত সভাপতিত্ব কৰিব। ইয়াৰ ভিতৰত ভাৰত, ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আছে। এই সমাৱেশত অগতানুগতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসমূহে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে। ২০২৬ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস বিশ্বব্যাপী সফলতাৰে উদযাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে যোগে সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি সুস্থতা আৰু সুস্বাস্থ্যৰ সাধনত উল্লেখনীয় বৰঙণি আগবঢ়ায়। এই দিনটোৱে অধিক লোকক যোগক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অনুষ্ঠিত কৰা UGC NEET 2026 পৰীক্ষা আজি আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যোগ্যতা নিৰূপণ পৰীক্ষা চলিত মাহৰ 30 তাৰিখলৈকে কম্পিউটাৰ ভিত্তিক অৰ্থাৎ CBT মোডত প্ৰতিদিনে পুৱা আৰু আবেলি অনুষ্ঠিত কৰা হ'ব বুলি সংস্থাই জানিবলৈ দিছে। জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ, সহকাৰী অধ্যাপকৰ পদ আৰু PhD পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীৰ বাবে UGC নেট পৰীক্ষা অনুষ্ঠিত কৰা হয়। সংস্থাই পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড ডাউনলোড কৰি সযতনে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। পৰীক্ষাৰ্থীসকলক তাৰিখ, সময় আৰু নিৰ্ধাৰিত কেন্দ্ৰ পৰীক্ষা কৰি ল'বলৈ আহ্বান জনোৱা হৈছে। তদুপৰি বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ কেন্দ্ৰসমূহ ভ্ৰমণ কৰি স্থান আৰু সুবিধাসমূহৰ সৈতে পৰিচিত হৈ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা NEET UG কালি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ 551খন মহানগৰ তথা বিদেশৰ 14খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত 22,79,000তকৈও অধিক প্ৰাৰ্থী অৱতীৰ্ণ হয়। উল্লেখযোগ্য যে দিনৰ 2 বজাত আৰম্ভ হৈ সন্ধিয়া 5:15 অন্ত পৰা এই পৰীক্ষা আৰু আন 12টা ভাষাত অনুষ্ঠিত হয়। এই পৰীক্ষা সুকলমে, সুৰক্ষিত তথা নিকাভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে পৰ্যবেক্ষক, সমন্বয়ক, আৰক্ষী বিষয়া, প্ৰশাসনীয় কৰ্মচাৰীকে ধৰি 2 লাখতকৈও অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰা হয়। CCTVৰ জৰিয়তে পৰ্যবেক্ষণ, আধাৰ ভিত্তিক বায়োমেট্ৰিক সত্যাপন, পৰীক্ষা সম্পৰ্কীয় বয়বস্তু সৰবৰাহৰ বাবে আৰক্ষীৰ বিশেষ সুৰক্ষাসহ GPS সংলগ্ন বাহনকে ধৰি কেইবাতৰপীয়া সুৰক্ষা আন্তঃগাঁথনিৰ মাজেৰে অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি NTAয়ে কোনো ভুল তথ্য প্ৰকাশৰ লগতে অবাঞ্চিত বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখিবলৈ সামাজিক মাধ্যমৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুৱল্লুপুৰমত ঘটা এমনীয়া গেছ নিৰ্গমনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে চিকিৎসাধীন হৈ থকা আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। T20 বিশ্বকাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত গ্ৰুপ এ পৰ্যায়ৰ এখন মেচত দক্ষিণ আফ্ৰিকাই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে 159 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দক্ষিণ আফ্ৰিকাই 5টা বল বাকী থকা অৱস্থাত 4টা উইকেটৰ বিনিময়ত 161 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ তাজমিন ব্ৰিটছে 40 ৰাণ সংগ্ৰহ কৰে আৰু মেৰিজিনানে কাপ্পে 81 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ শ্ৰী চৰণীয়ে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 158 ৰাণ সংগ্ৰহ কৰিছিল। ফিফা বিশ্বকাপ 2026ত ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গ'লত ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন পিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজো আৰু আগষ্টিন কানোবিয়ে 2টা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰ্লাৰে দিয়া আন এটা গ'লৰ জৰিয়তে 2টা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত 2টা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 গ'লত স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। আজি পুৱা 6:30 আৰম্ভ হোৱা গ্ৰুপ জিৰ এখন মেচত নিউজিলেণ্ড ইজিপ্তৰ মুখামুখি হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে নিউজিলেণ্ড 1-0 গ'লত আগবাঢ়ি আছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শ্যাওপুৰ জিলাৰ কোনো ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ জিৰ এখন খেলত ইজিপ্তৰ বিৰুদ্ধে নিউজিলেণ্ড 1-0 গ'লত আগবাঢ়ি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
3: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো সুপ্রভাত।

0: শ্রোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। বুদ্ধদেৱে কৈছে, কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা। আজি সোমবাৰ, 1948 চনৰ আহাৰ মাহৰ 7 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 22 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:55 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:23। আজি শুক্লাষ্টমী। অম্বুবাচী আৰু অম্বুবাচী মেলা, এই সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে আচাৰ্য কান্তেশ্বৰদেৱ শৰ্মাই।
1: ওম জয় কামেশী চামুণ্ডে, জয় ভূতা পহাৰিণী, জয় সৰ্বগতে দেৱী কামেশ্বৰী নমস্তুতে, বিশ্বমূৰ্তে শুভে সূত্রে বিৰূপাক্ষী ত্ৰিলোচনে ভীম ৰূপে শিৱে বিদ্যে কামেশ্বৰী নমস্তুতে, কামাখ্যে কামৰূপস্থে কামেশ্বৰী হৰিপ্ৰিয়ে কামনাং দেহিমে নিত্যম কামেশ্বৰী নমস্তুতে। অম্বুবাচী, জ্যোতিষশাস্ত্ৰমতে আহাৰ মাহত মৃগহীৰা নক্ষত্ৰৰ 3 পাদ অতীত হলে চতুৰ্থ পাদ আৰ্দ্ৰা নক্ষত্ৰৰ 1ম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়। পুৰুষ স্বৰূপ আকাশ আৰু নাৰী স্বৰূপ পৃথিৱীৰ পবিত্ৰ মিলনত মাতা পৃথিৱী ঋতুমতী হয়। পৃথিৱী স্বৰূপা প্ৰকৃতি স্বৰূপা নীলাচল পাহাৰ অধিষ্ঠাত্ৰী মহামায়া কামাখ্যা দেৱী ৰজস্বলা হয়। প্ৰতি বছৰে আহাৰ মাহৰ 7 তাৰিখৰ পৰা 10 বা 11 আহাৰ পৰ্যন্ত অম্বুবাচী যোগ থাকে। অম্বু শব্দৰ অৰ্থ পানী আৰু বাচী শব্দৰ অৰ্থ উৎফুলন বা নিৰ্গমন। এনে অৰ্থত অম্বুবাচী শব্দটো গঠিত হৈছে। সাম্প্ৰতিক বছৰত অম্বুবাচী প্ৰবৃত্তিৰ সময় হৈছে 7 আহাৰ 22 জুন সোমবাৰ ৰাতি 8:57:45 আৰু 11 আহাৰ 26 জুন শুক্ৰবাৰ ৰাতিপুৱা 9:10 যোৱাত অম্বুবাচী নিবৃত্তিৰ সময় নিৰূপিত হৈছে। এই সময়ক অম্বুবাচী বোলে। এই সময়ত প্ৰকৃতি স্বৰূপা নীলাচল পাহাৰ স্থিতা মহামায়া কামাখ্যা দেৱী ৰজস্বলা হয়। উক্ত কেইদিনত সকলো মঠ মন্দিৰৰ দুৱাৰ বন্ধ থাকে, মা কামাখ্যা দেৱীৰ মন্দিৰো বন্ধ থাকে। অম্বুবাচী নিবৃত্তিৰ পিছত দেৱীৰ মন্দিৰ খোলা হয়। এই অম্বুবাচীৰ সময়ত কামাখ্যাত এক মহামেলাৰ আয়োজন হয়। অম্বুবাচী মেলালৈ অসমৰেই নহয়, ভাৰতৰেই নহয়, পৃথিৱীৰ দূৰ দূৰণিৰ ঠাইৰ পৰা বৈদিক তান্ত্ৰিক সকলো ভক্তই কামাখ্যা দেৱীৰ দৰ্শনৰ বাবে কামাখ্যা মন্দিৰলৈ আহে আৰু এক মহামেলাত পৰিণত হয়। মুঠতে অম্বুবাচী হৈছে এক ঋতুকালীন উৎসৱ। এই অম্বুবাচীক নামনি অসমত আমতি আৰু উজনি অসমত 7 বুলি কোৱা হয়। জনপ্ৰিয় এক প্ৰবাদ অনুসৰি নাৰী ঋতুমতী হৈ যেনেদৰে সন্তান সম্ভৱা হয়, ঠিক সেইদৰে এই বিশেষ সময়তেই বহুমতী তথা পৃথিৱী শস্য সম্ভৱা হবলৈ ঋতুমতী হয়। এয়েই অম্বুবাচী। ওম তৎসত।
0: অম্বুবাচী সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে আচাৰ্য কান্তেশ্বৰদেৱ শৰ্মাই। অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক তথা একেধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা সাহিত্যিক, সম্পাদক আৰু ব্যৱসায়ী নীলমণি ফুকন। তেওঁৰ ভাষাৰ ওজস্বিতা আৰু বাগ্মিতাৰ বাবে বাগ্মীবৰ পোচাকী সম্ভাষণ দিয়া হয়। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাৱৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল চনেন গঢ়ৰ। ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা নীলমণি ফুকনৰ পিতৃ লম্বোদৰ ফুকন আৰু মাতৃ চন্দ্ৰাৱলী ফুকন। ডিব্ৰুগড়ৰ বঙলা স্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেচিডেন্সি কলেজ, কটন কলেজৰ পৰা FA আৰু কোচবিহাৰ ভিক্টোৰিয়া কলেজৰ পৰা BA পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচনৰ প্ৰধান শিক্ষক, আসাম লেজিছলেটিভ কাউন্সিলৰ সভ্য, অসম এছেম্বলিৰ সভ্য, নীলমণি চাহ বাগিচা, সাদিনীয়া বাতৰি কাকতৰ সম্পাদক, 9 জুন আলোচনী, অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ প্ৰথম সম্পাদক হিচাপে কৰ্মজীৱন অতিবাহিত কৰিছিল। তেওঁৰ উল্লেখযোগ্য ৰচনাৰাজিৰ ভিতৰত জ্যোতিকলা, সাহিত্যকলা, জয়াতীৰ্থ, চিন্তামণি, মানসী, গুটিমালী, জিঞ্জিৰি, সন্ধানী, শতধাৰা, আহুতি, তুমিনো হোৱা কি বিশেষভাৱে উল্লেখযোগ্য। সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁ বিভিন্ন সন্মান আৰু স্বীকৃতি লাভ কৰে। তেওঁ বিভিন্ন সন্মান লাভ কৰে, তাৰ ভিতৰত অসম সাহিত্য সভাৰ শিৱসাগৰ আৰু ডিব্ৰুগড় অধিৱেশনৰ সভাপতি, দিল্লী সাহিত্য একাডেমীৰ জলপানী সাহিত্য সভাৰ সদস্য মহত্তম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দিলীত উপাধি আৰু নলবাৰী সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য ৰত্ন লাভ। 1978 চনত মৃত্যু হোৱা নীলমণি ফুকনৰ জন্ম হয় 1880 চনৰ আজিৰ এই 22 জুন তাৰিখে। অসমীয়া কথাছবিৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী বা চিনেমাটোগ্ৰাফাৰ নলীন দুৱৰা। ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত জন্মগ্ৰহণ কৰা নলীন দুৱৰাই গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শ্বিলঙৰ ছেইণ্ট এণ্ঠনিজ এণ্ড ছেইণ্ট এডমণ্ডছ কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। 1947 চনত দুৱৰাই মুম্বাইৰ আব্দুল্লা ফজল ভাই ইনষ্টিটিউট অৱ ছেইণ্ট জেভিয়াৰ্ছৰ পৰা মোচন পিকচাৰ্ছ ফটোগ্ৰাফীৰ দুবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰে। ডিপ্লোমা লোৱাৰ পিছত তেওঁ কলকাতাৰ ইন্দ্ৰলোক ষ্টুডিঅ' আৰু ইন্দ্ৰপুৰী ষ্টুডিঅ'ত সহকাৰী কেমেৰামেন হিচাপে কামত যোগদান কৰে। তেওঁ পৰিচালনা কৰা চলচ্চিত্ৰৰ ভিতৰত মমতা আৰু ৰতনলাল অন্যতম। তেওঁ মমতা, আজলি নবৌ, মইনাজান, ককাদেউতা, নাতি আৰু হাতী, সেন্দুৰ, এণ্ডনি মোৰ নাম আদি বোলছবিৰ চিত্ৰগ্ৰহণ কৰিছিল। নলীন দুৱৰাৰ জন্ম হয় আজিৰ তাৰিখত 1928 চন। এগৰাকী আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰী, আমেৰিকাৰ দাস প্ৰথা বিৰোধক, ভাষাতত্ত্ববিদ, ব্যাকৰণবিদ আৰু অনুবাদক নাথান ব্ৰাউন। তেওঁৰ কৰ্মক্ষেত্ৰ আছিল অসম আৰু জাপান। তেওঁ অসমীয়া ভাষা, অসমীয়া ব্যাকৰণ আৰু অসমীয়া লিপিৰ উন্নয়ন আৰু বিকাশৰ বাবে নেতৃস্থানীয় অৱদান দি থৈ গৈছে। 1836 চনত অসমলৈ আহি পৰৱৰ্তী সময়ত শিৱসাগৰত অৱস্থান কৰি তেওঁ খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাৰ্তা, খ্ৰীষ্টিয়ান প্ৰাৰ্থনা আদি গ্ৰন্থ প্ৰকাশ কৰিছিল। তেওঁ আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ তৰফৰ পৰা 1848 চনত গ্ৰেমেটিকেল নটিচেছ অৱ এছামিজ লেংগুৱেজ বুলি প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ পুথিখন লিখিছিল আৰু প্ৰকাশ কৰি উলিয়াইছিল। এইখন পুথিকে পৰৱৰ্তী সময়ত 1893 চনত পিএইচ মোৰে সামান্য সম্পাদনা কৰি পুনৰ প্ৰকাশ কৰে। অসমীয়া প্ৰথম সংবাদ আলোচনী অৰুণোদয় প্ৰকাশত তেওঁ আগভাগ লৈছিল আৰু কিছুদিন সম্পাদক হিচাপেও কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা বিভিন্ন অসমীয়া লিখকৰ কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰিছিল। তাৰে ভিতৰত কাশীনাথ দ্বিজতামুলি ফুকনৰ আসাম বুৰঞ্জী পুথি, 2 খণ্ডত প্ৰকাশিত বকুল কায়স্থৰ চুতীয়া বুৰঞ্জী আদি অন্যতম। সেই সময়ত ভুল ধাৰণাৰ বশৱৰ্তী হৈ ব্ৰিটিছ প্ৰশাসনে অসমীয়া ভাষাক বঙালী ভাষাৰ এক উপভাষা বুলি গণ্য কৰি বঙালীক চৰকাৰী ভাষা কৰি লৈছিল। এই ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰত ব্ৰাউনৰ কৰ্মৰাজীৰ ভূমিকা অসামান্য আছিল। তেওঁৰ সহযোগীসকলৰ ভিতৰত এলিজা ব্ৰাউন, অলিভাৰ কট্টৰ, মাইলছ ব্ৰনছন, একে গাৰ্নি আদি অন্যতম। ব্ৰাউনে 1855 চনত অসম এৰি পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰাওনা হয়। তেওঁৰ প্ৰকাশিত সাহিত্যৰাজিৰ ভিতৰত নিউ টেষ্টামেণ্টৰ অসমীয়া ভাঙনি, আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নতুন নিয়ম, বাইবেলৰ মাথি, মাৰ্ক, লুক, য়োহান আদি 4টা খণ্ড অনুবাদ কৰি খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাৰ্তা, গ্ৰেমেটিকেল নটিচেছ অৱ দ্য এছামিজ লেংগুৱেজ, যাত্ৰিকৰ যাত্ৰা, যোচেফৰ কাহিনী, যীশুখ্ৰীষ্টৰ জীৱনী অন্যতম। নাথান ব্ৰাউনৰ জন্ম হয় 1807 চনৰ আজিৰ তাৰিখ। বিশিষ্ট নাট্যকাৰ আৰু সাহিত্যিক বেণুধৰ ৰাজখোৱা 1872 চনৰ 11 ডিচেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা বেণুধৰ ৰাজখোৱাৰ পিতৃ সুচান্দৰাম ৰাজখোৱা আৰু মাতৃ হীৰাৱতী ৰাজখোৱা 1893 চনত কলকাতাৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিত যোগদান কৰি ক্ৰমে বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি উপায়ুক্ত পদৰ পৰা 1931 চনত অৱসৰ গ্ৰহণ কৰে। ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা বেণুধৰ ৰাজখোৱাই পদ্মনাথ গোহাঁইৰ লগ লাগি বিজুলী আলোচনী প্ৰকাশত উদ্যোগ লৈছিল। 1926 চনত বেণুধৰ ৰাজখোৱা অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য পুথিসমূহৰ ভিতৰত পঞ্চ কবিতা, দক্ষ যজ্ঞ, তিন ঘৈণী, দুৰ্যোধনৰ উৰুভংগ, অসমীয়া খণ্ড বাক্য কোষ, হিষ্টৰিকেল স্কেচেছ অৱ অ'ল্ড আছাম, বিপ্ৰদামোদৰ আদি বিশেষভাৱে উল্লেখযোগ্য। ইংৰাজ চৰকাৰৰ পৰা ৰায় চাহাব খিতাপ লাভ কৰা বেণুধৰ ৰাজখোৱাৰ মৃত্যু হয় 1955 চনৰ আজিৰ এই 22 জুন তাৰিখে। বাংলা সাহিত্যৰ বিশিষ্ট কবি, চুটি গল্পকাৰ, প্ৰবন্ধক আৰু উপন্যাসিক আৰু সম্পাদক সমীৰ ৰায় চৌধুৰী। অধ্যয়ন পুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। 1933 চনৰ 1 নৱেম্বৰত উত্তৰ 24 পৰগনাত তেওঁৰ জন্ম হয়। তেওঁৰ উল্লেখযোগ্য সাহিত্যকৃতিৰ ভিতৰত কাব্যগ্ৰন্থ আমাৰ ভিয়েটনাম, জানুৱাৰ, বিদুৰেৰ খৰম, মাংসেৰ কস্তুৰী ক্লব, চুটি গল্প চিগাৰেটেৰ তিৰুভাৱ ও অন্যান্য গল্প, পোষ্ট মডাৰ্ণ গল্প খোলজাত চিম চিম, প্ৰবন্ধ গ্ৰন্থ কবিতাৰ আলো অন্ধকাৰ, জীৱনানন্দ, সম্পাদিত সংকলন হাংৰি আন্দোলন, ইকো ফেমিনিজম, সীমা, অপৰ, সম্পাদিত পত্ৰিকা হাংৰি বুলেটিন, কৃতিবাস, সংক্ৰামক বিশেষভাৱে উল্লেখযোগ্য। এইগৰাকী বিশিষ্ট বাংলা কবি সাহিত্যিকৰ মৃত্যু হয় 2016 চনৰ আজিৰ 22 জুন তাৰিখে। এইখিনিতে বিচৰি ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৰাজিৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহক। 1932 চনৰ আজিৰ তাৰিখত ভাৰতীয় বিশিষ্ট বোলছবি অভিনেতা আৰু থিয়েটাৰ শিল্পী অমৃশ পুৰীৰ জন্ম হয়। ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী জন মাইকেল কষ্টাৰলিটজৰ জন্ম হয় আজিৰ তাৰিখত 1943 চনত। পাৰস্যৰ বিশিষ্ট চিকিৎসক ইবন চিনা, কেনন অৱ মেডিচিন হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি। এইগৰাকী বিশিষ্ট চিকিৎসকৰ মৃত্যু হয় 1037 চনৰ আজিৰ তাৰিখত। ভাৰতীয় বিশিষ্ট কবি, চুটি গল্পকাৰ, প্ৰবন্ধকাৰ তথা উপন্যাসিক সমীৰ ৰায় চৌধুৰীৰ মৃত্যু হয় আজিৰ তাৰিখত 2016 চনত। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰেই মই প্ৰশান্ত গোস্বামীয়ে সুপ্ৰভাত অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
1: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু স্পষ্ট দৃষ্টি এতিয়াৰে পৰা নগাঁৱত উপলব্ধ। চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
0: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
1: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
2: অকিউলাছ আই হস্পিটেল।
1: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
0: পুনৰ কৈছো 6000-67-8383।
1: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।
3: ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদান কৰি আহিছে। মনোনয়ন আহ্বান কৰিছে 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https://awards.gov.in ইনৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব।

25 জুন বৃহস্পতিবাৰে সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব সংমিশ্ৰিত মীন পালন সম্পৰ্কে হোৱা এটি আলোচনা। আলোচনাত ভাগ ল'ব নগাঁও মীন উন্নয়ন বিষয়া কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া সুদৰ্শনা দেৱী আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। লগতে শুনিবলৈ পাব মৰিগাঁও জিলাৰ এগৰাকী প্ৰগতিশীল কৃষক চিদানন্দ বৰদলৈৰ সৈতে হোৱা কথা বতৰা।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। ঘণ্টেক পিছতেই সমাচাৰ প্ৰভাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো জুৰি দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: 19 বছৰত আকাশবাণী গুৱাহাটী।
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 19 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ

0: পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
1: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
0: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
1: আৰু কণ্ঠশিল্পী মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 শুনিবলৈ পাব লক্ষ্মী ৰহাঙৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ কলাৰ প্ৰথম খণ্ড, পাঠ যুগুতাই আগবঢ়াব নমিতা শৰ্মায়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলা ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: কামাখ্যাধামত আজিৰে পৰা অম্বুবাচী মহাযোগ, প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ, ৰাজ্যলৈ পৰ্যটকৰ সুদ বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন, উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা, IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফী লগো, আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশীবাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণসেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণসেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। নীলাচল উৰণসেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলে তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা পথাৰ, ITA মাছখোৱা, ASTC পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থ'ব পাৰিব। অম্বুবাসী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতোকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰীৰ ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃজিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিগত 5 বছৰত ৰাজ্যখনলৈ প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈও অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাসী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ আদিয়েও ৰাজ্যলৈ পৰ্যটকৰ আগমন বৃদ্ধিত সহায় কৰিছে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটক

0: দৰ্শকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বদেশ দৰ্পণ আৰু প্ৰসাদ আঁচনিৰ জৰিয়তে কামাখ্যা মন্দিৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত হোৱাৰ ফলত ৰাজ্যলৈ ভালেসংখ্যক পৰ্যটকৰ আগমন হোৱা বুলি অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। উত্তৰ পূৰ্বাঞ্চলত এইছ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰা প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ এ পি এল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগো আৰু ট্ৰফী মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। এ পি এলত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এ পি এল অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে ইতিবাচক দিশ। এই লীগৰ জৰিয়তে বহু প্ৰতিভা চিনাক্ত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত আছাম প্ৰিমিয়াৰ লীগ ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসৰ বাবে এটা ইম্পৰ্টেণ্ট মাইলষ্টোন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমৰ উদীয়মান খেলুৱৈসকলে আছাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে নিজৰ ক্ৰীড়া প্ৰতিভা এখন বৃহৎ মঞ্চৰ সন্মুখলৈ অনাৰ সুবিধা পাব। ইতিমধ্যে বি চি চি আইৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই খেলখন ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে, জিঅ' হটষ্টাৰো দেখা পোৱা যাব।
0: গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে জৰিমনাৰ ক্ষেত্ৰত নগদ ধনৰ লেনদেন নকৰে বুলি অতিৰিক্ত আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। গুৱাহাটী যান বাহন আৰক্ষীৰ এজন জোৱানক উৎকোচ লোৱা অৱস্থাত ৰাইজে হাতে লোটে ধৰাৰ পাছত যান বাহন আৰক্ষী বিষয়াগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে। যান বাহন আৰক্ষীৰ কোনো জোৱান বিষয়াই জৰিমনাৰ নামত নগদ ধন বিচাৰিলে তাৎক্ষণিকভাৱে ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে আহ্বান জনাইছে।
2: যদি কিবা ফাইন কৰে, কোনো ফাইন কেছ এমাউণ্টত নকৰে, নগদ টকাত কোনো ধৰণৰ ফাইন নকৰে, আইডাৰ সেইটো এটা মেছেজ যায়, সেইটো এছ এম এছ দি আপোনালোকক বেংকত পে' কৰিব লাগে। গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ আগৰ যিটো পন্থা আছিল চালান কাটে পইচা কেছ পইচা লয়, অসম গুৱাহাটী ট্ৰেফিক পুলিচে সেইটো কিন্তু নকৰে। মই আপোনালোকক যদি আহ্বান কৰিছো, যদি কোনোবাই তেনে কেছ পইচা ল'ব দিয়ে কিন্তু তেতিয়া কোনেও নিদিব, এইটো লগে লগ যাতে আমাক জনায়।
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 গ'লত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গ'লত ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন ফিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজু আৰু অক্সটিন কানোবিও এই দুটা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰেলাৰে দিয়া আন এটা গ'লৰ জৰিয়তে দুয়োটা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত দুয়োটা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি নিশা কেলিফৰ্ণিয়াত ইৰাণ আৰু বেলজিয়ামৰ মাজত অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেল গ'লবিহীনভাৱে ড্ৰ হৈছিল। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 গ'লত স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ বাতৰিৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কালি পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাতৰিটো আমাৰ অসম কাকতে কলকাতাৰ ব্যস্ত ৰাজপথত লক্ষাধিকৰ সমাৱেশত যোগ শিক্ষকৰ ৰূপত মোদী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোগ দিৱস উপলক্ষে কালি গুৱাহাটীৰ উজান বজাৰস্থিত ৰিভাৰ ফ্ৰণ্ট উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই যোগাভ্যাস কৰে। দি চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটো আলোকচিত্ৰসহ প্ৰকাশ কৰা হৈছে। আজিৰে পৰা শক্তিপীঠ মা কামাখ্যা দেৱালয়ত অম্বুবাচী মহাযোগ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত নীলাচলৰ বুকুলৈ স্থানীয় ভক্তৰ লগতে দেশ বিদেশৰ লাখ লাখ ভক্তৰ আগমন ঘটিছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নলবাৰীত কালি এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰীক্ষাৰ্থীক তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে লগুণ খুলি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া খবৰ কাকতে পৰীক্ষাৰ্থীক তালাচীৰ নামত আৰক্ষীৰ উদ্ভট কাণ্ড শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ছুইজাৰলেণ্ডত কালি এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত অনুষ্ঠিত শান্তি আলোচনা ইৰাণৰ প্ৰতিনিধিয়ে আধাতেই ত্যাগ কৰাৰ পাছত পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত ডঃ শৰ্মা চৰকাৰৰ চমকপ্ৰদ সাফল্য। শেহতীয়া পাঁচ বছৰত সৰ্বকালৰ অভিলেখ ভংগ কৰি অসমলৈ 3 কোটিৰো অধিক দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে তথ্য সহকাৰে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযোগ প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। ৰাজ্যলৈ পৰ্যটকৰ সোঁত বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন। উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে এইচ আই ভি ৰোগীৰ সংখ্যা। আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফী লগো আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11:00 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ শুনিলে। আজি শিৱসাগৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল শিৱসাগৰ জিলাৰ আমাৰ সংবাদদাতা মুজাহিদ আলী।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ পাব।
2: কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ। পাঠ ঝুনাকংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি এয়া দ্বিতীয় খণ্ড, মোৰো এটা সপোন আছে।

তিলেশ্বৰৰ আৰু পঢ়া নহল। পদ্মেশ্বৰীয়ে গিৰিয়েকৰ অকাল মৃত্যুত জীৱনৰ সমস্ত দায়িত্ব অকলে ল'ব লগা হল। জীৱন নামৰ পদযাত্ৰাৰ সন্মুখত এক দীঘল প্ৰত্যাহ্বান। চাৰিটা ল'ৰা ছোৱালীক পোহপাল দিয়াৰ দায়িত্ব, নিজৰ বিধৱা দেহৰ দায়িত্ব এই দুৰ্গম জংঘলহেন অঞ্চলত কেনেকৈ পালন কৰিব? এনে কণ কণ ল'ৰা ছোৱালীকেইটাক লৈ পদ্মেশ্বৰীয়ে নিজে খেতিখোলা কৰি জীৱন নিৰ্বাহ কৰিব পাৰিব জানো? অসম্ভৱ, অসম্ভৱ, অসম্ভৱ হলেও উপায় নাই, জীয়াই থাকিবতো লাগিব। শুনামতে সেই অঞ্চলত বন্য জীৱ জন্তুৰ উপদ্ৰৱো আছিল অত্যধিক। সহজেই অনুমান কৰিব পৰা যায় যে অৰণ্য কাটি শেষ কৰি অনাত অত দিনে বাস কৰি অহা জীৱ জন্তুবোৰৰ থাকিবলৈ ঠাই নাইকিয়া হল। ফলত অকণমান হাবি পালেই মানুহৰ ওচৰে পাজৰেই সহাৱস্থান কৰিবলৈ ল'লে। মানুহৰ নিষ্ঠুৰতাৰ বলি হৈ বহুতো পশুপক্ষী ধ্বংস হল। যিবোৰ থাকিল সিহঁত হৈ পৰিল হিংসুক, চল চাই মানুহক ওলোটাই আক্ৰমণ কৰিবলৈ ধৰিলে। ৰাতি ৰাতি মানুহৰ ঘৰৰ আশে পাশেই বিচৰণ কৰিবলৈ ধৰিলে। বাঘৰ উপদ্ৰৱত মানুহবোৰৰ বৰ বিলয় হৈছিল। বাঘে গোহালিৰ পৰাই গৰু ছাগলী লৈ গৈছিল। খেতিয়ক মানুহৰ বাবে গৰুৱেই আছিল একমাত্ৰ সম্পদ, কিন্তু গঁয়াৰ ভয় হৈছিল কেতিয়াবা বাঘে মানুহকে যদি উঠাই লৈ যায়। সেই ভয়তে পদ্মেশ্বৰীয়ে হেনো আটাইকেইটা সন্তানক বুকুত সাৱতি বাঁহৰ চাং এখনত উজাগৰি নিশা পাৰ কৰিছিল। ভালুক আহি পিছফালৰ চোতাল পাইছিলহি। হাতী আহি ঘৰৰ কাষত থকা নামঘৰত সেৱা লৈছিলহি। দূৰত হুদুচৰাইৰ গহীন মাত, বাৰীৰ ঢাপত শিয়ালৰ হোৱা, ৰাতিপুৰ জয়া।

আমাৰ ঘৰৰ বাৰীৰ পিছফালে সেই তাহানি দিনৰে জয়াল হাবি এখনৰ একাংশ এতিয়াও সংৰক্ষিত কৰি থোৱা আছে। কোন কাহানীৰ অৰণ্যৰ মাজৰ এচুৱা যে দুটা প্ৰজন্মৰ পিছলৈকে সংৰক্ষিত হৈ থাকিব সেই কথা হয়তো অকন্তি পদ্মেশ্বৰীয়ে কল্পনাও কৰিব পৰা নাছিল। এই খণ্ডৰ পৃথিৱীলৈ যাতায়াতৰ ব্যৱস্থা তেনেকৈ নাছিলেই। দূৰণিবতীয়া আলহী আহিলে ডুমডুমাৰ পৰা বেতনিলৈ কমেও আধা দিন খোজকাঢ়িব লাগিছিল। সেই সময়ত ডুমডুমালৈকে ৰেলৰ সুবিধা আছিল, কিন্তু নাহৰকটীয়াৰ পৰা অকন্তি অথবা পদ্মেশ্বৰীৰ ঘৰৰ ফালৰ আলহী আহিলে কেতিয়াবা তিনিচুকীয়াৰ পৰাই খোজকাঢ়িব লাগিছিল, ৰেল নচলিলে। এনেকুৱা অৱস্থাত প্ৰায় দুদিন খোজকাঢ়ি গৈ মানুহবোৰ আমাৰ গাঁৱত উপস্থিত হৈছিলগৈ। ইফালে ৰাস্তা ঘাটৰ আকাৰ আকৃতি আছিল অতি শোচনীয়। বাৰিষাৰ দিনত ফেনে ফুটুকাৰে বৈ থকা নৈ জান জুৰি পাৰ হৈ দূৰণিবতীয়া মানুহবোৰ আমাৰ গাঁৱলৈ অহাটো আছিল কল্পনাৰো অগোচৰ। এই আলি পদূলিবোৰ কেইবাদশক ধৰি ইমানেই শোচনীয় আছিল যে অকন্তিহঁতে নতুন ঠাইত ঘৰ পতাৰ প্ৰায় ছয় দশকৰ পাছত মই মেট্ৰিক পাছ কৰি তিনিচুকীয়াত নাম লগাওঁতে ময়ো দৈনিক পাঁচ ঘণ্টা বাট অহা যোৱাৰ নামত খোজকাঢ়িব লগা হৈছিল। এবাৰ হেনো নাহৰকটীয়াৰ পৰা আমাৰ দেউতাৰ সম্বন্ধীয় বায়েক তথা আপায়েকৰ জীয়েক আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। ৰেলৰ পৰা নামি ডুমডুমাৰ পৰা খোজেৰে আহোঁতে কলাফুল শুকাই গৈছিল। ভাগৰুৱা শৰীৰৰ পৰা সকলো শক্তি বাষ্প হৈ উৰি গৈছিল। শক্তি উভতাই পাবলৈ কেইবাদিনো খাব লগা হৈছিল। শৰীৰত শক্তি ঘূৰাই পোৱাৰ পাছত গাভৰুহঁত আকৌ চঞ্চল হৈ পৰিছিল, কাৰণ ইয়াত মাক দেউতাকৰ হকাৱধান আছিল। বেছ মুকলিভাৱে চালচলন কৰিবলৈ পাইছিল।

0: তেতিয়ালৈ আমাৰ পিহি কেইজনীও গাভৰু হৈছিল। আটাইকেইজনী গাভৰুৰ হাঁহি খিকিন্দালিত ঘৰ ৰজন জনাই আছিল। তেতিয়া দেউতাৰ হেনো ভীষণ অভিযোগ। গাভৰুহঁতক অতিপাত ৰং ৰহইচ নকৰিবলৈ বাৰে বাৰে সতৰ্ক কৰি দিছিল। গোটেই ঘৰখনত দেউতাই আছিল একমাত্ৰ পুৰুষ। গাভৰুহঁতৰ চঞ্চলতা ইমানেই বাঢ়ি গৈছিল যে এদিন হেনো দেউতাই শুই উঠিয়েই গাভৰুহঁতক একেলগে শাৰী পাতি প্ৰস্ৰাৱ কৰি থকা দেখিবলৈ পাইছিল।
1: এনে অমংগলীয়া কাম কিয় কৰ, হা কিয় কৰ?
0: দেউতা খঙত অগ্নিশৰ্মা হৈ হালোৱা এচাৰিৰে গাভৰুহঁতক কোব সোধাইছিল। আইতাই তেতিয়াই সিদ্ধান্ত লৈ কৈছিল,
2: তিলেশ্বৰক বিয়া পাতি দিলেহে ইয়াৰ উপদ্ৰৱ কমিব।
0: পিছে ছোৱালী কত? নিৰ্মালীৰ ঘৰ শিৱসাগৰত। নিৰ্মালীৰ দেউতাকক পথাৰত হাল বাবলৈ যাওঁতে বজ্ৰপাতত মৃত্যু হোৱাত সিহঁতৰ পৰিয়ালটো দুটা ভাগত বিভক্ত হৈছিল। নিৰ্মালী আৰু ডাঙৰটো ভায়েক শিৱসাগৰতে বৰ্তাকহঁতৰ ঘৰত থাকিবলৈ লৈছিল। আনফালে মাক, ভনীয়েক আৰু সৰু ভায়েকে তালি টোপোলা লৈ নিৰ্মালীৰ খুৰাকহঁতৰ সৈতে নতুন মাটি ভাঙিবলৈ গৈছিল ডুমডুমাৰ দ পথাৰ গাঁৱলৈ। শিৱসাগৰৰ ফুলেশ্বৰী হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়ি নিৰ্মালীয়ে পঢ়া বাদ দিছিল। পঢ়া শুনা বাদ দিলত এবাৰ হেনো নিৰ্মালী দ পথাৰ গাঁৱলৈ আহিছিল মাকহঁতৰ লগত দীঘলীয়াকৈ থকাকৈ। নিৰ্মালীৰ মনলৈ মাকহঁতৰ সান্নিধ্যই আনি দিছিল সুখ শান্তি। আনফালে দ পথাৰৰ যাতায়াতবিহীন কেঁচাময় বাটপথে আনি দিছিল বিৰক্তি। মনৰ এনে এক দুদুল্যমান অৱস্থাত অৱস্থান কৰোঁতেই এটা খবৰ আহিছিল, বেতনিৰ এটা দৰাই নিৰ্মালীক চাবলৈ অহাৰ কথা। দুয়োঘৰৰ সন্মতিত ক্ষিপ্ৰতাৰে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে তিলেশ্বৰৰ আৰু নিৰ্মালীৰ বিয়া হৈ গৈছিল। বিয়াৰ সময়ত তিলেশ্বৰ নিৰ্মালীৰ বয়স হয়তো 18-19 হৈছিল। এই বিয়াৰ ফলশ্ৰুতিতে প্ৰথমে এটি কন্যা সন্তান, দ্বিতীয়তে এটি পুত্ৰ সন্তান আৰু তৃতীয়তে মোৰ জন্ম হৈছিল। মোৰ পিছতো আৰু দুটি পুত্ৰ সন্তানৰ জন্ম হৈছিল।

0: এলাৰ্ম ঘড়ীৰ দৰে বাজি উঠা দেউতাৰ কৰ্কশ মাতত সাৰ পাওঁ।
1: সৰুদ উঠ, ডাঙৰ দ উঠ, হয় উঠিলি নে তহঁতে?
0: দেউতাই চিঞৰিছে এবাৰ দুবাৰ। মায়ে কৈছে,
2: ইমান মৰ টোপনি নে তহঁতৰ?
0: অনিচ্ছ সত্ত্বেও চাং এৰু আমি মধুময় টোপনিৰ কোলাৰ পৰা নামি আহি মাটিত ভৰি থওঁ। জাৰৰ দিনত মজিয়াৰ মাটি ইমান চেঁচা। মা আইতাই বৈ দিয়া ডাঙৰি সূতাৰ চাদৰ এখন গায়ে মূৰে মেৰিয়াই আধা টোপনিতেই চাঙৰ পৰা নামি আহোঁ। আন্ধাৰতে খেপিয়াই চাকিটো জ্বলাব খোজো। জুইশলা কাঠি ঘহনি খোৱাৰ মাত শুনি আকস্মিক পোহৰৰ ৰেখ দেখি দেউতাই পুনৰ চিঞৰি উঠে,
1: ঐ বাহিৰত পোহৰ হৈছে, বাৰাণ্ডাত পৰগৈ যা, চাকি জ্বলাই চাকিৰ তেল শেষ কৰিব নালাগে।
0: উপায়ন্তৰত আমি কিতাপ ফুলি লৈ ঘৰৰ বাহিৰলৈ ওলাওঁ। বাহিৰত দেখ নেদেখকৈ পোহৰ হৈছে। পিৰালিত ধাৰি এখন পাৰি বহোঁ, সন্মুখত পীৰা এখন পাৰি কিতাপ থওঁ, গাত চাদৰখন ভালকৈ মেৰিয়াই লৈ যাতে ঠাণ্ডাই আমনি নকৰে কিতাপৰ পাত লুটিয়াওঁ, চিঞৰি চিঞৰি পঢ়ো। গোটেই পৃথিৱীখন যেতিয়া চিকুণ পুৱাৰ আৰামী আসন্নতাত শুই থাকে, আমি কেইটিমান শিশুৱে কিতাপৰ বাক্য আওৰাওঁ। তেনেকৈ আৰম্ভ হৈছিল আমাৰ শৈশৱৰ দিনবোৰ। আহিন সোমালেই বাম খেতিৰ দিন আহে। দেউতাই শুই উঠি এঙাৰ মাৰি দাঁত চাফা কৰে, তাৰ পাছত মুখত তামোল এখন সুমুৱাই হাললৈ যায়। যোৱাৰ সময়ত কৈ যায়,
1: তহঁতে এখন্তেক পঢ়ি ল, আজি খেতিতলিত কচু বাচিব লাগিব।
0: খেতিৰ মাটিত বনৰীয়া কচুৱে চানি ধৰে, সেয়ে হাল বাওঁতে ওলোৱা কচুবোৰ বুটলি দূৰৈত পেলাই দিব লাগে। এই কামটো কৰিবলৈ দেউতাৰ সময় নহয়গৈ, সেয়েহে আমি সময়ে সময়ে কচু পেলাবগৈ লাগে। কেতিয়াবা দেউতাই কৈ থৈ যায়,
1: আজি মই দিম, তই সৰু দৌ বা ডাঙৰ দৌ কোনোবা এটা আহিবি।

0: মইত উঠিবলৈ।
1: কেইচাহমান হাল বোৱাৰ পাছত মাটিৰ লদাবোৰ গুৰি কৰিবলৈ মই দিয়া হয়। দেউতাই হালোৱা তলিৰ পৰাই মাজে মাজে আমাৰ ফালে চকু কান্দি থাকে, আমি পঢ়িছোনে নাই তাৰ সম্ভেদ ল'বলৈ। দেউতাই কয়,
0: তহঁতে জোৰেৰে পঢ়িবি যাতে হাল বাই থাকোঁতে মই শুনিবলৈ পাওঁ।
1: পাছত বেলিটোৱে যেতিয়া দুই নং বেতনী গাঁৱৰ ওপৰত ভুমুকি মাৰেহি, তেতিয়া মায়ে দেউতালৈ পানী লৈ যায়, চেনি দিয়া গৰম পানী লগত চেনি কল দুটামান। পানী দি যেতিয়া মা ঘৰলৈ উভতি আহে, তেতিয়া খবৰ আহে আজি কোন মৈত উঠিবলৈ যাব, নতুবা কচু পেলাবলৈ আজি যাব লাগিবনে নাই।
2: সৰুদ, তোক দেউতাৰে মৈত উঠিবলৈ মাতিছে,
1: এইবুলি কৈ মা ভিতৰলৈ যায়গৈ। মই কিতাপ পত্ৰ সামৰি ভিতৰৰ নিৰ্দিষ্ট স্থানত থৈ আহোঁগৈ, ধৰাখন থৈ আহোঁগৈ জুহাল ঘৰত, থৈয়েই খেতিৰ তলিলৈ দৌৰোঁ। মই যোৱাৰ পৰত ককাই আৰু বাইদেউ কিতাপৰ পাততে বহি থাকে। দেউতাই ইতিমধ্যে নাঙলটো সোলোকাই আঁতৰাই থয়, নাঙলৰ ঠাইত মৈখন লগাই দিয়ে। মাটিবোৰত চাৰিচাহ পৰিছেহে, মাটিৰ লদাবোৰ তেতিয়া ডাঙৰ ডাঙৰ হৈ আছে। দেউতাই কয়,
0: বহ মাজতে বহিবি, ভালকৈ ধৰি ল'বি।
1: গৰুহালক যাবলৈ নিৰ্দেশ দি দেউতাই মৈয়াবলৈ আৰম্ভ কৰে। অসমান তলিত মৈত উঠি মোৰ যাত্ৰা আৰম্ভ হয়। কোমল হলেও মাটিবোৰ ভগা নাই, সেয়েহে মৈত ভাৰ বেছি কৰিবলৈ কেতিয়াবা দেউতাও জাপ মাৰি মৈত উঠি দিয়ে। গৰুহালে টানিব নোৱাৰা যেন পালে আকৌ নামি দিয়ে। আহিন, কাতি, আনকি আঘোণ পৰ্যন্ত বৰ্তি থাকে আমাৰ এই বাম খেতিৰ পৰ্ব। আঘোণৰ শেষৰ ফালে বেলিৰ কিৰণত যেতিয়া তাপ নোহোৱা হৈ আহে, যেতিয়া নিয়ৰৰ কণিকাত ভৰি লাগিলেই গা শিয়ৰি উঠে, তেতিয়া স্বতঃস্ফূৰ্তভাৱে বন্ধ হয় আমাৰ খেতিৰ পৰ্ব। তেতিয়ালৈ পথাৰত ধান দোৱাৰ দিন আহেই। আঠমান বাজতেই দেউতাই হাল খুলি দিয়ে, গৰুহালক আগফালৰ পুখুৰীত পানী খুৱাই পিছফালৰ বাহনীত এৰাল দি থয়। দেউতাই আহি হাত ভৰি ধুৱে মানে মায়ে বৰঘৰত ভাতৰ যোগাৰ কৰে। ভাত খাবৰ হয় মায়ে চিঞৰে, আমি হুৰ মূৰকৈ দৌৰো জুহালৰ ঘৰলৈ। জুইৰ কাষত আইতাই হাত সেকি সেকি বহি থাকে, মায়ে পানী ছটিয়াই মজিয়াখন মচে, এভাগ এভাগকৈ ভাত বিলায়। খোৱাৰ পৰত আইতাই আবদাৰ কৰে,
3: চাচোন ইমান সুদা সুদা ভাত, কেৱল আলু আৰু ৰঙালাও জোলেৰে ভাত কেনেকৈ খাওঁ, মাছ পুঠি এটাও নাই।
1: তাৰ পাছত মৰমসনা মাতেৰে মোৰ ফালে চাই আইতাই কয়,
3: সৰুদ, তই আজি স্কুলৰ পৰা আহোঁতে বাটৰ খাল নলাবোৰত মেটেকা ফুল পাৱ যদি আনিবিচোন দেই শুনটো।
1: খাই থকা ঠাইৰ পৰা মূৰ দাঙি দেউতাই চাই এবাৰ মোৰ ফালে, এবাৰ আইতাৰ ফালে। দেউতাৰ তীক্ষ্ণ দৃষ্টিত মই তলমূৰ কৰি ভাত খাওঁ।

0: মোৰ জন্মৰ কেইবছৰমান আগতেই ডাঙৰ পেহীৰ বিয়া হৈ গৈছিল। মাজুপেহীক বিয়া দিওঁতে মোৰ বয়স 3-4 বছৰমান। সেয়েহে মাজুপেহীৰ বিয়াৰ কথা মোৰ স্পষ্টকৈ মনত নাই। মাজুপেহীৰ বিয়াৰ মাত্ৰ এটা দৃশ্য মোৰ মনত আছে। মই বৰঘৰৰ কোঠা এটাত ৰৈ আছো। পেহীয়ে কান্দিছে, খুব কান্দিছে। ৰাতি কিমান হৈছে নাজানো। পেহীক বিয়া দিয়া হল দপথাৰলৈ। পেহী বিয়া হৈ যোৱাৰ পাছত আইতাৰ লগত সেই গাঁৱলৈ কেইবাবাৰো যোৱা মনত পৰে, কিন্তু বাৰিষাৰ দিনত তালৈ যোৱা নাছিলো। খেতি চপোৱাৰ পাছত পেহীৰ ঘৰলৈ গ'লে পথাৰৰ মাজৰ চমুবাটেৰে যাব পাৰি। চমুবাটেৰে খোজকাঢ়ি গ'লে পেহীৰ ঘৰলৈ আমাৰ ঘৰৰ পৰা প্ৰায় 1-1.5 ঘণ্টা লাগে। আলি পদূলি প্ৰায় বন্ধ হৈ আহিছিল। বাটটোৰ কথা মনত পৰিলে যাওঁ বুলিলেও যাব নোৱাৰিছিলো। পেহীয়ে আহি আবদাৰ কৰিছিল,
1: তহঁতেতো মোৰ ঘৰৰ বাট পাহৰিলিয়েই, মই মৰিলো বুলিয়েই ধৰিলি।
0: পেহীৰ সৈতে বাঢ়ি অহা এই বিচ্ছিন্নতাৰ আলমত মই কেইবছৰমান আগতে এটা গল্প লিখিছিলো, নিৰ্মলা পেহীৰ মৃত্যু। এই গল্পটোত যেনিবা কল্পনাকো প্ৰশ্ৰয় দিছিলো। কিন্তু সৰু পেহীৰ কথা নকলে আমাৰ শৈশৱত পেহীৰ উপস্থিতি

0: বিষয়ে ব্যক্ত নকৰিলে বোধহয় শৈশৱৰ কাহিনী আধৰুৱা হৈ ৰব। সেয়েহে সৰু পেহীৰ বিয়াৰ কথাকেই কওঁ। এদিন পদূলিমূৰৰ শুকাবলৈ ধৰা পুখুৰীটোৰ পাৰত ৰৈ পেহীয়ে চাই আছিল সন্মুখৰ বিস্তীৰ্ণ পথাৰখন। আহিন মাহৰ পথাৰত দূৰ দূৰণিলৈকে কেৱল সেউজীয়া ধান। পথাৰৰ সেউজীয়াখিনি যেন আকাশত প্ৰতিফলিত হৈছে, তাৰ মাজতে বিশাল আকাশখনৰ ওত্তোত থুপি থুপি ডাৱৰ। আগদিনা বৰষুণ হৈছিল, সেয়েহে আকাশ স্পষ্ট স্পষ্ট দূৰ দিগন্ত। এনেকুৱা ফৰকাল দিনত আমাৰ ঘৰৰ পদূলিৰ পৰাই উত্তৰ দিশত থকা হিমালয় পৰ্বতমালা দেখা পায়। কৈলাশপুৰ গাঁৱৰ ওপৰেদি চাই পঠিয়ালেই দিগন্তত আকাশ চুম্বি পৰ্বতমালা দৃশ্যমান। দূৰৰ এই গিৰিমালাৰ পিনে দৃষ্টি প্ৰসাৰিত কৰিয়েই পেহীয়ে বহু সময় এইদৰে থিয় দি আছিল। কিমান সময় পেহী এইদৰে থিয় দি আছিল নাজানো, কিন্তু মনত আছে পেহীয়ে মোক বৰ উল্লাসেৰে সুধিছিল,
1: আজি আমাৰ ঘৰলৈ কোন আহিব কচোন?
2: নাজানো সৰু পেহীদেউ।
1: আজি তহঁতৰ পেহা আহিব আমাৰ ঘৰলৈ।
2: কোন পেহানো?
1: তহঁতৰ হব লগা পেহা আকৌ।
0: তেনেতে দেউতা ওলাইছিলহি গৰুহাল আৰু গাইজনীক পদূলিৰ পুখুৰীত পানী খুৱাবলৈ। দেউতাই পথাৰৰ মাজত থকা গোবাটৰ আলিটোত গৰু চৰাবলৈ গৈছিল। গোবাটটোত নতুন ঘাঁহ বন ওলাইছিল। আহিন কাতি মাহত চৌদিশে ঘাঁহ বন নাইকিয়া হৈ আহিলে এইদৰে দেউতাই বা আমি গৰু চৰাবলৈ লৈ গৈছিলোঁ। দেউতাৰ উপস্থিতি অনুভৱ কৰি পেহী খৰ খোজেৰে ঘৰলৈ গৈছিলগৈ। মই পদূলিতে থিয় দি আছিলোঁ। গৰুৱে পানী খাই হোৱাত দেউতাই বাৰীৰ পিছফালে গৰুকেইটাক বান্ধি থবলৈ খেদি লৈ গৈছিল। গৰুৰ ডিঙিত লগাই থোৱা ৰছীবোৰ চুচৰি চুচৰি গৈ আছিল, দেখাত সাপ বগাই যোৱাৰ দৰে লাগিছিল। মই পুখুৰীৰ পাৰৰ বালিত বহি পুখুৰীৰ গভীৰলৈ চাই আছিলোঁ। পুখুৰীত গৰৈ চেঙেলি মাছে ভৰি আছিল। মই বৰশী বোৱাৰ কথা ভাবিছিলোঁ। তেনেতে সেইদিনা আমাৰ ঘৰত পেহীক চাবলৈ মানুহ আহিছিল।
3: কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ দ্বিতীয় খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঝুনা কংকন ভূঞাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, আইতা অনামিকা বৰদলৈ বৰুৱা, পেহী ঋতুপৰ্ণা ডেকা আৰু শিশু ৰুবুল মাউতৰ চৰিত্ৰত ধীৰ কাশ্যপ। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰ সাৱৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জিনা ৰাজকুমাৰী গোস্বামীৰ কণ্ঠত এটি তিৱা গীত। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে মৰিগাঁও হাতীউঠা বৰিগাঁৱৰ মণি বাংঠাই, খগেন বাংঠাই, প্ৰদীপ বাংঠাই, মণ্টু দেউৰী, মণিৰাম বাংঠাই আৰু সবিতা দেউৰী কেলেঙে। আপোনালোকৰ প্ৰিয় গীতটি শুনকচোন।

এইবাৰ শুনক ডক্টৰ বেজবৰুৱা বুলছবিত, দীপেন বৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ এটি গীত। গীতটি শুনিব বিচাৰিছে নগাঁৱৰ বকুল বৰাই।

শ্রোতাসকলে সাতসৰী অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত গজগামিনী বুলছবিৰ এটি গীত। গীতটি শুনিব বিচাৰিছে জামুগুৰিৰ দিব্যজ্যোতি দেৱীয়ে।

অনুষ্ঠানত এইবাৰ শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে ঘাঘৰিয়ালৰ অৰুণ দাসে।

সাতসৰী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক নগাঁৱৰ এগৰাকী বিশিষ্ট শিল্পী চিত্ৰদেৱ মহন্তৰ সৈতে হোৱা কথা বতৰাৰ পুনৰ প্ৰচাৰ। অনুষ্ঠানটি আঁত ধৰিছে চিদানন্দ দেৱগোস্বামীয়ে।

0: শুনিবলৈ পাব নগাঁৱৰ এগৰাকী জ্যেষ্ঠ বাদ্যযন্ত্ৰী চিত্ৰদেৱ মহন্তৰ সৈতে হোৱা এটি অন্তৰংগ আলোচনা।
1: আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত এনে এজন মানুহ উপস্থিত আছে যিগৰাকী মানুহক নতুনকৈ চিনাকি কৰাই দিবৰ কোনো প্ৰয়োজন নাই, সকলো শ্ৰোতাই তেখেতক চিনি পায়। বিশেষকৈ নগাঁৱৰ শ্ৰোতাৰ কাৰণে তেখেত একেবাৰেই অচিনাকি নহয়। অসমৰ বিভিন্ন মঞ্চত এসময়ত আৰু এতিয়াও তেখেতে একৰ্ডিয়ান এখন হাতত লৈ বিভিন্ন শিল্পীৰ লগত সংগত কৰি আহিছে। এয়া আমাৰ সন্মুখত বহি আছে চিত্ৰদেৱ মহন্ত।
2: নমস্কাৰ
1: চিত্ৰদা। মই চিত্ৰদা বুলি কৈছোঁ দেই,
2: হয় হয়,
1: কাৰণ আপুনি আমাৰ এটা সময়ৰ প্ৰতিনিধি। আপুনি বিশেষকৈ সংগীতৰ জগতখনত আৰু আপুনি বিভিন্ন সময়ত বিভিন্ন শিল্পীৰ লগত আপুনি সংগত কৰি আহিছে। মোৰ কথা হৈছে কি, আজিৰ আপুনি সংগীতৰ লগতখনত জড়িত হৈ থাকি পেলাই আগৰ যিটো আপোনাৰ উৎসাহ, সেই উৎসাহটো এতিয়াও আছেনে বাৰু?
2: নিশ্চয়, এইটো আপুনি খুব এটা ভাল প্ৰশ্ন কৰিছে। আগৰ আমি যিটো ধাৰাত কৰিছিলোঁ তেতিয়া আৰু আজিৰ মানে বহুতখিনি ডিফাৰেঞ্চ, আকাশ পাতাল বুলি যিটো ক'ব পাৰি। আৰু এতিয়া মোৰ ভাষাত আজিকালি কি বুলি ক'ম, এইটো অলপ সস্তীয়া ধৰণৰ হৈ গৈছে।
1: হয়,
2: আগতে আমাৰ দিনত তেতিয়া আমি ধৰক এযোৰ তবলা, এখন হাৰমনিয়াম আৰু খুব বেছি এখন গীটাৰ লৈ আমি সংগত কৰিছিলোঁ, প্ৰগ্ৰেম কৰি ফুৰিছিলোঁ গোটেই অসমতে। ঠিক সেই সময়ত তেনেকৈ জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা বা খগেন্দা, এইসকলেও তেনেকৈ খালী হাৰমনিয়াম আৰু তবলাৰ ওপৰতে কৰিছিলে। কিন্তু মোৰ এটা অনুভৱ হয়, তেতিয়া যিটো গীতৰ যিবিলাক কথা, যিবিলাক ৱৰ্ডিং মন চুই যোৱা আছিলে, সেইকাৰণে বোধকৰো ৰাইজে খুবকৈ আদৰি লৈছিলে।
1: হয়,
2: কিন্তু আজিকালি ইনষ্ট্ৰুমেণ্টৰ জোৰটো বেছি,
1: নিশ্চয় শিল্পত সস্তীয়া হোৱা নাই, শিল্পটো একে আছে,
2: শিল্পটো একে আছে।
1: কাৰণ শিল্প এটা গ্ৰহণ কৰিবলৈ হ'লে আমি যথেষ্ট সাধনা কৰিব লাগে, আৰু তাৰ কাৰণে যিখিনি শিল্পী ওলাই আহিছে আমি তেওঁলোকক দোষ দিব নোৱাৰোঁ, নহয় জানো?
2: হয়,
1: কাৰণ তেওঁলোকৰ এটা সাধনা থাকে। আৰু বহুতে এনেকুৱাও হৈছে নেকি বাৰু যে এই সাধনাবিহীনভাৱে কিছুমান আহিছে আকৌ মৰহি গৈছে?
2: হয় হয়, সেইটো সঁচা কথা, নিশ্চয় তেনেকৈ আহিছে।
1: হয়,
2: সেইটো হোৱাৰ কাৰণে বোধ কৰোঁ মানে স্থায়ী হোৱা নাই বস্তুবিলাক,
1: হয়
2: আহিছে আৰু গৈছে,
1: হয়
2: আহিছে আৰু গৈছে, এনেকুৱা হৈছে।
1: মানে যিটো সাধনা লাগে সেইটো
2: লাগে,
1: সেইটো কৰা নাই, সেইটো কৰা নাই,
2: সেইটো কৰা
1: মানে গান গাব লাগে,
2: গাব লাগে,
1: গাইছে,
2: এনে ক'ৰবাত শুনিছে, কেছেটত শুনিছে, হয়তো গাইছে, একৰাতিৰ ভিতৰতে তেওঁলোক হেৰি হৈ গৈছে।
1: হয়,
2: কিন্তু আচলতে সেইটো নহয়, সেইটো কেতিয়াও স্থায়ী হ'ব নোৱাৰে,
1: নোৱাৰে।
2: যোনে শিকা নাই, যোনে সাধনা যদি কৰিছে তেতিয়াহ'লে তেওঁ নিশ্চয় স্থায়ী হ'ব।
1: মই আপোনাক এটা কথা সোধো, আপুনি আপোনাক একৰ্ডিয়ানখনৰ সৈতে মানুহে চিনি পায়?
2: হয়,
1: চিত্ৰদেৱ মহন্ত একৰ্ডিয়ান এখন এটা ব্যতিক্ৰমী বাদ্যযন্ত্ৰ বুলি কৈছোঁ মই, কাৰণ অসমত খুব কেইজনমানহে মানুহ আছে যি
2: একৰ্ডিয়ান
1: একৰ্ডিয়ান বজায়। আপুনি এই বাদ্যযন্ত্ৰটো বজাবলৈ কিয় ল'লে বাৰু?
2: আচলতে মই তবলা বজাইছিলোঁ।
1: হয়,
2: আমি সূৰ্য গোস্বামী, মই এনেকৈ কেইজনমানে আমি একেলগে শিকা তবলা,
1: হয়
2: তবলা শিকিছিলোঁ বা তবলা বজাইছিলোঁ। কিন্তু আচলতে মোৰ একৰ্ডিয়ানৰ প্ৰতি এটা সৰুৰে পৰা খুব দুৰ্বলতা আছিলে।
1: হয়,
2: কিন্তু একৰ্ডিয়ান বিচাৰি নাপাওঁ তেতিয়া। মই দিল্লী পৰ্যন্ত গ'লোঁ, কেলকাতা গ'লোঁ,
1: হয়
2: একৰ্ডিয়ান বিচাৰি, পইচা লৈ গৈছে কিন্তু কিনিবলৈ নাপাওঁ একৰ্ডিয়ান, তেতিয়া ৰেয়াৰ আছিলে, নাপায়।
1: হয়, আপুনি কিমান কিমান বছৰ বয়সত আপুনি একৰ্ডিয়ান বজাবলৈ দিছে?
2: মই তেতিয়া 28
1: হয়, তাৰমানে ইতিমধ্যে আপুনি হয়তো গ্ৰেজুৱেশ্যন কমপ্লিট কৰি দিছে তেনেকুৱা হ'ব। হয় হয়,
2: তেনেকুৱা সময়ত মই শিকিছোঁ। বাৰু যি নহওক, তেতিয়া আগতে মই মানে তবলা বজাইছিলোঁ, তবলিছ বুলিয়ে জানে, পুৰণা শিল্পীৰ লগত বজাইছোঁ, বহুখিনি শিল্পীৰ লগত বজাইছোঁ। যেনে ধৰক 1970 চনত আপোনাৰ ঢিং সাহিত্য সভাত তেতিয়া পাৰ্বীণ সোণ দাদা,
1: হয়
2: তেতিয়া পাৰ্বীণ সোণ অসমতে আছিলে, বম্বেলৈ যোৱা নাছিল,
1: হয়
2: তেওঁৰ লগত বজাইছোঁ। আৰু প্ৰিয়ৰ্টি গায়ক আমাৰ ৰহমান, ৱাহিদুৰ ৰহমান,
1: হয়
2: তেখেতৰ লগত বহুত দিন হেৰি কৰিছোঁ, হেৰি কৰিছোঁ, প্ৰগ্ৰাম কৰিছোঁ তবলা। সূৰ্য দাস, সুৰেশ বৰলৈ, খগেন মহন্ত, ঋদীপ দত্ত, এইসকলৰ লগতো মই এসময়ত তবলা বজাইছিলোঁ।
1: হয়,
2: তেতিয়াৰ দিনত সেইখিনি মানে মই তবলা বজাওঁ বুলিয়ে জানে সকলোৱে।
1: হয়,
2: তাৰ পিছৰখিনিৰ পৰা এতিয়া একৰ্ডিয়ান বজাওঁ।
1: আপুনি তবলা কিমান কিমান চনত শিকিছিলে, কাৰ ওচৰত শিকিছিলে?
2: তবলা মই আপোনাৰ 63-64 চনমানত শিকিছোঁ। মোৰ গুৰু আছিল বিবেকানন্দ ভট্টাচাৰ্য, তেখেতে শিকিছিলোঁ। কিন্তু অকণমান দুখৰ কথা কি, মই কমপ্লিট কৰিব নোৱাৰিলোঁ, সেইটো এটা মনত অলপ আফচোচ থাকি গ'ল,
1: তাবলাৰ সম্পূৰ্ণ পাঠ্যক্ৰমটো শেষ কৰিব
2: নোৱাৰিলোঁ।
1: আপুনি যে এই তাবলা শিকিছিলে,
2: হয়
1: তেতিয়া আপুনি কিমান কোন শ্ৰেণীত পঢ়ি আছিলে বাৰু?
2: তবলা মই যেতিয়া ক্লাছ 8-9 তেতিয়াই মই বজাইছোঁ তবলা,
1: তেতিয়া মানে আপুনি শিকিছিলে, শিকিবলৈ গৈছিলে জানো?
2: আৰু 70 চনত যেতিয়া পাৰ্মিন সুলতানৰ লগত বজাওঁ তেতিয়া মই ক্লাছ 9 নে 10
1: হয়, তেতিয়া আপুনি পাৰ্মিন সুলতানৰ লগত বজাইছিলে।
2: আৰু তাৰোপৰি আপোনাৰ টুনু দেৱী
1: হয়
2: অনতাৰ শিল্পী,
1: হয়
2: টুনু দেৱী, ফুনু গোস্বামী
1: হয়,
2: ৰঞ্জনা মহন্ত
1: হয়,
2: নিতাই সরকার
1: হয়,
2: পাই দাস বাহিবাদক, তারপর মতিউর রহমান খান, মতিউর রহমান স্যার
1: হয়,
2: তেখেত সেটার হেৰি কৰিছিলে, এই সকল লগত মই বজাইছিল
1: বিভিন্ন মঞ্চত,
2: বিভিন্ন মঞ্চত বজাইছিল।
1: আপনি অসমৰ কোন কোন জায়গা লাগিছে বাৰু?
2: অসমৰ এটা ঠিক খুব এটা মনত নাই, তথাপি তিনিচুকীয়া, ডিব্ৰুগড়, মাঘেৰিটা, বঙাইগাঁও, ডিগবৈ, যোৰহাট, ডিব্ৰুগড়, এইখিনিবিলাকতো আছেই
1: আছেই।
2: বিশেষকৈ মই কাৰ্বি আংলং বজাইছিলোঁ, কাৰ্বি আংলঙৰ প্ৰায়খিনি শিল্পীৰ লগত বজাইছিলোঁ, পুৰণা শিল্পী যেনে শশীকলা হাঞ্চে, তাৰপিছত পখিলা লেপথেপি, বাৰী ৰংফাৰফি, এইসকলৰ লগত
1: বজাইছে। আপোনাৰ এই যে আজিৰ যিটো শিল্পী আৰু দৰ্শকৰ যিটো সম্পৰ্ক,
2: আজিৰ
1: দৰ্শকৰ যিটো ৰেছপঞ্চ
2: হয়
1: এখন মঞ্চৰ পৰা, আপোনালোকৰ দিনত তেনেকুৱা মঞ্চটো নাছিলে চাগে?
2: তেনেকুৱা মঞ্চ নাছিলে,
1: ইমান হাই ফাই বা আপোনাৰ ধৰক যিটো ছাউণ্ড ছিষ্টেম সেইবিলাকো
2: নাছিলে,
1: হয় তেনেকুৱা নাছিলে,
2: নাছিলে।
1: কিন্তু তাৰ মাজেদি আপোনালোকে জনপ্ৰিয়তা অৰ্জন কৰিছিলে, মানে আপোনালোকক চিনি পাইছিলে, সেইটো কিহৰ কাৰণে আছিলে বাৰু?
2: সেইটো মই ভাবোঁ তেতিয়াৰ অডিয়েঞ্চ অলপ বেলেগ আছিলে, আৰু বোধ কৰোঁ গীতৰ আমি যিবিলাক গীত পৰিৱেশন কৰিছিলোঁ বা আমাৰ শিল্পীসকলে যিবিলাক গীত গাইছিলে সেইবিলাক গীতেই মানে মানুহৰ অন্তৰ চুই যাব পাৰিছিলে, অন্তৰত সোমাব পাৰিছিলে, বোধ কৰোঁ সেইকাৰণে
1: মানে এটা যিটো আপোনাৰ ধৰক সংগীত শিল্পী আৰু বাদ্যযন্ত্ৰী যিখিনি
2: হয়
1: তেওঁলোকৰ যিটো আন্তৰিক বুজাবুজি
2: হয়,
1: মানে আজিৰ যিটো হৈছে কি, আজি অলপ মেকানিকেল,
2: আজিকালি মেকানিকেল
1: মেকানিকেল হৈছে, আপুনি ধৰক শিল্পীয়ে অন্তৰ ধৰিলে গাওক নাগাওক
2: হয়
1: কিবা এটা বস্তুৰ এটা পাৰ্চেণ্ট তেওঁ আধা গালে আজি, কাইলৈ আৰু অলপ গালে
2: হয়,
1: তেনেকৈ হ'লেও হৈ যায়
2: আজিকালি হৈ যায় সেইটো।
1: কিন্তু যিটো টীম ৱৰ্ক
2: হয়
1: সেই টীম ৱৰ্কটো আজিকালি বাৰু কম হৈছে নেকি?
2: সেইটো একেবাৰে কম হৈছে। মই কওঁ এইখিনিতে 81-82
1: হয়
2: মই এখন ডিছ বনাইছিলোঁ
1: হয়,
2: এখন আপোনাৰ EP ৰেকৰ্ড বুলি কয় চাৰিটা গানৰ, আপোনাৰ সেই ষ্টুডিঅ' আছিলে জ্যোতি চিত্ৰমন, সেইটো ওৱান ট্ৰেক, আজিকালি নিচিনা 8-14 ট্ৰেক এনেকুৱা নহয়, ওৱান ট্ৰেক মানে একেলগে মানে গাব লাগে, সকলোৱে একেলগে বজাব লাগে
1: হয়,
2: কোনোবাই যদি এজন যদি অকণ ভুল কৰে আকৌ ৰি আকৌ একে গাব আকৌ আৰম্ভ কৰিব লাগিব, ঠিক বস্তুটো তেনেকুৱা আছিলে
1: হয়।
2: তো সেই সময়ত আমি মোৰ মনত আছে তেওঁ 10 বজাত মই ষ্টুডিঅ'ত সোমাইছোঁ এটা গান ৰেকৰ্ডিং কৰোঁতে, পিছদিনা ৰাতিপুৱা 5টা বজাত হৈছে, ত্ৰিশানী শইকীয়াৰ ৰান্ধনী বেলিৰে ৰেঙনি
1: হয়
2: এই গীতটি, দিনৰ 10টাৰ পৰা আমি বহিছোঁ, পিছদিনা ৰাতিপুৱা 5 বজাত সেই গানটো হৈছে,
1: মানে ৰেকৰ্ডখনৰ প্ৰযোজনা আপোনাৰ আছিল?
2: হয় হয় মোৰ আছিল,
1: হয় হয়,
2: আপোনালোকৰ ইয়াতে দিয়া আছে ৰেকৰ্ডখন,
1: হয় হয় হয়, নামটো কি আছিল ৰেকৰ্ডখনৰ?
2: সেইখন নাম আছিল আপুনি সুৰ সমলয়,
1: সুৰ সমলয়। আপুনি তেতিয়া ক'ত জ্যোতি চিত্ৰবনত?
2: হয় জ্যোতি চিত্ৰবনত।
1: আচ্ছা, এই ত্ৰিশাৰণী শইকীয়াৰ লগত আৰু
2: ত্ৰিশাৰণী শইকীয়া গাইছিলে, আৰু ঘন বৰলৈ আছিলে, ঘন বৰলৈ এটা গাইছে, দীপ্তি দাসে গাইছে এটা, আৰু অপূৰ্ব বেজবৰুৱাই গাইছিলে এটা, চাৰিজন শিল্পীয়ে চাৰিটা গান গাইছে।
1: অঁ চাই মানে সেই এখন আপোনাৰ আৰু প্ৰযোজনা আছিল আছে নেকি?
2: পিছত আছিলে, কেছেট কৰিছিলোঁ, পিছত
1: কেছেট কৰিছিলোঁ,
2: পিছত কেছেটো কৰিছিলোঁ
1: হয়,
2: আপোনাৰ ডকুমেণ্টেৰিও কৰিছোঁ মই, ৱাটাৰ ইজ লাইফ, পানীৰ ওপৰত কৰিছিলোঁ
1: হয়,
2: পানীয়ে জীৱন,
1: এইটো এইখন ক'ত হেৰি দিছিলে আপুনি?
2: এইখন মই কৰিছিলোঁ আপোনাৰ 85-86 কৰিছিলোঁ
1: হয়,
2: 86 কৰি পেলাই এইটো আমাৰ হেৰি, মই দুটা হেৰিত কৰিছিলোঁ, এটা ইংৰাজীত কৰিছিলোঁ আমি আৰু অসমীয়াটো কৰিছিলোঁ
1: হয়,
2: অসমীয়া কমেণ্টেটৰটো কৈছিলে মানি মহন্তই কৰিছিলে
1: হয়,
2: পিছত সেইটো অলপ দিন হেৰি হ'ল আৰু
1: হয়,
2: চলি লাইজে ভালেই পাইছিলে বস্তুটো,
1: মানে এইটো ক'ত দিছিলে আপুনি ডকুমেণ্টেৰীখন ক'ত হেৰি কৰিছিলে?
2: এইটো মই দিছিলোঁ দূৰদৰ্শনত, দিছিলোঁ
1: দূৰদৰ্শনত আছিলে হয়, আৰু আপোনাৰ যিটো কেছেটৰ যিবিলাক প্ৰডাকশ্যন আছিলে
2: হয়,
1: নামবিলাক মনত আছিলে?
2: আছে আপোনাৰ এটা আছিলে মন কলিজা, ঢুলীয়া নাচনি, আৰু এটা আছিলে লোকগীতৰ এনেকুৱা
1: হয়। মই এটা কথা শুনো যে আপোনাৰ আপুনি 60ৰ দশকত
2: হয়,
1: আপোনালোকৰ 60ৰ দশকতে আপোনালোকে এই যে সংগীতৰ প্ৰতি আপোনালোকে আকৃষ্ট হৈছিলে বা সংগীতৰ প্ৰতি আপোনালোকৰ এটা আকৰ্ষণ আছিলে আপোনালোকৰ, তো এই যে যিটো আকৰ্ষণ এইটো কেনেকৈ আহিছিলে আপোনালোকৰ? আর সেইখানে সময় মই আজির যে গানের পরিবেশ বা আজির যে হেৰি ঠিক তেনে কারণ ক্যাসেটটাও আমি শুনবলে পাওয়া নাছিল, রেডিওতে আসলে সমল বা কোপাত মাইক একটা বাজিছিল তাতে গানখিনি বাজিছিল, সেটা পরিবেশ আসছিল। এই পরিবেশটার পর আপনাদের এই সংগীতের জগৎক আপনি জড়িত হবলে সুবিধা পালে কেন?
2: না, এই বস্তুটা হল কি মানে আমার মোট দেউতায় মানে খোল বাজাইছিল বায়ন আসছিল,
1: হয়
2: আর মায়েও গাইছিল,
1: হয়
2: গতি সেই তারপর বস্তুবিলা শুনি শুনি খোলর খোলটা বজাবর তাতে মো সরু আসিল আপনি টেবুলতে বজাও, তারপর দেখল গানবিলা শুনি যে তবলাটো মন গল, তবলাও টেবুলত বজাই আসিল। এনেকুৱা এটা সংগীত পরিবেশ এটা আমার আছে, আমার পরিয়ালটোত
1: আছে আছে, আমার পরিয়ালটোত আছে, ঘরখন একটা সাংস্কৃতিক পরিবেশ এটা আছে, তাহলে এইটো হয়তো আপনার ঘরখনের দেউতার কারণে হয়েছিল,
2: হয় হয় দেউতার কারণে হয়েছে। তো সেই তেতিয়াৰ পৰাই মোৰ মানে হেৰি বাহিল যে তবলা শিকো, তারপর দেখল যে একর্ডিয়ানটো দেখিল খুব ভাল লাগিল শুনি পেলাই, তাহানি আপনার একর্ডিয়ান বিশেষ আছিল রাজ কাপুরের যেবিলাক ছবি আছিল
1: তাত আছিল,
2: তাত মানে একর্ডিয়ানের মোক খুব ভাল লাগিল একর্ডিয়ানটো। আর একর্ডিয়ানটো এনেকুৱা এটা বস্তু আজিকালি যিমান ইনষ্ট্রুমেন্ট নোলক একর্ডিয়ানের সেইটো যেন অকন বেলেগ সেপারেট
1: সেপারেট, হয়
2: আজিকালি কিবোর্ডটো দিছে একর্ডিয়ান বা বাঁহিও আছে কিবোর্ড।
1: এইখিনিটা মই সুধিছো দেই, আপনি এইখিনি কথা আহিব আকৌ পিছলে,
2: হয়
1: যে এই যে সম্প্রতি কিবোর্ডখনে কিবোর্ডখনে বিভিন্ন সংগীতের বাদ্যযন্ত্রের তাত রেকর্ডিং থাকে বা বজাব পারি, বিভিন্ন একর্ডিয়ানও আছে
2: আছে।
1: মূল প্রশ্ন হয়েছে যে আপনি এজন একর্ডিয়ান শিল্পী, আপনি কেতিয়াবা এনেকুৱা সংগীত হয়েছে নেকি যে এই কিবোর্ডটোৱে আপনার শিল্পটক অলপ ক্ষতি করেছে?
2: এক প্রকার কোবলে হলে কিছু একটা ক্ষতি করেছে, নাই করা নহয়,
1: হয়
2: কিছু একটা ক্ষতি করেছে। এই কারণে এটা কিবোর্ডখনতে মানে কেবাটাও ইনস্ট্রুমেন্ট পাওয়া যায়,
1: বহুত পায়,
2: বহুতখিনি পাওয়া যায়। গতি আজিকালি এটা আগতে যেটা মই কৈছো আপোনাক যে হেৰিত কৰিছিলোঁ জ্যোতি চিত্ৰবৰ্মণ যেটা মই ৰেকর্ডিং করো, মোৰ 14 জন শিল্পী আছিলে, অনুপম চৌধুরী মিউজিক ডাইরেকশন আছিলে, তেনেকে যি সকল বাদ্যযন্ত্রী দল আছিলে প্রায় আছিলে 14 জন, গতি 14 জনকে মই পেমেন্ট করবলগীয়া হয়েছিল, গতি বহুত টাকা খরচ হয়েছিল। কিন্তু এতিয়া ধর যেহেতু কিবোর্ডতে গোটেখিনি পায় এজনেই সেইটো কৰি পেলাই, গতি খরচও কম
1: হয়,
2: সেইটো কারণে আজি কিবোর্ডের জনপ্রিয়তাটো বাঢ়িছে। আর দ্বিতীয় এটা কথা, যিসকলে জানে যেনে ধরক এটা কিবোর্ডত একর্ডিয়ান আছে, বাঁহি আছে, ভায়োলিন আছে, কিন্তু কথা হল কি আমি যে কম অরিজিন অরিজিন আর কার্বন কপি কার্বন কপি, গতি মানে কিবোর্ডের যে বাঁহি সেইটো অন্তরস্পর্শ করব ঠিক তেনেকে তাতে তবলাও পাব আজিকালি বা একর্ডিয়ানও পাব, গতি সেইটো বস্তু।
1: কিন্তু যেটো লাইফ লাইফটো না থাকে,
2: লাইফটো না থাকে, সেই কারণে আজিকালি থিয়েটার পার্টিত আপনি আপনি অল্প মন করব আজিকালি যেবিলাক ভ্রাম্যমান থিয়েটার তাত কিন্তু বাঁহিটো থাকে, কিয়লৈ হেৰিটো থাকে, কিবোর্ডটো হলেই
1: হয়
2: কিন্তু হলেও বাঁহিটো থাকে, বা ভায়োলিন খান লয় কোনোবাই কিয়লৈ, গতি ভায়োলিন খানত প্রাণ আছে,
1: প্রাণ আছে,
2: যেটো বাঁহিটোত প্রাণ আছে,
1: এজন শিল্পীয়ে তার যেটো যেবিলাক লয় বা হেৰি উঠাব পাৰিব,
2: হয়
1: কিবোর্ড খনে
2: ইচ্ছামতে নোৱাৰে,
1: ইচ্ছামতে
2: কিবোর্ডে ইচ্ছামতে নোৱাৰে,
1: গতিকে সেইটো শিল্পীৰ দক্ষতা
2: হয়
1: তাত প্রকাশ পায়,
2: হয়
1: ইয়াত প্রকাশ নাপায়,
2: ইয়াত নাপায়,
1: সেইটো এটা ডাঙৰ কথা। কিন্তু সেইবুলি সংকিত হোৱাৰ প্ৰয়োজন নাই নহয় জানো, আপনার হাতৰ পৰা সেই একর্ডিয়ানখন কেতিয়াবা হেৰাই যাব পাৰে বুলি আপুনি ভয় খাইছে নেকি, বৰ কেতিয়াবা চিন্তিত হৈছে নেকি?
2: মই অৱশ্যে এতিয়ালৈকে বজাই আছো আৰু অৱশ্যে বহুতে শিল্পীয়ে নবজোৱা হ'ল,
1: হয়
2: কাৰণটো সেইটোৱেই যে আজিকালি ধৰক মঞ্চত প্ৰগ্ৰাম কৰিবলৈ যিসকল শিল্পী যায় এই তেখেতসকলেও তেনেকুৱা লয়, ধৰক কিবোৰ্ডটো ল'লে কিবোৰ্ডটো গোটেইখিনি পোৱা যায়,
1: হয়
2: বিশেষকৈ খৰচটো কমে,
1: খৰচটো কমে
2: তেনেকুৱা ধৰণৰ। কিন্তু আচলতে
1: কিন্তু সেইকাৰণে বোধহয় মই এটা কথা কওঁ, আজিকালি আপুনি যিটো অলপ আগতে ক'লে যে গানৰ যিবিলাক লিৰিক্স বা গানৰ যিবিলাক ভাষা সেই ভাষাটোতো কিছু পৰিমাণে আমি অলপ ম্লান পৰা যেন দেখিছোঁ, যিবিলাক শব্দবিলাক আমাক চুব নোৱাৰা হৈছে,
2: হয়
1: তার লগে এটা গানে খুব কম সময়ের কারণে সি স্থায়ী হয়,
2: হয়
1: ইয়ার আনটা কারণ বাদ্যযন্ত্রী সকলের প্রাণ না থাকে তাত,
2: হয়
1: সেটাও হবো পারে নয় জানো,
2: না একটা কথা সেইটো। আর দ্বিতীয় কথা হল কি আজিকালি বাদ্যযন্ত্রী মোও বসে বাদ্যযন্ত্রই বজাও,
1: হয়
2: তথাপি আগর যিজন সিঙ্গারে যিজন গায়কে গীতটা গাইছিলে আমি তেওঁৰ পিছত যাও,
1: হয়
2: আপনি বুঝে পেছেন বস্তুটো, শিল্পীজনে গানটো আগত মানে কথাখিনি রাইজে শুনিব লাগিব, গানটো কি কৈছে সেই বস্তুখিনি রাইজে শুনব, তারপর আমি মিউজিক কিন্তু আজিকালি সেইটো আজিকালি সেইটো মানে দেখা নাযায়। আজিকালি মানে হয় কি, মিউজিকৰ ইনষ্ট্ৰুমেণ্টেলৰ মানে হেৰিটো বেছি, শব্দটো বেছি
1: হয়,
2: সেইকাৰণে গায়কজনে কি গাইছে কি কৈছে গানটোত সেইটো ভালকৈ শুনা নাযায়।
1: আৰু মিউজিক আগতে ট্ৰেক কৰা হৈছে,
2: হয়
1: গান পিছত আহে,
2: গান পিছত আহিছে,
1: গতিকে সেইটো এটা কাৰণ,
2: সেইটো এটা কাৰণ হয়।
1: অসমৰ বিভিন্ন শিল্পীৰ লগত আপুনি বজাইছে,
2: হয়
1: বিভিন্ন মঞ্চত গৈছে আপুনি, আপোনাৰ আটাইতকৈ ভাল লগা শিল্পী কোনজন বাৰু?
2: আটাইতকৈ ভাল লগা মোৰ গোটেইকেইজনকে ভাল লাগে, কিন্তু কথা হ'ল কি,
1: আপুনি জয়ন্ত হাজৰিকাৰ লগতো বজাইছে?
2: হয় বজাইছোঁ জয়ন্ত হাজৰিকা, জয়ন্ত হাজৰিকা সুকীয়া,
1: হয়
2: তেওঁৰ হেৰিটো সুকীয়া, গায়কী শৈলীতে তেখেতৰ সুকীয়া, ভূপেন হাজৰিকা অকণ সুকীয়া, তেনেকৈ ৰিদীপ দত্তৰ সুকীয়া,
1: হয়
2: মোৰ কিন্তু ভাল লাগে সকলোকে, সকলোকে ভাল লাগে, ৰিদীপৰ ষ্টাইলটো বেলেগ, জয়ন্ত হাজৰিকাৰ ষ্টাইলটো বেলেগ, আৰু ভূপেন্দাৰটো অলপ বেলেগ, কিন্তু বিশেষকৈ মোৰ ভূপেন্দাৰ ভাল লাগে,
1: হয়
2: ভূপেন্দাৰ ভাল লাগে, সেইকাৰণে ভাল লাগে, সঁচা কথা কওঁ মই, ভূপেন্দাৰ কথাবিলাক স্পষ্ট কথা,
1: হয়
2: প্ৰতিটো ৱৰ্ডিং আমি বুজি পাওঁ, অন্তৰ চুই যায়, সেইকাৰণে ভাল লাগে।
1: মানে মই পাইছোঁ নগাঁৱৰ বহুকেইগৰাকী শিল্পীয়ে মানে ভূপেন হাজৰিকাৰ লগত সংগত কৰিছে,
2: হয়
1: ভূপেন হাজৰিকালৈ বিভিন্ন জেগাত গৈছেও। মই আৰু এটা কথা কিন্তু মোৰ মনত পৰিছে যে নগাঁৱৰ যিখন সংস্কৃতিৰ জগত যে বা ক্ষেত্ৰ, এই ক্ষেত্ৰখনত যিটো ক্লাছিকেল যিটো প্ৰভাৱ
2: হয়,
1: এই প্ৰভাৱটো আপুনি পাইছিল নে হেৰি, সেই প্ৰভাৱটোৰ ভিতৰলৈ আহিছিল নে?
2: সেইটো পাইছিলোঁ
1: আপুনি, কাৰণ আপুনি বিবেকানন্দ ভট্টাচাৰ্যৰ ওচৰত তাবলা শিকিছিল,
2: হয়
1: সেইখিনি সময়ৰ যিটো ক্লাছিকেল প্ৰভাৱ মানে সেইটো কেনেকুৱা আছিলে বাৰু?
2: সেইটো ধৰক জানে, এই মই পাইছোঁ তেতিয়া সেই সময়ৰ শিল্পী আছিল ত্ৰয়গদীৰ নামে তৰিকদা,
1: হয়
2: তৰিকদাৰ লগতো বজাইছিলোঁ, তেতিয়া আমি কমাৰ্চিয়েল বুলি কয়, আমি কমাৰ্চিয়েল নহয় মানে ক্লাছিকেল হেৰি কৰিব যাবলগীয়া হৈছে,
1: আচ্ছা
2: তেতিয়া এটা ইণ্টাৰেষ্ট আছিলে ক্লাছিকেল, সেইকাৰণে সেই সময়তে আমিতো সেইটো শিকিছিলোঁৱেই, কিন্তু মোৰে কপাল বেয়া, মানে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ যি নহওক বাৰু, গতিকে সেইটো কথা।
1: কিন্তু আজিও,
2: হয়
1: আজিও নগাঁৱৰ মানে সেই যিটো ক্লাছিকেল সংগীতৰ যিটো পৰিৱেশ,
2: হয়
1: ধ্ৰুপদী সংগীতৰ পৰিৱেশ, সেইটো অটুট আছে,
2: হয়
1: আৰু বিভিন্নজন নগাঁৱৰ পৰাই ওলাই গৈছে,
2: হয়
1: আপোনালোকৰ দিনত এই পৰিৱেশটো কেনেকুৱা আছিলে?
2: তেতিয়াতো ক্লাছিকেল ফাংচনেই পাতিছিলে, ফুটিছিলে,
1: হয়
2: বাঁহীৰে হওক ভাইলিনে হওক, এতিয়া বাঁহী বাজিছিলে পাইদা, পাইদাই ক্লাছিকেলে বজাইছিলে,
1: হয়
2: বা নিতাই চৰকাৰ, তেখেতে মানে তেখেতে ভাইলিনৰ প্ৰগ্ৰেম কৰে, কালচাৰেল শ্ব'বিলাকত ভাইলিনৰ প্ৰগ্ৰেম কৰে, তেওঁতো গান নবজায়, গান নবজায় তেওঁ, ক্লাছিকেলৰ হেৰি বজায়, ঠিক তেনেকৈ বাঁহী বজায়,
1: হয়
2: ঠিক তেনেকৈ গাইছিলোঁ, খেল তেল গাইছিলে, খেয়াল গাইছিলে, সেইবিলাক শুনিছিলে অডিয়েঞ্চে,
1: আৰু আমি জনা মানে বাহিৰৰ পৰাও তেতিয়া শিল্পী আহিছিলে,
2: আহিছিলে আহিছিলে,
1: কিন্তু সেই পৰিৱেশটো এতিয়া নগাঁৱত নাইকিয়া হ'ল,
2: হয় হয় সেইটো সেইটো নাইকিয়া হ'ল এতিয়া
1: নগাঁও,
2: কিন্তু নগাঁৱত ক্লাছিকেল ফাংচন আগতে ডিষ্ট্ৰিক্ট লেভেলত হৈছে, বাহিৰৰ পৰা বহু শিল্পী আহিছে,
1: হয়
2: মই নামবিলাক পাহৰিছোঁ কিছু শিল্পী, যেনে মুন্নেখা আহিছিলে তবলাৰ, কাৰণ তবলাৰ প্ৰতি এটা ইণ্টাৰেষ্ট আছে,
1: তবলাটো মনত আছে,
2: আৰু তেনেকৈ আহিছিল ভালেখিনি, আৰু নৃত্যশিল্পীও আহিছিলে, মোৰ এতিয়ালৈকে মনত আছে যে ৰাতিপুৱাই গৈছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত, আমি ৰাতিপুৱা 7 বজালৈকে চাইছোঁ তাৰমানে ডিষ্ট্ৰিক্ট মানে লাইব্ৰেৰীত,
1: হয় মই আৰু এটা, আপুনি যে এই এখন ৰেকৰ্ড আপুনি উলিয়াইছিলে,
2: হয়
1: এল পি,
2: হয়
1: এল পি উলিয়াইছিলে,
2: ইপি
1: উলিয়াইছিলে, ইপি ৰেকৰ্ডখন উলিয়াইছিলে, সেইখিনি সময়ত আপোনাৰ খৰচ কিমান পৰিছিলে?
2: সেইখিনি সময়ত মোৰ প্ৰায় 25,000 টকা খৰচ পৰিছিলে।
1: কিমান কপি উলিয়াইছিলে আপুনি?
2: মই 700 কপি নে কিমান উলিয়াইছিলোঁ,
1: হয় সেই আপুনি যিবিলাক গান তাৰ কাৰণে লৈছিলে, কাৰ কাৰ পৰা লৈছিলে মন আছেনে?
2: মানে গানবিলাক,
1: গানবিলাক
2: কোনে গাইছিল,
1: কোনে মানে কাৰ কাৰ গান আছিলে তাত?
2: অঁ গান আছিলে আপোনাৰ গগন বড়ো আছিলে এটা, তাৰপিছত বীৰেণ সুকুমাৰ মেধিৰ আছিলে,
1: হয়
2: আৰু আমাৰ হেৰি আছিলে এই সূৰ্য গগৈ,
1: হয়
2: তেখেতৰ আছিলে, আৰু অপূৰ্ব বেজবৰুৱা এটা নিজা তেওঁৰ লিখা,
1: নিজৰ
2: নিজা।
1: আপোনাৰ আটাইতকৈ ভাল লগা গান কোনটো আছিলে?
2: আপোনাৰ
1: নিজৰ
2: গোটেইকেইটাই ভাল লাগে, গোটেইকেইটাই মই ইমান ভাল পাওঁ, গোটেইকেইটাই ভাল পাওঁ মই।
1: অপূৰ্ব বেজৰ গানটো অকণমান গুণগুণাই দিয়কচোন।
2: কিনো মায়াৰে মহিলিও নাচনি,
1: এইটো নহয় তাৰ গানটো আমি শুনিম, নহয় জানো, অলপ শুনি লওঁ গানটো। চিত্ৰদাক মই এটা কথা এইখিনিতে আহিছে যে আপোনাৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছে,
2: হয়
1: আপোনাৰ যিটো পিছৰ জেনেৰেশ্যন, এই জেনেৰেশ্যনটোক আপুনি কোনটো সংস্কৃতি মানে বিশেষকৈ আজিৰ যিটো উঠি আহিছে, আজিৰ যিচাম ল'ৰা ছোৱালীৰ যিটো সাংস্কৃতিক ধাৰণা, সেই ধাৰণাটো আপোনাৰ ল'ৰা ছোৱালী দিছেনে নে আপুনি যিটো ধ্ৰুপদী ধাৰণা সেইটো দিছে কোনটো দিছে?
2: কথা হ'ল কি, মই এতিয়া মোৰ ল'ৰা ছোৱালী শিকিছে,
1: হয়
2: মোৰ ল'ৰা ছোৱালীয়েও প্ৰথমতে ক্লাছিকেলেই শিকিছে। আৰু কিন্তু এটা কথা ইয়াতে কওঁ, বহুতে সোধে, মই আপোনাৰ ইয়াৰ মাজতো কৈছোঁ আৰু কথাটো, যে চিত্ৰদা আপুনি ইমান পুৰণা শিল্পী, অসমীয়া সংস্কৃতিৰ কথা আপুনি কয়, কিন্তু আপোনাৰ ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত কিয় দিছে?
1: হয়,
2: তেতিয়া মই ক'লোঁ যে মোৰ ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত পঢ়িলেও বৰগীত গাব জানে, বিয়ানাম গাব জানে, আইনাম গাব জানে, কিন্তু ঘৰতেই শিক্ষা দিছোঁ। আৰু আপোনাক আৰু এটা কথা কওঁ, আজিকালি যেনেকৈ ধৰক দেউতাক পাপা বুলি মাতে, মামা বুলি মাতে, সেইটো কি বুলি ক'ব? সেইটোতো পশ্চিমৰ পৰা অহা বস্তু, কিন্তু মোক সেইটো নহয়, মোক আটা দেউ বুলি মাতে, মাকক মা বুলি মাতে এতিয়ালৈকে ল'ৰা ছোৱালী, যদিও ইংলিছ মিডিয়ামত ধৰক পঢ়িছে। আজি আপুনি যদি বৰগীতৰ বিষয়লৈ সোধে, হয়তো একলেন তাই ক'ব পাৰিব বা অকণমান শুনাব পাৰিব, দিহানাম, আইনাম, বিয়ানাম সকলোখিনিয়ে শিকিছে মোৰ ল'ৰা ছোৱালী। গতিকে আৰু মই যিটো দেখিলোঁ, আজিলৈকে যিসকল শিল্পী মহান বা বিখ্যাত হৈছে, সেইসকলে ৱেষ্টাৰ্ণ গাই পেলাই কোনো বিখ্যাত হ'ব পৰা নাই, সেইটো ডাঙৰ কথা। ধৰক তেওঁলোকে ফক চং গায়, ফক গাই মানে হেৰি হৈছে, বিখ্যাত হৈছে। যেনে মই এটা উদাহৰণ দিওঁ, আপোনাৰ বাংলাদেশৰ হেৰি নাম আছিলে ৰুণা লাইলা, এই সাধে লাও যে গীতটো গাইছিলে, সেই গীতটো হ'ল লোকসংগীত,
1: লোকসংগীত,
2: গতিকে সেইটো গাই তেওঁ মানে ধৰক হেৰি হ'ল, বিখ্যাত হৈ গৈছে। ঠিক তেনেকৈ আমাৰ অসমৰ পৰা খগেন মহন্ত বা ভূপেন হাজৰিকাই কয় কওক, আমাৰ লোকসংগীত গায়ে তেখেতসকল ধৰক বিখ্যাত হৈছে,
1: বিখ্যাত হৈছে।
2: যেনে আৰু আছে আপোনাৰ পাঞ্জাবৰ এজন এজন হেৰি মেহেন্দি, ডালেৰি মেহেন্দি, তেওঁ সেই ফক গায়ে ধৰক বিখ্যাত হৈছে। গতিকে এতিয়া ৱেষ্টাৰ্ণ এটা, এইটো হৈছে আপোনাৰ মানে যুগৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তনৰ কাৰণে আমাৰ শিল্পীসকলে পশ্চিমীয়া বাদ্যযন্ত্ৰই হওক, পশ্চিমীয়া হেৰিয়ে হওক, সেইবিলাক সহজে আয়ত্ব কৰিছে, কিন্তু আচলতে সেইখিনি কৰি পেলাই হেৰি হ'ব পৰা নাই,
1: বিখ্যাত হ'ব নোৱাৰে,
2: বিখ্যাত হ'ব নোৱাৰে কেতিয়াও,
1: মানে নিজৰ মাটিৰ গুণ,
2: নিজৰ মাটিৰ গুণ থকা গীত লাগিব,
1: গীত লাগিব।
2: হয়, এতিয়াও বৰ্তমান যিকেইজন শিল্পী গাই আছে, মই নাম নকওঁ বাৰু, যিসকলে গাই আছে তেখেতসকলো পপুলাৰ হৈছে, মাটিৰ গন্ধ থকা গীত গীতি গাইহে হৈছে।
1: হয়, এইটো এটা আপোনাৰ কালচাৰেল এক্সচেঞ্জ,
2: হয়
1: মানে পশ্চিমীয়া সংস্কৃতি আমাৰ ইয়ালৈ আহিবই, নহয় নোহোৱাকৈতো নাথাকে, এইটো সংস্কৃতিৰ এটা ধাৰাবাহিকতা, বোৱতী সুঁতিৰ নিচিনাই, এতিয়া তাৰ পৰাও আহিব ইয়ালৈ, ইয়াৰ পৰাও যাব তালৈ, ইয়াৰ পৰা মানে গ্ৰহণ, ইয়াৰ পৰা যোৱাখিনি তেওঁলোকে গ্ৰহণ কৰিব, তেওঁলোকৰখিনি আমি গ্ৰহণ কৰিম, কিন্তু গ্ৰহণ কৰাটো এইটো নুবুজায় যে আমি তাৰ ভিতৰত সোমাই যাম, আমাৰতো আমাৰ নিজস্বটো আমি ৰাখিব লাগিব।
2: এই ঘটনাটো হৈছে কি, আমাৰ এতিয়া দেখা যায় তাৰ মাজত সোমাই গৈছে বুলি ক'ব লাগিব। তাহানি আপোনাৰ খগেন্দ্ৰই চিঞৰি চিঞৰি কৈছিলে, প্ৰত্যেক ষ্টেজতে, প্ৰায় ষ্টেজতে কৈছিলে, তেওঁ কৈছিলে যে পশ্চিমীয়া সংস্কৃতিটো শিকাটো বেয়া কথা নহয়, ভাল
1: ভাল কথা হয়,
2: খুব ভাল কথা হয়,
1: কিন্তু জ্যোতিপ্ৰসাদ
2: তাৰ কাৰণে নিজৰ সংস্কৃতি পাহৰি যাব নালাগে,
1: জ্যোতিপ্ৰসাদেও কৈ গৈছে,
2: পশ্চিমীয়া সংস্কৃতি শিকাটো ভাল,
1: শিকিব শিকিব লাগিব,
2: ইংলিছ শিকিব লাগে, খুব ভাল কথা, কিন্তু তাৰ হেৰিতে আমাৰ আমাৰ ভাষাটো পাহৰি যাব নালাগে,
1: নালাগে,
2: গতিকে সেইটো এটা কথা।
1: আমাৰ সংস্কৃতিৰ আটাইতকৈ পুৰুধা ব্যক্তি আপোনাৰ কাৰণে কোন বাৰু, আপুনি কাক আটাইতকৈ বেছি ভাল পায়? আমাৰ জাতীয় সংস্কৃতিৰ মানে যিটো হেৰি,
2: হয় আপুনি প্ৰথমে ক'ব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালা,
1: হয়
2: বিষ্ণুৰ বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ক'ব লাগিব, তাৰপিছত পিছত তেওঁলোকৰ পিছতে ভূপেন দা,
1: ভূপেন দা
2: তেনেকুৱা,
1: শংকৰদেৱক আমি নাপাহৰো,
2: নহয় শংকৰদেৱটো আছেই, শংকৰদেৱটো আৰু আমাৰ হেৰি আছেই,
1: হয় হয়
2: শংকৰদেৱটো আছে আৰু,
1: হয়
2: এতিয়া মোৰ মানে মোৰ মই জনাৰ হেৰিটো কৈছোঁ আৰু, ধৰক যেনে বিষ্ণুৰ বাক মই দেখা পাইছোঁ, মই জ্যোতিপ্ৰসাদক দেখা পোৱা নাই অৱশ্যে,
1: আপোনাৰ মানে আপোনাৰ যিটো আপোনাৰ যিটো সংস্কৃতিৰ যিটো বেচ,
2: হয়
1: আপুনি য'ৰ পৰা আপুনি গঢ় লৈছে সেই গোটেই বেচটো আপোনাৰ শংকৰী সংস্কৃতিৰ পৰা,
2: হয় নিশ্চয় শংকৰী সংস্কৃতিৰ পৰা,
1: কাৰণ আপোনাৰ দেউতাই
2: হয়
1: ঘৰতে বৰগীত আছিলে। এতিয়া এই প্ৰভাৱটো যিটো সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতিৰ যিটো শংকৰদেৱৰ যিটো প্ৰভাৱ,
2: হয়
1: এই প্ৰভাৱটো আজিৰ ল'ৰা ছোৱালীৰ মাজৰ পৰা বাৰু হেৰাই গৈছে নেকি বাৰু?
2: অনুমান হয় সেইটো হেৰাই যোৱা বুলি, এতিয়া কথাটো হ'ল কি, সেইটো হেৰাই যোৱা এক নম্বৰ কথা হ'ল কি, আমাৰ ইংলিছ মিডিয়ামবিলাক স্কুলবিলাক,
1: হয়
2: এইকাৰণে তাত আমাৰ শংকৰদেৱৰ এটা ছাবজেক্ট নাই, বিষ্ণুৰাভাৰ কথা তাত নাপায়,
1: হয়
2: আমাৰ অসম বুৰঞ্জীৰ কথা নাপায়,
1: হয়
2: গতিকে ল'ৰা ছোৱালীক দুখ দিলে নহ'ব, এইটো দুখটো আমাৰ আপোনাৰ মোৰ,
1: যিটো চি বি এছ ই কোৰ্চ ইংলিছ মিডিয়াম যিটো কোৰ্চ,
2: হয়
1: সেই কোৰ্চবিলাকত এই বস্তুটো নাই,
2: নাই নাই,
1: আৰু সেইটোৱে যিটো আমাৰ অসমীয়া সংস্কৃতিটো
2: হয়
1: আগুৱাই যোৱাত বাধা প্ৰদান কৰিছে নেকি?
2: নিশ্চয় কৰিছে, নিশ্চয় কৰিছে। কাৰণ আজি আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ অসমৰ বুৰঞ্জীৰ কথা নাজানে, আজি জ্যোতিপ্ৰসাদৰ কথা নাজানে,
1: হয়
2: বিষ্ণু ৰাভাৰ কথা নাজানে, শংকৰদেৱৰ কথাও নাজানে বহুতে।
1: হয়
2: সুধে কোন আছিলে ইমানজন শংকৰদেৱ? এইটো খুব লাজৰ কথা আচলতে। আৰু তাৰ কাৰণে আমি আজি উঠি অহাৰ প্ৰজন্মক আমি তাৰ কাৰণে দুখ দিব মই নোখোজোঁ বিশেষকৈ।
1: হয়
2: সেই দুখটো আমাৰ বুলিয়ে ক'ব লাগিব।
1: আৰু ইতিমধ্যে আৰু এটা ঘটনা হৈছে, আপুনি আপোনালোকে মন কৰিছে নাই মই ক'ব নোৱাৰোঁ। মই ভাবোঁ দেই, মই এইটো আপুনি সংস্কৃতিৰ জগতখনৰ লগত জড়িত হৈ আছে কাৰণে মই আপোনাক সুধিছোঁ এই প্ৰশ্নটো, যে আমাৰ জনজাতীয় যিখিনি বন্ধু
2: হয়
1: আশে পাশে ককাই ভাই এইসকলৰ সিদিনাখনলৈকে এটা সংস্কৃতি বৈষ্ণৱ আদৰ্শৰ প্ৰতি এটা তেওঁলোকৰ আকৰ্ষণ আছিলে, বৰ্তমান সেই আকৰ্ষণটো হেৰাই যোৱাৰ নিচিনা হৈছে। ইয়াৰ কাৰণে আমাৰ আগৰ প্ৰজন্মটো দোষী নেকি বাৰু?
2: আজিকালি সেইটো হেৰি ক'ব লাগিব, আপোনাৰ পশ্চিমা সমস্যা বুলি ক'ব লাগিব।
1: হয়
2: নে নাই? এতিয়া ধৰক আমাৰ ট্ৰাইবেলছ, আমাৰ ভাই ককাইখিনি কাৰ্বিয়ে হওক বড়োৱে হওক প্ৰায়খিনি খ্ৰীষ্টান ধৰ্ম লৈছে।
1: হয়
2: কিহৰ কাৰণে ল'লে খ্ৰীষ্টান ধৰ্ম?
1: হয়
2: খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কি কাৰণে কৰিবলগীয়া হ'ল? সেইটো দোষ আমাৰ বুলিয়ে ক'ব লাগিব।
1: হয়
2: আমি সেইখিনি মানুহক দোষ নিদিওঁ,
1: কাৰণ আমাৰ সংস্কৃতিৰ যিটো আমাৰ প্ৰসাৰটো
2: হয়
1: আমি তেওঁলোকৰ মাজলৈ নিয়াত আমি ব্যৰ্থ হৈছোঁ।
2: আমি ব্যৰ্থ হৈছোঁ,
1: ব্যৰ্থ হোৱাৰ কাৰণে এইটো হ'বলৈ পাইছে। মানে আৰু যিটো মানে আন্তৰিকতা
2: হয়
1: বিশেষকৈ আমাৰ, মই ভাবোঁ যে সংস্কৃতিয়ে আন্তৰিকতাটো বঢ়াই তোলে।
2: বঢ়াই, নিশ্চয় বঢ়াই।
1: গতিকে এই আন্তৰিকতাটো আমাৰ হেৰাই গ'ল, যোগসূত্ৰটো হেৰাই গ'ল,
2: হয়
1: সেইটো কাৰণে হৈছে বুলি আপুনি
2: তেনেকুৱাই হ'ব। এই আপোনাৰ এই যে কাৰ্বি আংলঙৰ লগত আপোনাৰ কাৰ্বি যুৱ মহোৎসৱ,
1: হয়
2: এইটো আপোনাৰ তাৰালাংচা বুলি এখন জেগা আছে, তাৰালাংচু,
1: হয়
2: সেই তাত গৈছিলোঁ প্ৰথমবাৰ, যিবাৰ গৈছোঁ, মই গৈছোঁ কেইবাবাৰো,
1: হয়
2: প্ৰথমবাৰ গৈ তাতে আচৰিত হ'লোঁ যে সঁচাকৈ মোৰ দুখ লাগিছে, মোৰ চকুপানীও লাগিছে তাত, তেনেকুৱা যে আমি কি কৰিছোঁ, তেওঁলোকে কি কৰিছে,
1: হয়
2: তেওঁলোকে যিটো সংস্কৃতি, তেওঁলোকৰ কাৰ্বিসকলে তাত যিটো কৰিছে, মইতো সঁচাকৈ আচৰিত হৈ গ'লোঁ। তেওঁলোকৰ মানে সংস্কৃতিৰ লগত তেওঁলোকৰ মানে একদম কৰ্মপ্ৰাণ নাই, ইমান ডিচিপ্লিন।
1: হয়
2: এতিয়া আমি গৈছিলোঁ বজাবলৈ তেওঁলোকৰ লগত, মোৰ এটা বাদ্যযন্ত্ৰীৰ দল গৈছিলে। এতিয়া কথা হ'ল কি, আমিতো কাৰ্বি ভাষাটো বুজি নাপাওঁ, কিন্তু আমি সুৰৰ ওপৰত বেছ কৰি আমি বজাইছোঁ তাৰমানে। পিছতেতো আমি সোধোতে কৈছে যে মিনিংটো গানটোৰ এইটো, কিন্তু আমিতো গানটো বুজি নাপাওঁ। গতিকে আমি সুৰৰ ওপৰত বেছ কৰি আমি বজাইছোঁ, ইমান ভাল লাগিছে, আমাক ইমান সন্মান কৰিছে তাত, মই আচৰিত হৈছোঁ।
1: সেইটো এটা ডাঙৰ কথা, মানে আমি তেওঁলোকৰখিনি ল'ব নোৱাৰিলোঁ।
2: হয়
1: আমাৰ কাৰণে দুখৰ কথা যে আমি তেওঁলোকৰ যিখিনি সংস্কৃতি সেইখিনিও আমি গ্ৰহণ কৰিব পৰা নাই।
2: এতিয়া উল্টা হৈ গৈছে কথাটো, শুনিবলৈ আপুনি অকণ বোধকৰ বৰ ভাল নাপাব, তথাপিও মই কৈছোঁ এতিয়া যে তেওঁলোক সংস্কৃতি যিটো দেখিলোঁ, তেওঁলোকৰ যেনে মদ কয় বা আপং কয় যিয়েই নকওক, সেই পাঁচদিন কিন্তু কোনো তাত হেৰি কৰা নাই, বন্ধ মদ ভাং তাত কোনেও খোৱা নাই। মই আচৰিত, সেইটো এক নম্বৰ। আৰু দুই নম্বৰ কথা হ'ল কি, আজিকালি এতিয়া পাহাৰৰ মানুহে আগতে কাপোৰ কম পিন্ধিছিলে,
1: হয়
2: এতিয়া পাহাৰীয়া মানুহে কাপোৰ পিন্ধিছে আৰু ভৈয়ামৰ মানুহে কাপোৰ এৰিছে।
1: হয় হয়,
2: আৰু ঠিক বিশেষকৈ যেনেকৈ মদ বুলি কওঁ, মদটো এতিয়া পাহাৰত মদটো কমিছে, আমাৰ ভৈয়ামত
1: বাঢ়িছে
2: বাঢ়িছে, এইটো সঁচা কথা। আৰু এইটো খুব মানে দুখৰ কথা, দুখ লগা কথা,
1: মানে আত্মধ্বংসৰ এটা পথ আমি উলিয়াই লৈছোঁ,
2: উলিয়াই লৈছোঁ। তেওঁলোকে এতিয়া আগবাঢ়িছে বহুতখিনি, বিশেষকৈ কালচাৰেলি মই যদি, এইটো কালচাৰেলৰ লগত তেওঁলোকৰ কোনো কমপ্ৰমাইজ নাই, ইমান সুন্দৰ।
1: মানে আমাৰ এতিয়া খুব আমি এটা কিছুমান আৱেগিক ঢৌত আমি উঠি যাওঁ।
2: হয়
1: আমাৰ অসমীয়া জাতিটোৰ, আমাৰ জাতিটোৰ এইটো চৰিত্ৰ
2: হয়
1: যে খুব আজি আজি ধৰক শংকৰ উৎসৱেই হওক বা খুব কম সময়ৰ কাৰণে বা বিহুৰ কথাই হওক, আপুনি বিহুটোৰ কথা এটা মন কৰকচোন, যে বিহু বহাগত হয়, সেই আৱেগটো বহাগৰ সাতদিনৰ ভিতৰত আমাৰ এটা উৎসাহটো বেলেগ থাকে,
2: বেলেগ থাকে,
1: কিন্তু সেইটো টানি টানি নিজিয়াত আহাৰ মাহত পোৱাগৈ,
2: আহাৰ লাগে যায়গৈ,
1: হয়নে? আৰু বিহুতলিবিলাকত আপুনি সোমাব নোৱাৰে, বিহুতলিৰ যিখিনি কৰ্মকৰ্তা থাকে বা তেওঁলোকৰ আচাৰ আচৰণ বা হেৰি এইবিলাকৰ মাজত অকণমান আমি অনুভৱ কৰোঁ যে কিবা এটা
2: আমি অসুবিধা পাওঁ,
1: অসুবিধা পাওঁ।
2: আজি এটা বজাত গৈ বা বাৰটা বজাত গৈ পেলাই আমি বিহু চাবগৈ নোৱাৰোঁ,
1: নোৱাৰি।
2: আমি নোৱাৰোঁ,
1: আপুনি পৰিয়ালটোলৈ সাহ কৰি যাব নোৱাৰে যে আপুনি
2: ল'ৰা ছোৱালীলৈ পেলাই আমি সাহ কৰি যাব নোৱাৰোঁ,
1: হয় এইটো বৰ এটা দুখৰ কথা,
2: হয় দুখৰ কথা।
1: আমি সেই যে মাৰ্জিত যিটো আমাৰ ৰুচিবোধ,
2: হয়
1: সেই ৰুচিবোধটো আমাৰ হেৰাই গৈছে,
2: হেৰাই গৈছে।
1: আপোনাৰ আৰু আপুনি ফিচাৰ চিচাৰ কিবা লিখিছিলে নে?
2: অঁ লিখা মেলে তেনেকৈ আগতে কৰিছিলোঁ, আজিকালি কৰা নাই অৱশ্যে, তেনেকৈ লিখিছিলোঁ, মন গৈছিলোঁ যেনেকৈ এই হেৰি এইখন মই যিখন ডকুমেণ্টেৰী কৰিছিলোঁ সেইটো মই লিখা গোটেইখিনি মই হেৰি কৰা
1: পানী ডকুমেণ্টেৰী
2: পানী ওপৰত,
1: হয়
2: পানীটোতো ৱেষ্টেজ কৰিব নালাগে,
1: অঁ
2: পাইপৰ পানীটো ৱেষ্টেজ কৰিব নালাগে, নষ্ট কৰিব নালাগে,
1: হয়
2: পানীটো কিয় আমি ভালকৈ ব্যৱহাৰ কৰিব লাগে, কাৰণ আমাৰ মানুহ জানে যে ঘৰে ঘৰে টিউবৱেল আছে, ঘৰে ঘৰে কুঁৱা আছে, গতিকে পানী আচলতে সেইটো কথা নহয়, ঘৰ টিউবৱেলৰ পানীটো বেয়া হ'ব পাৰে, আমিতো কেতিয়াও পৰীক্ষা কৰা নাই বিজ্ঞানগাৰ,
1: মানে পানীৰ যিটো বিষয়বস্তু আপোনাৰ সেইটো আছিল,
2: সেইটো আছিল পানী,
1: যে পানী অপচয় কৰিব নালাগে,
2: অপচয় কৰিব নালাগে।
1: এইটো আপুনি কিমান চনত লৈছিলে এইখন?
2: এইটো মই আপোনাৰ 86-87
1: 86-87 আপুনি ধাৰণাটো ক'ৰ পৰা লৈছিলোঁ তেতিয়া সেইখিনি হ'ব?
2: তেতিয়া মানে কি হেৰি মোৰ পাব্লিক হেল্থৰ লগত এনেকুৱা এটা সম্পৰ্ক আছিলে,
1: হয়
2: পাব্লিক হেল্থৰ লগত, তেনেকৈ গৈ মেলি দেখিলোঁ তাত যে বিজ্ঞানগাৰ এটা আছে, পানী তাত পৰীক্ষা কৰে,
1: হয়
2: তেতিয়া মোৰ ঘৰৰ পানীটো আনি পৰীক্ষা কৰিলোঁ, পৰীক্ষা কৰোঁতে তাত ক'লে যে আপোনাৰতো ইয়াত বেক্টেৰিয়া আছে, মই ভয় খাই গ'লোঁ বেক্টেৰিয়া আছে, তাৰপিছতে সেইখিনি মই ঠিক ঠাক কৰিলে পাব্লিক হেল্থে বহুখিনি সহায় কৰিলে, গতিকে আৰু তাত দেখিলোঁ পাব্লিক হেল্থৰ স্কিমবিলাক য'ত য'ত দিছে য'ত য'ত কৰিছে তাত দেখোন প্ৰাইভেটে পানী ৱেষ্টেজ হৈয়ে থাকে,
1: হয়
2: তাৰপিছত তেতিয়া তাৰ এজনে মোক ক'লে যে মহন্ত আপুনিতো কালচাৰেল মানুহ, এইটো চাওকচোন পাৰে যদি কিবা এটা কৰিব, আমাৰ মানুহখিনিয়ে বুজক, সেইকাৰণে মই এই কামটো হাতত ল'লোঁ, এই কামটো হাতত লৈ মই অসমৰ বিভিন্ন জেগালৈ গৈছোঁ, ইভিন কাৰ্বি আংলঙত গৈছোঁ,
1: হয়
2: কাৰ্বি আংলঙত আপোনাৰ 40 কিলোমিটাৰ দূৰৰ পৰা পানীটো কালেকশ্যন কৰি পেলাই এইটো ডিফুট দিছে, সেই বস্তুটো চাবলৈ গ'লোঁ, প্ৰজেক্টটো চাবলৈ গ'লোঁ, তাৰ বেম্বো ৱাটাৰ, বেম্বো মানে বাঁহৰ মানে ফলীয়া

0: দি পানী কালেকশ্যন কৰি খায়,
1: হয়,
0: সেইবিলাক দেখা পালোঁ তাত গৈ পেলাই। গতিকে দেখিলোঁ যে এইবিলাক আচলতে পানীটো খাব নালাগে, বা যিটো পানী চাপ্লাই দিছে সেই পানীটো ৱেষ্টেজ কৰিব নালাগে, কিয় নালাগে সেই বিষয়লৈ মানে এটা হেৰি কৰিছোঁ।
1: আপুনি এটা ডকুমেণ্টেৰী কৰাৰ কথা চিন্তা কৰিলে, এইটো অসম চৰকাৰ মানে হেৰি কৰিছিলে?
0: হয়, অসম চৰকাৰে হেৰি কৰিছিলে। তেতিয়া প্ৰফুল্ল মহন্ত আছিলে,
1: হয়,
0: চিফ মিনিষ্টাৰ, আৰু পাব্লিক হেল্থ মিনিষ্টাৰ আছিলে দিগেন বৰা,
1: হয়,
0: তেওঁৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ।
1: আচ্ছা,
0: যে মিনিষ্টাৰ হিচাপে কি ষ্টেপ লৈছে অসমত, ভাবি যাবি এনেকুৱা ধৰণৰ তেওঁৰ এটা সাক্ষাৎকাৰ আছিলে তাত।
1: তাৰপিছৰ পৰৱৰ্তী পৰ্যায়ত আপুনি আৰু তেনেকুৱা কাম কৰা নাই?
0: পৰৱৰ্তী পৰ্যায়ত মোৰ এনেই চিনেমা কৰিবলৈ ইচ্ছা আছিলে আচলতে, তে নোৱাৰিলোঁ মানে কি, সাধাৰণতে মানে টকা পইচা নাই, টকা পইচাৰ কাৰণেই নোৱাৰিলোঁ, মনটো আছিলে গোটেইখিনি, কিন্তু টকা পইচাৰ কাৰণে নোৱাৰিলোঁ।
1: এতিয়াও আপুনি বিভিন্ন সামাজিক কামত আপুনি জড়িত হৈ থাকে,
0: হয়,
1: বিভিন্ন সংস্থাৰ লগত জড়িত হৈ আছে, বৰ্তমান আপুনি কি কৰি আছে?
0: বৰ্তমান মই আছো, মই সাহিত্য সভাৰ লগত অলপ জড়িত আছোঁ, আমাৰ ইয়াতে সন্ধানী শাখা সাহিত্য সভা আছে ইয়াতে, এইবাৰ সম্পাদক ময়ে, গতিকে চাওঁ আমি গোটেই ষ্টেটখন নোৱাৰিলোঁ, ডিষ্ট্ৰিক্টখন নোৱাৰিলোঁ, আমাৰ চুবুৰীটো, আমাৰ গাঁওখন যদি অকণমান কিবা এটা কৰিব পাৰোঁ।
1: বৰ সুন্দৰ প্ৰকল্প, আপুনি মানে নিজৰ গাঁওখনৰ বা নিজৰ চুবুৰীটোৰ পৰাই নিজক ঠিক কৰাৰ বা আমাৰ জাতীয় সচেতনতা গঢ়ি তোলাৰ এটা উপযুক্ত পদক্ষেপ লৈছে নহয় জানো?
0: হয় হয়, তেনেকুৱা এটা চেষ্টা কৰিছোঁ।
1: হয়,
0: ইয়াতে ধৰক আমাৰ যেনেকৈ খীৰচুমা আছে, এক্টৰ আছে, ভাল গায়ক আছে, ভাল গীতিকাৰ আছে, ভাল লিখকো আছে, সকলো আছে, কিন্তু আমি মই একৰ্ডিয়নটো বজালে নহ'ব বা মই গানটো গালে নহ'ব নহয়, গতিকে চাওঁ আমাৰ গাঁওখনত কিবা অলপ ইয়াতে পৰিৱেশ, এটা সাংস্কৃতিক বাতাবৰণৰ সৃষ্টি কৰিব পাৰি নেকি।
1: হয়, মই আৰু এটা কথা আপোনাৰ পৰা, যে যিটো ল'ৰা ছোৱালীৰ মাজত
0: হয়
1: সংগীত, সংগীতৰ যিটো ধাৰণা,
0: হয়,
1: এই ধাৰণাটো হেৰাই যোৱাৰ কাৰণে
0: হয়
1: সিহঁতৰ যিটো উত্তৰণ, তাৰমানে মানসিক বা বৌদ্ধিক উত্তৰণ, সেইটোত বাধাপ্ৰাপ্ত হৈছে বুলি আপুনি ভাবে নেকি আজিকালি?
0: সেইটো একফালৰ পৰা চাবলৈ গ'লেতো হয় বুলি ক'ব লাগিব, তাৰ এতিয়া কাৰণটো ঠিক, কাৰণটো মই ক'ব নোৱাৰিম হৈছোঁ খুব ভালকৈ,
1: কাৰণ আপুনি যিটো সময়ত ডাঙৰ হৈছিলোঁ বা মই যিটো সময়ত ডাঙৰ হৈছিলোঁ, আমি শুই উঠিয়েই হয়তো শুনিছিলোঁ যে বৰদেউতাই বৰগীত গাই আছে,
0: ৰাইট,
1: আপুনি গাঁৱৰ ৰাস্তাটোৱেদি পাৰ হৈ যাওঁতে সন্ধিয়া নাম কীৰ্তন কৰি থকা আপুনি শুনিবলৈ পাইছিলে,
0: ৰাইট,
1: কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে সেই পৰিৱেশটো হেৰুৱাই পেলাইছে নেকি?
0: অঁ, তেনেকুৱা এটা মনে হয়, কাৰণ কিয় আজিকালি সেইটো সেইবিলাক নাইকিয়া হ'লতো, সেইকাৰণে খগেন দাইটি চুই চুই কৰি গ'ল সদায়, যে আমাৰ আমাৰ এতিয়া নতুন প্ৰজন্মই ৱেষ্টাৰ্ণ টু পশ্চিমীয়া যিটো শিকিবলৈ ইমান আগ্ৰহী, আৰু আৰু ইমান সোনকালে আয়ত্ত কৰিছে, সোনকালে আয়ত্ত কৰিছে, আমাৰ ল'ৰা ছোৱালীখিনি ঠিক আছে,
1: হয়,
0: কেটচিংটো খুব ভাল, সোনকালে আয়ত্ত কৰিছে, কিন্তু সেই সেইখিনি ল'ৰা ছোৱালীয়ে ইচ্ছা কৰিলে আমাৰ সংস্কৃতিকো বহুত ওপৰলৈ নিব পাৰে,
1: হয়,
0: তেওঁলোকে যদি ইচ্ছা কৰে,
1: হয় পাৰে,
0: গতিকে এতিয়া ধৰক এতিয়া গাঁও, এতিয়া আমাৰ গাঁৱতে ভাল খোল বজাব নাজান নাইকিয়া হ'ল, তাল বজাব নাজান নাইকিয়া হ'ল,
1: হয়,
0: কালিয়া পেপা আগৰ যিটো বজাইছিলে সেইবিলাকতো নেদেখা হ'লোঁ আজিকালি, সেইবিলাক নাইকিয়া হ'ল, কিয় নাইকিয়া হ'ল,
1: মানে আমি পুৰুষানুক্ৰমে
0: হয়
1: সেই বস্তুবিলাক গ্ৰহণ কৰাৰ সলনি এৰি আহিছোঁ,
0: এৰি আহিছোঁ আমি, ওলাইছে, হয়,
1: যিটো কথাৰ কাৰণে আজি ধৰক যে ল'ৰা ছোৱালীৰ মাজৰ পৰা আত্মীয়তা ভাৱ বা সাংস্কৃতিক যিটো ভাৱ,
0: হয়,
1: ধাৰণা,
0: হয়,
1: এই বস্তুটো হেৰাই গৈছে,
0: এইটো হেৰাই গৈছে, আৰু ইয়াৰ কাৰণে একেষাৰতে কৈছোঁ, আৰু ইয়াৰ কাৰণে আমি ল'ৰা ছোৱালীক দুখ নিদিওঁ,
1: হয়,
0: ইয়াৰ কাৰণে যোগেৰে কিন্তু আমি
1: আমি হয়
0: ইয়াৰ কাৰণে যোগেৰে আমি,
1: হয়,
0: আজি
1: আপুনি তেনেকুৱা এটা পৰিৱেশ ঘূৰাই আনিবলৈ আপোনাৰ চুবুৰী বা আপোনাৰ গাঁওখনত আপুনি ইচ্ছা কৰেনে বাৰু?
0: হয়, ইচ্ছা কৰোঁ, মোৰ মই ভাবোঁ মোৰ গাঁওখনত বহুখিনি আহিছে তেনেকৈ,
1: হয়,
0: এতিয়া ধৰক ইয়াতে মই 40-45 গৰাকী মহিলা লৈ ইয়াত কোৰাচ গাওঁ, গোটেইখিনি ওলাই আহিছে,
1: হয়,
0: বা বৰগীতৰো কোৰাচ গাইছোঁ, আপোনালোকৰ ৰেডিঅ'টো গোৱাইছোঁ, ৰেডিঅ'ত আৰু বেছি নহয় ধৰক, এনেই ষ্টেজত মই প্ৰায় 60 গৰাকী মানে মহিলা একলগ গোট খুৱাই,
1: হয়,
0: তেনেকৈ কৰিছোঁ, আৰু সত্ৰ মহাসভাত এবাৰ কৰিছিলোঁ 150 মহিলা,
1: হয়,
0: 150 মহিলা মই কালেকশ্যন কৰি গোটাই,
1: হয়,
0: তেওঁলোকে বৰগীত গাইছিলে একেলগে,
1: হয়,
0: গতিকে এই এই সুবিধাখিনিতো আমি দিব লাগিব,
1: হয়,
0: এই মহিলাসকলক বা
1: বিশেষকৈ আপুনি এজন সাংস্কৃতিক কৰ্মী হিচাপে আপোনাৰ যথেষ্ট দায়িত্ব আছে বুলি মই ভাবোঁ,
0: নিশ্চয়,
1: ঠিক আপোনালোকৰ নিচিনা যিখিনি মানুহ,
0: হয়,
1: এই আগভাগটো তেখেতসকলে ল'ব লাগিব,
0: তেখেতসকলে ল'ব,
1: মই অনুভৱ কৰোঁ, মই এজন সাধাৰণ মানুহ হিচাপে অনুভৱ কৰোঁ যে যিটো ল'ৰা ছোৱালীৰ মাজৰ পৰা হেৰাই যোৱা যে সাংস্কৃতিক যিটো পৰিৱেশ, এই পৰিৱেশটোৱে সিহঁতক উশৃংখল কৰিবলৈ আগবঢ়াই দিছে,
0: নিশ্চয়, একে সঁচা কথা,
1: আৰু সেই পৰিৱেশটো ঘূৰাই আনিব লাগিব যিখিনি সাংস্কৃতিক কৰ্মী,
0: হয়,
1: বা দায়িত্বশীল যিখিনি মানুহ, তেখেতসকলে। ধন্যবাদ চিত্ৰদা, আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়াত লগ পাই বৰ ভাল লাগিলে, বিভিন্ন কথা পাতিলোঁ, ভৱিষ্যতেও কেতিয়াবা লগ পাম। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, নমস্কাৰ।
0: নমস্কাৰ।
2: ইমান পৰে নগাঁৱৰ এগৰাকী জ্যেষ্ঠ বাদ্যযন্ত্ৰী চিত্ৰদেৱ মহন্তৰ সৈতে হোৱা অন্তৰংগ আলোচনাটি শুনিলে, আঁত ধৰিলে চিদানন্দ দেৱগোস্বামীয়ে। এইখিনিতে শুনক চিত্ৰদেৱ মহন্ত প্ৰযোজিত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰা শিল্পী তৃষাৰাণী শইকীয়াৰ কণ্ঠৰ এটি গীত।

0: শিল্পী তীখাৰাণী শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। নমস্কাৰ।
1: আকাশবাণী নগাঁও, এতিয়া শুনক ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত গীত।

ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত গীতকেইটি শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই অৰ্থাৎ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব। বাতৰিৰ পিছত প্ৰচাৰ কৰা হ'ব বিবিধ ভাৰতীৰ অনুষ্ঠান।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু ন্যায়িক দপ্তৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। ডিমৌ আলোন নগৰৰ নৱনিৰ্মিত বকুলবনত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত ডিমৌ সমজিলা আয়ুক্ত লুকুমণি বৰাই তেওঁক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্ৰীগৰাকীক ডিমৌ পৌৰসভা আৰু সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শপত গ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: আজি পদেন সদস্য হিচাপে ডিমৌ পৌরসভার আজি শপথ গ্রহণ করলো। আমার সমজিলা আয়ুক্তয়ে শপথ গ্রহণ করালে, লগতে আমার পৌরসভার পৌরনেত্রী আর সদস্য সদস্যা সরকারি বিষয়া সকল আছে। একটা নতুনত্ব আনিছে, নতুন পরিবেশত আজি শপথ গ্রহণ করেছে। আর ডিমৌ রাইজর কারণে একটা ভাল খবর যে বকুল বন এখন আমি পাইছো, যত আমি ছাত্র ছাত্রীর আরম্ভ করে জ্যেষ্ঠসকলের আরম্ভ করে সকলে এই পরিবেশ আমি ধরে রাখব। আর মই ভাবো যে ডিমৌ পৌরসভা ইমান ধুনিয়া একটা পরিবেশ গড় দিলে, তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী পদুমণি আইথানৰ ৰংগমঞ্চত কালি এটা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ৰাজ্যৰ অগ্ৰণী সামাজিক সংস্থা শিক্ষণ প্ৰকাশন সংস্থা অসমৰ উদ্যোগত উজনি অসম ভিত্তিক এই বঁটা প্ৰদান কৰা হয়। উজনি অসমৰ বিভিন্ন জিলাৰ প্ৰায় 80 গৰাকী লোকক সমাজ হিতৈষী বঁটা, সুগন্ধি কাব্য বঁটা, জীৱন সমৃদ্ধ বঁটা, মানৱ দৰদী বঁটা, গুৰুচৰিত বঁটা, সত্যনিষ্ঠ সাংবাদিকতা বঁটাকে ধৰি অন্যান্য কেইবাটাও বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত লখিমপুৰ জিলাৰ যুৱ সাংবাদিক পল্লৱ মিলিক 2026 বৰ্ষৰ সত্যনিষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ধেমাজিৰ মৰিধল হাঁহচৰাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন বেংক বিষয়াৰ মৃত্যু হয়। লক্ষী পথাৰৰ দিশৰ পৰা ধেমাজি অভিমুখে আহি থকা চাৰিচকীয়া এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা পুখুৰীত সোমাই পৰাৰ ফলত গাড়ীখনৰ চালক আৰু আৰোহী দুয়োগৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱা লোক দুজন ধেমাজি ষ্টেট বেংক অফ ইণ্ডিয়াৰ মূল শাখাৰ কোষাধ্যক্ষ হীৰকজ্যোতি মিলি আৰু গাণনিক ৰাতুল কোঁৱৰ বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ব্ৰিক্সৰ 11খন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষী মুৰব্বীসকলক একত্ৰিত কৰি এই সমাৱেশত সভাপতিত্ব কৰিব। ইয়াৰ ভিতৰত ভাৰত, ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আছে। এই সমাৱেশত অগতানুগতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসমূহে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰাৰ প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: इस यात्रा के दौरान विदेश मंत्री मंगोलिया के नेतृत्व के साथ मुलाकात करेंगे। वे मंगोलिया के विदेश मंत्री बी बिस्किक से एक साथ वार्ता करेंगे। यात्रा के दूसरे चरण में विदेश मंत्री बुधवार और बृहस्पतिवार को दक्षिण कोरिया जाएंगे। यात्रा के दौरान डॉ. जयशंकर विदेश मंत्री चो ह्यून के साथ चर्चा करेंगे। अमेरिका के उपराष्ट्रपति जेडी वेंस ने कहा है कि ईरान के साथ वार्ता में प्रगति हो रही है। स्विट्जरलैंड में ईरान के परमाणु कार्यक्रम और क्षेत्रीय सुरक्षा मुद्दों पर अमेरिका और ईरान के वरिष्ठ प्रतिनिधिमंडलों के बीच बातचीत जारी है। कतर के प्रमुख प्राकृतिक गैस निर्यात ढांचे में हुए एक विस्फोट में 54 लोग घायल हो गए और 18 लोग लापता हैं। यह विस्फोट कल रात रास लाफान औद्योगिक क्षेत्र में हुआ, जो दुनिया के प्रमुख ऊर्जा केंद्रों में शामिल है। खबरों के अनुसार क्षेत्रीय संघर्ष से जुड़े व्यवधानों के बाद संयंत्र में परिचालन कार्य दोबारा शुरू करने का काम चल रहा था। फीफा विश्व कप में मिस्र ने आज सुबह वैंकुवर में न्यूजीलैंड पर 3-1 से जीत दर्ज की। लिवरपूल के स्टार खिलाड़ी मोहम्मद सलाह ने इस टूर्नामेंट में अपना पहला गोल किया। इस जीत के साथ मिस्र ग्रुप सी में पहले स्थान पर पहुंच गया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কামাখ্যাধামত আজিৰে পৰা অম্বুবাচী মহাযোগ। প্ৰভৃতিৰ লগে লগে নিশা 9:08:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। বিগত 5 বছৰত ৰাজ্যত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন ঘটা বুলি পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ। অসম প্ৰিমিয়াৰ লীগৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লীগৰ ট্ৰফী লগ' মুকলি। আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
2: কামাখ্যা কে দৰবাৰ মে হৰ চাল আতে হে, জনম জনম চে হম ইহা আয়ে হে অৰ হামাৰে গুৰু পীৰ কে মাধ্যম চে ইহা আতে ৰহে और आज भी हम आ रहे हैं। हमारे परंपरा यह चल ही रहा है और चलते आया है, और यह हर साल की तरह इस साल भी हम लोग यह माँ के दरबार में पहुँचे हैं हजारों की संख्या में और साधना में लीन है। यदि यज्ञपि यहाँ पे भोजन आदि है, पर भी यह जो भी है सब साधना की पाठ और अंश के हिसाब से है। हम लोग जप तप में, पूजा पाठ में, योग साधना में, यज्ञ आदि में और अलग अलग खाड़ेश्वरी, मौन व्रत, दूधाधारी, फलहार इस तरह से रह करके हम लोग यह साधना करते हैं। 3 दिन 3 रात्रि यह रहने का अर्थ होता है कि जो साल भर में हमें जो साधना करने से जो फल प्राप्त होता है, माँ का आशीर्वाद कृपा लाभ होता है, वो 3 रात्रि यह रहने से वो प्राप्त हो जाता है। और हम लोग समाज व्यवस्था में लीन हैं, समाज के कार्यकर्ता धर्मगुरु होने के नाते समाज के लोगों को आशीर्वाद देना पड़ता है, समाज के साथ में मिलजुल करके रहना पड़ता है।
1: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি আৰম্ভ হোৱা অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপন বাহিনীৰ লগতে এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11:00 বজাৰ পৰা পুৱা 5 বজালৈ পানী যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই অনা বাহনসমূহ নীলাচল উড়ণ সেতুৰ ছাৰ্ভিছ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উড়ণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন থকা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উড়ণ সেতুৰ ছাৰ্ভিছ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উড়ণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব পাৰিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰী দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকল টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমনৰ বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ ৰাজ্যখনৰ পথ যোগাযোগ উন্নয়ন, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈ অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহিছে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ ইদিও ৰাজ্যত পৰ্যটকৰ আকৰ্ষণ কৰে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ এ পি এল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগো আৰু ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। এ পি এলত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এ পি এল অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে ইতিবাচক দিশ। এই লীগৰ জৰিয়তে বহু প্ৰতিভা চিনাক্ত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু ন্যায়িক দপ্তৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। ডিমৌ আলোন নগৰৰ নৱনিৰ্মিত বকুলবনত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত ডিমৌ সমজিলা আয়ুক্ত লুকুমণি বৰাই তেওঁক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্ৰীগৰাকীক ডিমৌ পৌৰসভা আৰু সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শপত গ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
3: পদেন সদস্য হিসাবে ডিমৌ পৌরসভার আজি শপথ গ্রহণ করল। আমার সমজিলা আয়ুক্তে শপথ গ্রহণ করবালে, আমার পৌরসভার পৌরনেত্রী আর সদস্য সদস্য সরকারি বিষয়া সকল আছে, একটা নতুন নত্ব আনিছে, নতুন পরিবেশ আজি শপথ গ্রহণ করেছে। আর ডিমৌ রাইজর কারণে একটা ভাল খবর যে বকুল বন এখন আমি পাইছো, যত আমি ছাত্র ছাত্রীর পর আরম্ভ করে জ্যেষ্ঠ সকল আরম্ভ করে সকলে এই পরিবেশ আমি ধরে রাখব লাগবে। আর মই ভাবো যে ডিমৌ পৌরসভা ইমান ধুনিয়া একটা পরিবেশ গড় দিলে, তারপরে তখন ধন্যবাদ জ্ঞাপন।
1: নগাঁও সরকারি বালক উচ্চতর মাধ্যমিক বিদ্যালয়ত কালি কৃত্রিম বুদ্ধিমত্তার যুগত বিমল বরার দরে শিক্ষকর প্রাসঙ্গিকতা শীর্ষক একটা বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। কৃতি শিক্ষক বিমল চন্দ্র বরা স্মৃতি রক্ষা সমিতিয়ে এই অনুষ্ঠানের আয়োজন করে। অনুষ্ঠানত জেলা আয়ুক্ত দেবাশীষ শর্মা আর নগাঁও বটদ্রোয়া সমষ্টির বিধায়ক রূপক শর্মা প্রমুখে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম রাজ্যিক বিদ্যালয় শিক্ষা পরিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেন্টেল পরীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্রী ডাক্তৰ ৰণুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। পরিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পার্টমেন্টেল পরীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। উত্তর পূর্বাঞ্চলত এইচ আই ভি রোগীর সংখ্যা ক্রমাৎ বৃদ্ধি পাইছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ের 2025-26 বর্ষর প্রতিবেদনত এই কথা প্রকাশ পাইছে। এই প্রতিবেদন অনুসরি বর্তমান 33,145 লোক এই রোগত আক্রান্ত। উত্তর পূর্বাঞ্চলত এইচ আই ভি আক্রান্ত প্রায় 13,809 মহিলার ভিতর 6,809 মহিলায় বলে প্রতিবেদন প্রকাশ পাইছে। জনগাঁথনি আর উত্তর পূবর আন রাজ্যসমূহ সংযোগ করা প্রধান পরিবহন আর বাণিজ্যিক কেন্দ্র হিসাবে পরিগণিত হওয়ার রোগীর সংখ্যা বৃদ্ধি পাইছে। এই প্রতিবেদন অনুসরি এই রোগত আক্রান্ত রোগীর সংখ্যা প্রায় 0.13%। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 গোলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গোলত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযোগ প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 গ'লত ইজিপ্তৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40

এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰিয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটি জম্মু কাশ্মীৰ আৰু লাডাখলৈ ৰাওনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলীয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ শেওপুৰ জিলাৰ কুনু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চিতামিত্ৰ আৰু চাহৰিয়া জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ চিতা প্ৰকল্পৰ বাবে এই লোকসকলে আগবঢ়োৱা বৰঙণিৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ কাৰ্য প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণে বন সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পূৰ্বে তেওঁ পুৱা 8 বজালৈ উদ্যানখনত চাফাৰী কৰি চিতাবাঘৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই ভ্ৰমণৰ সময়তে তেওঁ চিতা প্ৰকল্প সন্দৰ্ভত এখন প্ৰদৰ্শনীও অংশগ্ৰহণ কৰে। বন বিভাগৰ বিষয়াসকলে জনায় যে ভাৰতত বৰ্তমান 52টা চিতাবাঘ আছে আৰু ইয়াৰে 49টা কোনো ৰাষ্ট্ৰীয় উদ্যানত থকাৰ বিপৰীতে 3টা বাঘক গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে। জীৱ জন্তুৰ বাবে থকা নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাৰ বিষয়েও কালি ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। বিষয়াসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক জনায় যে চিতাবাঘবোৰৰ বাবে বনাঞ্চলৰ ভিতৰত প্ৰতি 2 কিলোমিটাৰৰ মূৰে মূৰে পানী যোগান ব্যৱস্থা গঢ়ি তোলা হৈছে। বটছৱানা আৰু নামিবিয়াৰ পৰা চিতাৰ কাৰ্যকলাপ আৰু অভিযোজন প্ৰক্ৰিয়াৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰোৱা হয়। সংসদৰ সদস্য শশী থাৰুৰৰ অধ্যক্ষতাত বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটীয়ে কৌশলগত সীমা সুৰক্ষা আৰু বৈদেশিক নীতি বিষয়ক পৰ্যালোচনাৰ বাবে জম্মু কাশ্মীৰ আৰু লাডাখলৈ 4-দিনীয়া অধ্যয়ন ভ্ৰমণ আৰম্ভ কৰিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে এই সমিতিখনৰ সদস্যসকলে জম্মু, শ্ৰীনগৰ, কাৰ্গিল আৰু লেহ অহা 25 জুনলৈ ভ্ৰমণ কৰাৰ লগতে সীমান্ত ব্যৱস্থাপনা আৰু নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত চাক্ষুষ অভিজ্ঞতাৰ সাক্ষী হ'ব। সমিতিখনে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া অগ্ৰগতি, সিন্ধু চুক্তি আৰু সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তত পৰীক্ষা কৰিব। দলটোৱে ভাৰত চীনৰ সম্পৰ্ক আৰু লাডাখৰ পূব সীমান্তৰ অৱস্থা পৰিদৰ্শন কৰিব। কমিটিৰ সদস্যসকলে এই পৰিদৰ্শনকালত জ্যেষ্ঠ নাগৰিক আৰু সামৰিক বিষয়াসকলৰ উপৰি স্থানীয় বাসিন্দাসকলৰ সৈতে বাৰ্তালাপ কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নতুন দিল্লীত চীন ভাৰত সম্পৰ্ক আৰু পাকিস্তান সন্দৰ্ভত ভাৰতৰ স্থিতিৰ বিষয়ে সমিতিক অৱগত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি মংগোলীয়া আৰু দক্ষিণ কোৰিয়ালৈ ৰাওনা হৈছে। ডঃ জয়শংকৰে আজি মংগোলীয়াত উপস্থিত হৈ সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে সেই দেশৰ সৈতে বিভিন্ন দিশত ভাৰতৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ দিশত জোৰ দিয়া হ'ব বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে মন্ত্ৰীগৰাকীয়ে মংগোলীয়া ভ্ৰমণৰ এই সময়ছোৱাত সেই দেশৰ নেতৃস্থানীয় লোকসকলক লগ ধৰি সেই দেশৰ বৈদেশিক মন্ত্ৰী বি বাটছেটছেগৰ সৈতে আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে ডঃ জয়শংকৰে অহা 24 আৰু 25 তাৰিখে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব আৰু অহা বৃহস্পতিবাৰে সেই দেশৰ জেজু আলোচনা গোটত ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশত উপস্থিত হ'ব। মন্ত্ৰী ডঃ মুৰুগানে আজি সন্ধিয়া ভূপাল বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে ৰাজ্যিক অতিথিশালাত উপস্থিত হ'ব আৰু তাত তেওঁ ভূপাল জিলা আয়ুক্তৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰী ডঃ মুৰুগানে দেৱাস জিলাৰ কন্নড় তেহচিলৰ ডকাকুই গাঁও ভ্ৰমণ কৰিব আৰু তাত তেওঁ সাংসদ পুঁজিৰ আঁচনিৰ অধীনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। কাইলৈ সন্ধিয়া তেওঁ নতুন দিল্লীলৈ উভতি আহিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি কয় যে আইন প্ৰতিষ্ঠানসমূহে প্ৰতিটো অনুষ্ঠান যি সমাজৰ বিভিন্ন কৰ্মৰাজিৰ বাবে অংশীদাৰ হিচাপে কাম কৰি আহিছে সেইসমূহত বিশ্বাস আৰু অন্তৰ্ভুক্তিৰ মাজেৰে বৃহৎ পৰিসৰৰ ন্যায়গত ব্যৱস্থাসমূহৰ সৈতে কাম কৰাৰ দিশত সেতুৰ ভূমিকা পালন কৰি আহিছে। এটা লেখাৰ জৰিয়তে নিজৰ ভাৱ ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে ন্যায়ৰ দিশত এটা শক্তিশালী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ নাগৰিকসকলক বিশেষভাৱে প্ৰভাৱিত কৰা এই পৰিৱেশতন্ত্ৰই উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁ লগতে কয় যে টেলি ল আৰু ন্যায় বন্ধুৰ দৰে সেৱাৰ জৰিয়তে দেশৰ সকলো শ্ৰেণীৰ মোকৰ্দমাকাৰীসকলে সুবিধাজনকভাৱে দেশৰ ন্যায় ব্যৱস্থাৰ বিভিন্ন সুবিধাসমূহ অনায়াসে গ্ৰহণ কৰিব পাৰিব। বৰ্তমান অধিবক্তা আৰু বিচাৰকৰ কৰ্মত নিয়োজিত ব্যক্তিসকলে যাতে সুবিধাজনকভাৱে কৰ্ম সম্পাদন কৰিব পাৰে তাৰ বাবে ডিজিটেল ব্যৱস্থাসমূহৰ লগতে বৰ্তমানৰ আন্তঃগাঁথনিসমূহৰ উন্নতি কৰাৰো প্ৰয়োজনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমেঘৱালে লগতে কয় যে ভিডিঅ' কনফাৰেন্সিং, ভাৰ্চুৱেল ব্যৱস্থাৰ আদালতসমূহ আৰু ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে আইন ব্যৱস্থাক নাগৰিকসকলৰ কাষ চপাই আনিব পৰা যায়। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰি উলিওৱা ভাষিক এপ সুপ্ৰিম কোৰ্ট বিধিক অনুবাদ ছফ্টৱেৰ আৰু ভাষা অনুবাদ কৰা ভাষিনী ছফ্টৱেৰৰ জৰিয়তে এই কামখিনি সহজভাৱে কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰখনে ভৱিষ্যত প্ৰজন্মৰ বাবে সুবিধা হোৱাকৈ ভাৰতৰ 140 কোটি নাগৰিকক সামৰি এটা শক্তিশালী আৰু সৃষ্টিমূলক ন্যায় ব্যৱস্থাৰ সৃষ্টি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। অসমৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপান ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ জালদাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত মৃতকৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত 2গৰাকী মহিলা আৰু এটি শিশুও আছে। আহত 25গৰাকী যাত্ৰীক জলপাইগুৰি চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে উত্তৰবংগ ৰাজ্যিক পৰিবহণ নিগমৰ এখন যাত্ৰীবাহী বাছে 32গৰাকী যাত্ৰীক কঢ়িয়াই নিয়াৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী আৰু জিলা প্ৰশাসন তথা স্থানীয় বাসিন্দাই ততালিকে উদ্ধাৰ আৰু সাহায্য অভিযান চলায় আহত যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰিবহণ মন্ত্ৰী আনন্দময় বৰ্মনে দুৰ্ঘটনা হাস্পতাল পৰিদৰ্শন কৰি আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। নিহতসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যটন মন্ত্ৰী ডঃ শংকৰ ঘোষেও আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আৰু 2গৰাকী অন্য মন্ত্ৰীয়ে এই দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ডাৰ্ভে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 ড্ৰ হয়। কেপ ডাৰ্ভেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন পিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাউজু আৰু অগষ্টিন কানোবুয়োৱে 2টা গ'ল দি অগ্ৰগতি লাভ কৰে।

0: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ বাতৰি পঢ়িছো, মই মৃদুস্মিতা শৰ্মাই। আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলক বিভিন্ন ধৰণেৰে সহায় সহযোগিতা আগবঢ়াবলৈ বহুবোৰ স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিছে। তেনে এটি উন্মিলন নামৰ সংগঠনৰ এজন ব্যক্তিয়ে জনসাধাৰণলৈ তেওঁলোকে আগবঢ়োৱা সেৱা সম্পৰ্কে এনেদৰে ব্যক্ত কৰিছে।
1: মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা ধামত। সকলোৰে জ্ঞাত যে আজিৰে পৰা মহা অম্বুবাচী মহাযোগৰ আৰম্ভ হৈছে। অহা 26 জুনলৈকে চলিবলগীয়া এই 5-দিনীয়া অনুষ্ঠানটিত আমি আমাৰ উন্মিলনৰ তৰফৰ পৰা খোৱা পানী আৰু খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে ইয়াতে আমি দেখিবলৈ পাইছোঁ এক উচ্চমুখক পৰিৱেশৰ সৃষ্টি হৈছে আৰু পুৱাৰে পৰা অগণন দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সকলো ঠাইতে লানি নিচিগা শাৰী এক ভক্তিভাৱেৰে পবিত্ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত আহি বহুত সুন্দৰ অনুভৱ হৈছে আৰু আমি সেৱা আগবঢ়াবলৈ পাই আমি বহুত আপ্লুত হৈছোঁ।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত 5 বছৰত ৰাজ্যখনত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে অসম ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে, শেহতীয়াকৈ ৰাজ্যখনৰ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যতম পৰ্যটন খণ্ড চাবলৈ অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহিছে। তথ্যমতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহণ আদিও ৰাজ্যলৈ পৰ্যটকক আকৰ্ষণ কৰে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰ স্বদেশ দৰ্পণ আৰু প্ৰসাদ আঁচনিৰ জৰিয়তে কামাখ্যা মন্দিৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত হোৱাৰ ফলত ৰাজ্যলৈ ভালেসংখ্যক পৰ্যটকৰ আগমন হোৱা বুলি অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। অসম চৰকাৰৰ জলসম্পদ আৰু ন্যায় বিভাগৰ কেবিনেট মন্ত্ৰী তথা 95 নম্বৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক আজি ডিমৌ ৰাজহুৱা খেলপথাৰত সমষ্টিবাসীয়ে বিপুলভাৱে সম্বৰ্ধনা জনায়। সুদীৰ্ঘ 20 বছৰৰ পাছত ডিমৌ সমষ্টিৰ পৰা মন্ত্ৰিত্ব লাভ কৰা সুশান্ত বৰগোহাঁই যথেষ্ট উৎসাহেৰে সমষ্টিবাসীয়ে লগ ধৰে আৰু গামোচা, জাপি আৰু পৰম্পৰাগত সাজ পোছাকেৰে তেওঁক আদৰণি জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে বিধায়ক হিচাপে ৰাইজলৈ সেৱা আগবঢ়োৱাৰ পাছত তেওঁৰ দায়িত্ব এতিয়া অধিক বৃদ্ধি পাইছে। ৰাইজলৈ উদ্দেশ্যি দিয়া ভাষণত দেশ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তিগত স্বাৰ্থ তৃতীয় বুলি মত পোষণ কৰি সমষ্টিটোৰ ৰাইজৰ বিকাশ আৰু উন্নয়নৰ বাবে নিজকে সমৰ্পণ কৰিব বুলি তেওঁ উল্লেখ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক

যুব বন্ধু, আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা প্ৰতিগৰাকী শ্ৰোতাকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

0: যোগ যোগাভ্যাস বা ধ্যান হ'ল আমাৰ শৰীৰ মন আৰু আত্মাক একত্ৰিত কৰা এক কলা। যোগ অনুশীলনৰ জৰিয়তে আমি এটা সুস্থ শৰীৰ আৰু এটা সুস্থ মন লাভ কৰিব পাৰোঁ। যোগ দিৱসৰ পালনৰ মূল উদ্দেশ্য জনসাধাৰণৰ মাজত যোগাভ্যাসৰ গুৰুত্ব আৰু উপকাৰিতা সম্পৰ্কে প্ৰচাৰ আৰু প্ৰসাৰ কৰা। যোগ দিৱস পোনপ্ৰথমে 2015 চনৰ 21 জুন তাৰিখে নতুন দিল্লীত উদযাপন কৰা হৈছিল। প্ৰাচীন ভাৰতত আৰম্ভ হোৱা যোগ এতিয়া গোটেই বিশ্বজুৰি বিয়পি গৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা বিদ্যালয় মহাবিদ্যালয় তথা বিভিন্ন ৰাজহুৱা অনুষ্ঠানত যোগ অনুশীলন কৰাৰ লগতে আলোচনা কৰা হয়। গতিকে আহক আমি সকলোৱে যোগ অনুশীলন কৰি বিভিন্ন বেমাৰ আজাৰৰ পৰা নিজৰ শৰীৰটোক বচাই ৰখাৰ লগতে মনৰ উদ্বিগ্নতা আঁতৰাই মনলৈ শান্তি কঢ়িয়াই আনো আৰু এটা সুন্দৰ জীৱনৰ অধিকাৰী হওঁ। এই বিষয়ত অধিক জানিবৰ বাবে আমি এগৰাকী যোগ প্ৰশিক্ষকৰ সৈতে কিছু কথা বতৰা পাতোঁ আহকচোন। প্ৰথমে আপোনাৰ পৰিচয়টি দিব আৰু এই যোগৰ প্ৰশিক্ষক হিচাপে আপোনাৰ জীৱন যাত্ৰা কিদৰে আগুৱাই নিছে।
1: নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিলি সন্দিকৈ। মই মহেন্দ্ৰবাৰা প্ৰাথমিক বিদ্যালয়ত 2009 চনৰ পৰা 2014 চনলৈকে প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিলোঁ। সেইখিনি সময়তে মই 2016লৈকে কৰিবলৈ পাওঁ কেলে মই ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলোঁ। আৰু 2014 চনত মই এটি প্ৰশিক্ষণ লৈছিলোঁ যোগৰ ওপৰত। গতিকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটিয়ে আমাক এছাতি স্বাস্থ্য সুলভ বা বলাই যায়। সেই সন্দৰ্ভত যোগ শব্দটোৰ উৎপত্তি সংস্কৃত যুজ ধাতুৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে কোনো দুটা বস্তুক যুক্ত কৰা বা একত্ৰিত কৰা। প্ৰাচীন ঋষিমুনিসকলৰ মতে জীৱ আত্মাৰ সৈতে পৰমাত্মাৰ মিলনেই হ'ল যোগ।
0: হয় বাইদেউ, আজিকালি যোগ বুলি ক'লেই বহুতে কেৱল কঠিন কঠিন কিছুমান আসন বা ব্যায়াম বুলি ভাবে, তেনে ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
1: মই এই ক্ষেত্ৰত একমত নহয়, কাৰণ কঠিন আসন কৰিলেই যে আমি যোগ কৰা হয় সেইটো মোৰ অনুভৱ নহয়। আৰু মোৰ অনুভৱ হয় যোগভ্যাসৰ জৰিয়তে প্ৰাণায়াম আৰু আসন কৰাৰ প্ৰয়োজন। আমাৰ প্ৰাণায়াম আছে আঠটা, ভস্ত্ৰিকা, কপালভাতি, বাহ্য প্ৰাণায়াম, উজ্জায়ী, অনুলম বিলম, ভামুৰি, উদগীত আৰু প্ৰণৱ। এই প্ৰাণায়ামকেইটাৰ জৰিয়তে আমি নিজক সুস্থ কৰি ৰাখিবলৈ সুবিধা পাওঁ। তদুপৰি ঠিক সেইদৰে আসনৰ জৰিয়তে, অতি সূক্ষ্ম আসনৰ জৰিয়তে আমি নিজৰ স্বাস্থ্যটো অটুট ৰাখিব পাৰোঁ। গতিকে মই ভাবোঁ যোগৰ বলত নিজৰ স্বাস্থ্যটো সদায় অটুট ৰাখিব পাৰি। আৰু মই অনুভৱ হয় যে শতকৰা যিটো আমি আন এজনক শিকাওঁ, আন এজনৰ পৰাও মোৰ নিজৰ উপকৃত হয়। এনেকুৱা অভ্যাস জীৱনত মই পাই নাহিলোঁ। মোৰ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ, আমি 10 জনক যোগ শিকাওঁ আৰু তেনেকুৱা 10 জনৰ পৰা উপকৃত পোৱাটোৱে মোৰ জীৱনৰ এতিয়া সমল হিচাপে মই লৈছোঁ।
0: সঁচাকৈ বৰ ধুনীয়া কথা এটি ক'লে বাইদেউ। মোৰ আন এটা প্ৰশ্ন, ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোৰে মানসিক চাপ হয়, এনজাইটিৰ সমস্যা থাকে, যোগে বাৰু এই মানসিক চাপ কমাব পাৰেনে?
1: নিশ্চয় পাৰে। মানসিক চাপ কেনেকৈ কমাব পাৰি জানানে? মানসিক চাপৰ পৰা আঁতৰৰ একমাত্ৰ উপায় যোগ অভ্যাস।
0: হয়,
1: প্ৰাণায়ামে অৰ্থাৎ যোগ অভ্যাসে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা অত্যাধিক বাঢ়ি যায়। বংশানুক্ৰমত যেতিয়া আমাৰ ডায়েবেটিছ আৰু হৃদৰোগ ইত্যাদি ৰোগৰ পৰা হাত সাৰিব পৰা উপায় হৈছে আমাৰ প্ৰাণায়াম আৰু যোগ অভ্যাস। বংশানুক্ৰমে ডায়েবেটিছ আৰু হৃদৰ ইত্যাদি ৰক্ষা পোৱাৰ যিটো উপায় আমি ক'লোঁ যে প্ৰাণায়ামৰ জৰিয়তে পাৰি, এইটো নিজৰ ব্যক্তিগত হিচাপে যেতিয়া অভ্যাস কৰিব তেতিয়া সেই মানুহজনে নিজৰ সুফলটো অনুভৱ কৰিব পাৰি।
0: হয় হয়, নিশ্চয়।
1: প্ৰাণায়ামে ফলত ৰোগ, মোহ, কাম, ক্ৰোধ আৰু অহংকাৰ আদি দুখ ক্ৰমাৎ কমি আহে। তদুপৰি প্ৰাণায়ামৰ অভ্যাস কৰি থকাসকলে মনত সদায় যোগাত্মক চিন্তা চৰ্চা আৰু উৎসাহেৰে ভৰি থাকে তেওঁলোকৰ হৃদয়।
0: হয় বাইদেউ, বাইদেউ আজিকালি বহুতো লোক আছে যিসকলে দিনটোত বিভিন্ন ব্যস্ততা, অফিচ থাকে, ঘৰৰ কাম থাকে, এইবোৰৰ পৰা আজৰি নাপায়। তেনে ব্যস্ত মানুহখিনিক আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব?
1: মই ভাবোঁ জীৱনত ব্যস্ততাৰ অন্ত নাই, কিন্তু নিজৰ স্বাস্থ্যটোহে সমল। গতিকে নিজৰ এই সম্পদ ৰাজিক জীয়াই ৰাখিবৰ কাৰণে নিজে সদায় ব্ৰহ্মপুৱাত উঠি অন্তত তেওঁ প্ৰাণায়াম আৰু আসনকেইটা যদি সূক্ষ্মভাৱে কৰে, সেইকেইটা 14 কিলোমিটাৰ খোজকঢ়াৰ সমান হৈ পৰে। গতিকে মই ভাবোঁ এই প্ৰাণায়াম আৰু যোগভ্যাসৰ বলত মানুহে নিজক সুস্থ কৰি ৰখাৰ উত্তম এটা উপায়।
0: হয় বাইদেউ, আচলতে ইচ্ছা থাকিলে উপায় নিজেই উলিয়াব পাৰি। ধৰক আমাৰ শ্ৰোতাই কাইলৈৰ পৰা নতুনকৈ যোগ আৰম্ভ কৰিব বিচাৰিছে, তেওঁলোকে কিহৰ পৰা নিজৰ যোগৰ সাধনা আৰম্ভ কৰিব অলপ যদি বুজাই দিয়ে আৰু শ্ৰোতাসকলৰ নিশ্চয়কৈ সুবিধা হ'ব বুলি ভাবোঁ।
1: কেতিয়াৰ পৰা আৰু কৰিব বুলি ক'লে এইটো প্ৰশ্ন অকণমান জটিললৈ আহে। যেতিয়া মনে ক'ব যে আমাৰ মনটো সদায় তিনিটাৰ দ্বাৰা পৰিচালিত হয়, চিন্তা, আৱেগিক আৰু ইচ্ছা। এই তিনিটাৰ এটাক আমি ধৰিবই লাগিব। গতিকে চিন্তা যেতিয়া কৰিব যে মই যোগ কৰিলে মোৰ ভাল লাগিব, চিন্তাৰ লগত আহিব আৱেগ, আৱেগৰ লগত আহিব ইচ্ছা। গতিকে মই অনুভৱ কৰোঁ যে তেওঁলোকে নিজক মনটো ধ্যানত ৰাখি নিজৰ মনটো অকণমান ইচ্ছাৰ ওপৰত মনোনিৱেশ কৰি তেওঁলোকে যোগ আৰম্ভ কৰিব পাৰে বুলি মোৰ সদায় অনুভৱ হয়। কাৰণ নিজেও মই ইচ্ছাৰ অবিহনে পৃথিৱীত কোনো ব্যক্তিয়ে একো কৰিব নোৱাৰে। গতিকে তেওঁলোকে সদায় সময় অইন সময় দিয়াতকৈ পুৱা যেতিয়া উঠে সেই ব্ৰহ্ম পোৱাতে তেওঁলোকে প্ৰাণায়াম আৰু আসন আৰম্ভ কৰিব পৰা যায়, আৰু সেই সময়খিনি তেওঁলোকে নিজে বান্ধোনৰ ভিতৰত ৰাখি কৰিব পাৰিলে যোগ মানে যোগ চলাই যাব আৰু তেওঁলোকৰ নিজৰ সুস্থ স্বাস্থ্য এটা ঘূৰাই পাব।
0: হয় বাইদেউ, নিশ্চয়কৈ। বাইদেউ এতিয়া এটা বৰ দৰকাৰী কথালৈ আহোঁ। আজিকালি মানুহৰ খোৱা বোৱাৰ অভ্যাসটো বহুত সলনি হৈছে। আমি য'ত যি পাওঁ তাকেই খাই দিওঁ। আৰু বাইদেউ, এজন যোগ কৰা ব্যক্তিৰ খাদ্যৰ তালিকাখন কেনেকুৱা হ'ব লাগে আৰু আপুনি এবাৰ এই বিষয়ত অৱগত কৰাই দিয়ক যে খাদ্যৰ লগত যোগৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে।
1: আহাৰবোৰ সদায় ঘৰুৱা আহাৰ খোৱা উচিত। যিখিনি আহাৰে আমাৰ শৰীৰত অপকাৰ নকৰে সদায় আমি তেনেকুৱা আহাৰ খোৱা উচিত। কেতিয়াও আমি ঘৰুৱা আহাৰৰ বাহিৰে আমি শীতযুক্ত আহাৰ খাব লাগে, যেনে পিয়াহত গৰমত থকা অথবা শৰীৰ জ্বলন হৈ থাকিলে আমি শীত গুণযুক্ত আহাৰ খাব লাগে। ঠিক সেইদৰে উষ্ণ গুণযুক্ত আহাৰ, বাত পিত কফ থকা ৰোগীয়ে কেতিয়াও উষ্ণ গুণযুক্ত আহাৰ খাব নালাগে। সেউজীয়া শাক পাচলিত আমি খোৱাটো বৰ প্ৰয়োজন বুলি ভাবোঁ। ধৰি লওক কচু, ঢেকীয়া, কলমৌ, কলডিল, এই এনে কল পচলা, এনেকুৱা আহাৰত সদায় আমি গুৰুত্ব দিয়া উচিত। তেলযুক্ত আহাৰবোৰ কেতিয়া খালে খহটা ছালযুক্ত কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা মানুহে কেতিয়াও তেলযুক্ত আহাৰ খাব নালাগে। আঁহযুক্ত আহাৰ যেতিয়া যিসকল মানুহ শকত সেইবোৰ মানুহে কেতিয়াও আঁহযুক্তবোৰ খাব খোৱাটো আমাৰ বেছি প্ৰয়োজন। জুলীয়া আহাৰ ক্ষেত্ৰত শৰীৰত পানীৰ অভাৱত ভুগি থকা ৰোগীয়ে জুলীয়া আহাৰ গ্ৰহণ কৰা উচিত। ঠিক সেইদৰে আমি নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি আহাৰ সদায় নিজে খোৱা উচিত। শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত ৰোগীয়ে কেতিয়াও শুকান আহাৰ খোৱাটোহে তেওঁলোকৰ কাৰণে প্ৰয়োজনীয়। আকৌ দিনে এবাৰকৈ যেতিয়া আমি আহাৰ গ্ৰহণ কৰোঁ তেতিয়া সেই আহাৰে আমাৰ কি হয় শৰীৰত উপকাৰ কৰে। দিনে যিবোৰ আহাৰ দুবাৰকৈ খোৱা যিবোৰ মানুহ হয় তেতিয়া হজম শক্তি ভাল, সেইদৰে তেওঁ দুবাৰকৈ আহাৰ গ্ৰহণ কৰিব পাৰে। যিবোৰ আকৌ ৰোগীৰ হজম শক্তি দুৰ্বল সেইবোৰ ৰোগীয়ে কম পৰিমাণে আহাৰ গ্ৰহণ কৰা উচিত। প্ৰকৃততে আহাৰে আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখে যদিও ৰোগীয়াও কৰে। উপৰঞ্চি আহাৰে সদায় ৰোগীয়া কৰে। গতিকে সদায় কম পৰিমাণে আহাৰ খাব লাগে, আমাৰ চুবাই খাব লাগে বুলি কয়। ঠিক সেইদৰে আমি প্ৰতিটো সাজত আমি সেউজীয়া আহাৰ ৰাখিলে সুবিধা হয়। গতিকে তিয়ঁহ, গাজৰ আৰু চালাদ যিবোৰ কৰি খাওঁ আমি, বিট, এনেবোৰ আহাৰ সদায় আমাৰ নিজৰ প্ৰতিসাজত খালেও বেয়া নহয়। গতিকে আমি আহাৰত এনেকৈ গুৰুত্ব দিলে নিজৰ স্বাস্থ্যটো সবল কৰি ৰাখিব পাৰিম।
0: হয় বাইদেউ, বাইদেউ আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পঢ়া শুনাৰ বহুত গধুৰ বোজা থাকে, বহুতৰে মনোযোগৰ অভাৱ বা অলপ পঢ়িয়ে ভাগৰ লাগি যোৱা সমস্যাই দেখা দিয়ে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কিবা যোগ বা প্ৰাণায়াম আছে নেকি যিয়ে তেওঁলোকৰ মেধা শক্তি বা স্মৃতি শক্তিবোৰ বঢ়াব পাৰে?
1: নিশ্চয় থাকিব। ধ্যানে সকলোকে সূক্ষ্ম চিন্তা কৰিবলৈ সুবিধা দিয়ে, গতিকে সদায় পঢ়াৰ টেবুলত বহাৰ আগত অন্ততঃ 5 মিনিট যদি আমি মৌন হৈ নিজৰ টেবুলখনলৈ কিতাপবোৰৰ ওপৰত লক্ষ্য ৰাখি ওম ধ্বনি দিওঁ, তেতিয়া আমি নিজৰ স্থিতি এটা ছাত্ৰ ছাত্ৰীসকলে পোৱা যায়।
0: বাইদেউ, এই ওম ধ্বনিটো কৰাৰ কিবা নিয়ম আছে নেকি, আপুনি এবাৰ কৈ শুনাই দিব পাৰিব নেকি?
1: ওম ধ্বনি কৰাৰ নিয়ম বুলি ক'লে অ উ ম এই তিনিটা শব্দ আমি সংযত কৰোঁ, যেনেকে অ এনেকৈ ছাত্ৰ ছাত্ৰীসকলে আৰু দীঘলীয়াকৈ টানিব পাৰে। তেনেকৈ 3-5 বাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ধ্যানটো দিব পাৰে তেওঁলোকৰ মানে 9 দিনৰ ভিতৰত একটা স্থিতি আহে বুলি কয়, গতিকে অভিভাৱকসকলে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।
0: হয় বাইদেউ, বাইদেউ এইখিনিতে মোৰ মনলৈ অহা এটা সৰু প্ৰশ্ন, আজিকালি যুৱ প্ৰজন্মৰ মাজত বহুতে জিমলৈ যোৱা গধুৰ গধুৰ ওজন দাঙি শৰীৰ চৰ্চা কৰে, জিম কৰা আৰু যোগ কৰাৰ মাজত কেনেধৰণৰ পাৰ্থক্য আছে আৰু এই জিম কৰা মানুহে বাৰু যোগাসন কৰিব পাৰেনে?
1: বৰ্তমান যুগত জিমটো চলিছে, ঠিক সেইদৰে যোগাও চলিছে। যোগ আৰু জিম দুয়োটাই একে বুলিয়ে ভাবোঁ মই। কোন ক্ষেত্ৰত ভাবোঁ, যিসকল ল'ৰা ছোৱালী আগ্ৰহী যোগৰ প্ৰতি, যিসকল আগ্ৰহী আকৌ জিমৰ প্ৰতি, গতিকে দুয়োটা বস্তুকে ভাৰসাম্য ৰাখিব পৰাটো এটা কথা। গতিকে যোগ কৰিলে মই বেছি এটা অনুভৱ হয় যে ল'ৰা ছোৱালী বৰ্তমান উগ্ৰ মনোভাৱটো কমে, জিমত জোৰ এটা পায়, জোৰ এটা পোৱাৰ ফলত অলপ অহংভাৱ এটা আহে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, এনেকৈ দুৰ্বল পালে আন এজনক জোৰত ক'ৰবাত মাৰি দিবও পাৰে। ঠিক যোগে কিন্তু এইটো কেতিয়াও নকৰে, যোগে সদায় সুস্থ শৰীৰ এটা আনে আৰু মানসিক হিচাপেও সুস্থতাটো ৰাখে। মই সেইকাৰণে ভাবোঁ যদিও দুয়োটা একে বুলিয়ে মই কম হ'লেও পৰিমাণ হিচাপে যোগক অকণমান প্ৰাধান্য মোৰ বেছি দিবলৈ মন যায়। প্ৰাণায়ামৰ উপকাৰিতাহে মই ক'বলৈ গৈছোঁ, মেদবহুলতা, ডায়েবেটিছ, কলেষ্ট্ৰল, কোষ্ঠকাঠিন্য, গেছ, অম্লপিত্ত, শ্বাসৰোগ, এলাৰ্জি, ৰক্তচাপ, কিডনী আদি ৰোগো প্ৰাণায়ামৰ জৰিয়তে নাশ কৰিব পৰা যায়। বংশানুক্ৰমে ডায়েবেটিছ আৰু হৃদৰোগ ইত্যাদিৰ পৰাও ৰক্ষা পোৱা যায়। চুলি সৰা, পকা মুখত বলি ৰেখা পৰা, চকুৰ বিকাৰ, স্মৃতি দুৰ্বলতা ইত্যাদিৰ পৰাও আমি মুক্তি লাভ কৰিব পাৰোঁ। মুখলৈ এক সুকীয়া আভা ক্লান্তি আহে বুলি যোগৰ বলত কোৱা হয়। মন অত্যন্ত স্থিৰ, শান্ত আৰু প্ৰসন্ন তথা উৎসাহিত হৈ উঠে আৰু ডিপ্ৰেশ্যন আদি ৰোগৰ পৰাও ৰক্ষা পোৱা যায়। বহু ঘণ্টা ধৰি ধ্যান অভ্যাস কৰাৰ ফলত ক্ষমতা প্ৰাপ্ত হয়, লোভ মোহ কাম ক্ৰোধ আৰু অহংকাৰ আদি দোষ নাইকিয়া হৈ যায়। শৰীৰগত সমস্ত বিকাৰ বিজাতীয় নষ্ট হয়, নকৰাত্মক বা ঋণাত্মক চিন্তাবোৰ দূৰ হয়। প্ৰাণায়াম অভ্যাস কৰি থকা সকলোৰে মন সদায় যোগাত্মক চিন্তা চৰ্চা আৰু উৎসাহেৰে ভৰি থাকে, গতিকে আমি যি আন্তা প্ৰাণায়াম কৈছিলোঁ মই, সেই আন্তা প্ৰাণায়ামৰ মাজেদি আমি সদায় নিজক সুস্থ কৰি মনৰ আনন্দত ৰাখিব পাৰোঁ। প্ৰত্যেকটো প্ৰশ্নই মোৰ বৰ ভাল লাগিল, যদিও মই ভালকৈ কি দিছোঁ অনুভৱ এটা নাই কৰিব পৰা। এটা কথা মই সদায় ক'ব বিচাৰিছোঁ যে যিহেতুকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো আমাক 21 জুনৰ পৰা আমাক সমগ্ৰ পৃথিৱীতে মানে কৰিছে, গতিকে ইয়াৰ ফল নিশ্চয় অতি সুমধুৰ। প্ৰত্যেক ব্যক্তিয়ে আমি বেমাৰ আজাৰ পৰা হাত সাৰিবলৈ হ'লে ব্যায়াম, প্ৰাণায়াম, আসন কৰা উচিত। এনেবোৰ কৰাৰ ফলত আপোনালোকে অভ্যাস কৰক, নিজক পৰীক্ষা কৰক, নিজৰ মনটো স্থিৰ কৰক আৰু নিজক সদায় আমি চিকিৎসকৰ জৰিয়তে আমি যেনেকৈ প্ৰমাণ চাওঁ, ঠিক সেইদৰে যোগ অভ্যাসৰ বলত আপোনালোকে নিজক পৰীক্ষা কৰক। পরীক্ষা করে আপনাদের নিজকে কেনেকে সুস্থ হয়েছে সেটা অনুভব করুক। গতি এইখিনিতে মই আকৌ এটা কব বিচাৰিছো যে আমি যিখিনি প্রাণায়ামের কথা কৈছিল যে প্রাণায়াম আমি আনটা পাইছো, সেই প্রাণায়াম কেটা প্রথম কৈছিল ভস্তিকা, কপালভাতি, বাহ্য, উজ্জায়ী, অনুলোম বিলোম, ভামুরি, উদ্গীত আর প্রণম। গতি ইয়ার এইটহে কব বিচাৰিছো আমি কপালভাতির মাজে পড়া উপকারিতা আর ভস্তিকার মাজে পড়া উপকারিতা মই অকমান আপনার কব বিচাৰিছো। আমার পানি লগা, এলার্জি, এইবর হাফানি, এইবর আমার সাধারণত প্রায় দেখা যায়। এইবর রোগের হাত সারবলে হলে আমি ভস্তিকা প্রাণায়ামটা করা উচিত। আর কপালভাতিটো ঠিক সেইদরে মুখমণ্ডলর আভাসটো সৌন্দর্য বৃদ্ধি পায়, সমস্ত প্রকার কফ হাফানি আদি এই প্রাণায়ামের ফলত দূর হয়। হাও ফাও আর হৃদরোগের যেটা আক্রান্ত হয় কপালভাতির পর সেই আমি দূর করব পড়ো। মেদবহুলতা, ডায়াবেটিস, গ্যাস, কোষ্ঠ কাঠিন্য, অম্লপিত্ত, কিডনি আদির পরও আমি রক্ষা পাব পারো। মনের স্থিরতা বাহে শান্ত প্রসন্ন থাকে। গতি গোটেইবর কারণে আমি সদায় কি করব পড়ো, কপালভাতি করলে কপালভাতি আর অনুলোম বিলোম প্রাণায়ামের রজা বলে কয়, সেই কারণে এই দুটা প্রাণায়ামক আপনাদের সদায় গুরুত্ব দিব বলে মই অনুভব করছো। আকো ঠিক সেইদরে উজ্জায়ী আর বাহ্য প্রাণায়ামের উপকারিতাও মই কব বিচাৰিছো। ফিস্থুলা, যোনির ভ্রংশ, বহুমূত্র, যৌন রোগের নিরাময়ত সদায় আমি কি করব লাগে, বাহ্য প্রাণায়ামটা করব লাগে। বাহ্য প্রাণায়াম করার ফলত আমি এইকটা বেমারের পর হাত সারি থাকিব পাৰো। ঠিক সেইদরে উজাইর পর আমি গোটেই বছর যাকর কাহ হয়, পানি লগা থাকে, থাইরয়েড, হৃদরোগ, এজমা, সেই সকলে উজাই করলে সুবিধা হয়। উজাইটো ডিঙির পর তললে উশাহটো এৰি দিব নালাগে, ডিঙির পর উশাহটো লৈ তললৈ এৰি নিদিলে ঘর্ষণের ফলত ইয়ার ডিঙির কোনো রোগ হব নোৱাৰে। ঠিক সেইদৰে এইটোৰ কাৰণে উশাহ বন্ধ কৰি

0: যিসকলৰ কফ থাকে, যিসকলৰ কাহ আহে, তেতিয়া জানিব এইটোৰ মানে ডিঙিত অলপমান জাম আছে। গতিকে জাম থকা সকলৰ কি সদায় কি হ'ব, কাহ আহিবই। মই এতিয়া মোৰ নিজৰে এটা আপোনালোকৰ ওচৰত প্ৰমাণ এটা দেখুৱালোঁ। অনুলোম বিলোমটো মই কৈছিলোঁ প্ৰাণায়ামৰ ৰজা বুলি। অনুলোম বিলোমৰ ফলত, অনুলোম বিলোম সকলোৱে জানে যে সোঁহাতে বন্ধ কৰি বাওঁহাতে পেলাব লাগে, ঠিক সেইদৰে এবাৰ ইফালে দি এবাৰ সিফালে দি উশাহ ল'ব লাগে আৰু ধীৰে ধীৰে এৰিব লাগে। এইটো আমনিদায়ক কৰিবলৈ, কিন্তু উপকাৰটো অত্যন্ত উপকাৰিতা। গতিকে যিকোনো বেমাৰৰ পৰা সুস্থ শৰীৰ ৰাখিবলৈ হ'লে পৰি থকা ৰোগীও বোলে সুস্থ হোৱা আমি উদাহৰণ পাওঁ। গতিকে মই ভাবোঁ সকলোৱে এইটো আমি তিনিটা ভাগত ভাগ কৰিছে, উদগীত আৰু প্ৰণৱ। ধ্যানত থাকিব লাগে, ভামৰিটো সদায় ধ্যানত থাকি পেলাই ওম ধ্বনি কৰে। ওম ধ্বনি কৰাৰ পাছত যেতিয়া ধ্যানমগ্ন হৈ থাকে, তেতিয়া সৰ্ব শৰীৰে এক নিষ্ঠাৰে ভগৱানৰ উপাসনা কৰিব লাগে। আমি এই তিনিটাৰ পৰা পোৱা উপকাৰটো এইটোৱে ক'ব বিচাৰিছোঁ মই, ভামৰি কৰিলে সদায় কি হয়, মূৰৰ যিসকলৰ মূৰৰ বিষ থাকে, সেই বিষটো ক্ৰমান্বয়ে হ্ৰাস পাই আহে। আৰু আমাতকৈ 9 দিনৰ পৰা 15 দিন, 15 দিনৰ পৰা এমাহৰ ভিতৰত যিজন ৰোগী তেওঁ নিজেও অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে ভামৰিটো অন্তত 15 মিনিটকৈ কৰা উচিত।
1: বাইদেউ, যিহেতু আমি অনুষ্ঠানৰ সামৰণি মাৰিব লাগিব, শেষত আপুনি আমাৰ এই যোগৰ আন্তঃৰাষ্ট্ৰীয় যোগৰ দিৱসৰ ওপৰত আপুনি আমাৰ শ্ৰোতাসকলক আপুনি কেনেকুৱা ধৰণৰ দিহা পৰামৰ্শ দি যাব বিচাৰিব এই অনুষ্ঠানটিৰ পৰা?
0: আমি যোগাভ্যাস কৰোঁতে সদায় 3 বাৰ ওম ধ্বনি কৰোঁ, তাৰ লগতে গায়ত্ৰী মন্ত্ৰ, মহামৃত্যুঞ্জয় মন্ত্ৰ, সংকল্প মন্ত্ৰ, প্ৰাৰ্থনা মন্ত্ৰ গাই লওঁ। এতিয়া মই 3 বাৰ ওম ধ্বনি কৰিছোঁ।

বন্ধনি কৰাৰ পাছত আমি তিনিটা মন্ত্ৰ গাওঁ সাধাৰণতে। সেইকেইটা হৈছে গায়ত্ৰী মন্ত্ৰ, মহামৃত্যুঞ্জয় মন্ত্ৰ, সংকল্প মন্ত্ৰ, প্ৰাৰ্থনা মন্ত্ৰ। গায়ত্ৰী মন্ত্ৰ: ঔম ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গোদেৱস্য ধীমহি ধিয়ো যো নঃ প্ৰচোদয়াত্। ঔম ত্ৰম্বকম যজামহি সুগন্ধি পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্দনাত মৃত্যুৰ্মুখ্য মা অমৃতাত। ঔম সহনা ভৱতু সহনো ভুনক্তু সহ বীৰ্যং কৰৱাবহৈ তেজস্বিনাৱধীতমস্তু মা বীৰ্যবহৈ। ঔম

অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এইখিনিতে দুটিমান ঘোষণা। অহা 25 জুন বৃহস্পতিবাৰে বিয়লি 3:30 পৰা 4:30 ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত বাণীবদ্ধ কৰা হ'ব। উল্লেখিত সময়ৰ ভিতৰত আপুনিও আপোনাৰ প্ৰিয় গীতটি শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটো হৈছে 9435053214। পুনৰ কৈছোঁ 9435053214। মনত ৰাখিব, বৃহস্পতিবাৰ 25 জুন বিয়লি 3:30 পৰা 4:30 ভিতৰত ফোনযোগে অনুৰোধ কৰিব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ 9435053214। আন এটি ঘোষণা। শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। শ্ৰোতাই শুনি আছে আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, ক্ষন্তেক সময়ৰ পাছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি, আকাশবাণী মুম্বাই কেন্দ্ৰৰ বিবিধ ভাৰতী অনুষ্ঠান আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

0: আৰু পৰ্যটন ক্ষেত্ৰত ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে 3 বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
1: ৰাজহুৱা খবৰবিলাক পাই থাকো, একো একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং লবৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপ। মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
0: বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপযোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব, বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকীয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনাবিহি চৰকাৰক হলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ'ব লাগিব বুলি তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত GPS লগোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্ৰেকিং কৰি থাকিব বুলিও উল্লেখ কৰা হৈছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনা কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেলযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিটেকৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম কাৰ্যসূচীৰ অধীনত অইল পাম খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট seba.online.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তপৰায়ণ ৰাইজৰ সমাগম পৰিলক্ষিত হৈছে। ভক্তসকলক বিভিন্ন ধৰণেৰে সহায় সহযোগিতা আগবঢ়াবলৈ বহুবোৰ স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিছে। উন্মিলন নামৰ সংগঠনৰ এজন ব্যক্তিয়ে জনসাধাৰণলৈ তেওঁলোকে আগবঢ়োৱা সেৱা সম্পৰ্কে এনেদৰে ব্যক্ত কৰে।
2: মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা ধামত। সকলোৰে জ্ঞাত যে আজিৰে পৰা মহা অম্বুবাচী মহাযোগৰ আৰম্ভ হৈছে। অহা 26 জুনলৈকে চলিবলগীয়া এই 5-দিনীয়া অনুষ্ঠানটিত আমি আমাৰ উন্মিলনৰ তৰফৰ পৰা খোৱা পানী আৰু খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে ইয়াতে আমি দেখিবলৈ পাইছোঁ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু পুৱাৰে পৰা অগণন দেশ বিদেশৰ অগণন ভক্ত সমাগম হৈছে। সকলো ঠাইতে লানি নিচিগা শাৰী এক ভক্তিভাৱেৰে পবিত্ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত আহি বহুত সুন্দৰ অনুভৱ হৈছে আৰু আমি সেৱা আগবঢ়াবলৈ পাই আমি বহুত আপ্লুত হৈছোঁ।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈ তাৰালাংছত উদযাপন কৰা হ'ব। ডিফুৰ সমীপৰ ৰাংচিনা চাৰ্প আহংজাই প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পুৱাৰ ভাগত কাইলৈ ডিফু পৰিষদৰ সচিবালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত কাৰ্বি আংলঙৰ প্ৰতিষ্ঠাপক ছেমছন সিং ইংটি, খৰ সিং টেৰাং আৰু ছাৰ সিং টেৰং লাংকুং হাবিৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰা হ'ব। মুকলি অনুষ্ঠানত প্ৰাথমিক বিদ্যালয়ৰ 198জন সহকাৰী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। জিলাখনত বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিসকলকো কাইলৈ মুখ্য কাৰ্যবাহী সদস্যৰ বিশেষ বঁটা আগবঢ়োৱা হ'ব। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত কাইলৈৰে পৰা 3-দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। কেবিনেট মন্ত্ৰী চৰণ বৰুৱে আজি ওদালগুৰি জিলাৰ ডিমাকুচিত ডিমাকুচি পানেৰী টংলা কলাইগাঁও মঙলদৈ সংযোগী গ্ৰীণ বাছ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম কৰাৰ লগতে সাধাৰণ ৰাইজৰ সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যালোচনা বৈঠক আৰু ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গুৰুত্ব আৰোপ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
3: এফএম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আমোয়।

শান্ত হৈ পৰে। যোগে কি দিয়ে? শৰীৰক নমনীয়তা, শক্তি আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা। কঁকালৰ বিষ, টোপনিৰ সমস্যা, ভাগৰ সকলোতেই যোগেই দৰৱ। চিন্তা কমাই খং উদ্বেগ নিয়ন্ত্ৰণ কৰে। 10 মিনিটৰ প্ৰাণায়ামে গোটেই দিনটোত আমাৰ মনটোক সতেজ কৰি ৰাখিব পাৰে। ৰাতিপুৱাৰ সূৰ্য নমস্কাৰেই হওক বা ৰাতি শোৱাৰ আগৰ বালাসনেই হওক, যোগে একো বেছি নিবিচাৰে। মাত্ৰ এখন মেট, অলপ সময় আৰু নিজৰ প্ৰতি মৰম। আময়োসকল, আপোনালোকক এটা প্ৰশ্ন সুধিব খুজিছোঁ। শেষৰবাৰ কেতিয়া আপুনি নিজৰ উশাহটোৰ শব্দ শুনিছিল বাৰু? আমি ইমান ব্যস্ত যে উশাহ লৈ আছোঁ নে নাই সেইটোও পাহৰি যাওঁ। 21 জুন যোগ দিৱসে আমাক সেইটোৱে মনত পেলাই দিয়ে। আপোনালোকে যদি কালি যোগ কৰিছিল তেন্তে আমালৈ ফটো পঠিয়াবচোন আমাৰ হোৱাটছআপ নম্বৰত। যিসকলে আমাৰ অনুষ্ঠান শুনি থাকে তেওঁলোকে আমাৰ হোৱাটছআপ নম্বৰটো নিশ্চয় জানে। তথাপি পুনৰবাৰ কৈ দিছোঁ, আমাৰ হোৱাটছআপ নম্বৰটো 9435053214। এই নম্বৰলৈ আপোনালোকৰ ফটো পঠিয়াব বুলি আশা ৰাখিলোঁ। প্ৰিয় আমৈসকল, আজি যোগৰ বিষয়ে কিছু কথা পাতিলোঁ। যোগ আমি এইকাৰণেই কৰিব লাগে আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে, কাৰণ আজিকালি যি খাদ্যাভ্যাস হৈছে আমাৰ বিভিন্ন বেমাৰ হ'বলৈ ধৰিছে। সেইকাৰণে আমি যোগ কৰিব লাগে প্ৰতিদিনাই অলপ সময়ৰ কাৰণে। নিজক ভাল পাবলৈ শিকক, তেতিয়াহে আপোনালোকে যিকোনো কাম কৰিব পাৰিব। আহকচোন এইখিনিতে এটি গীত শুনি লওঁ।

আমৈসকল, গীতটি শুনি নিশ্চয় ভাল পালে। প্ৰিয় আমৈসকল, আজিৰ আমৈ অনুষ্ঠানত এগৰাকী প্ৰখ্যাত ব্যক্তিৰ বিষয়ে ক'বলৈ গৈছোঁ। বহুতে হয়তো তেখেতক চিনি নাপায়। আহকচোন আমি তেখেতৰ জীৱনশৈলীৰ বিষয়ে জানো। এইখিনিতে এটা কথা মনলৈ আহিছে, কিমান প্ৰখ্যাত ব্যক্তিও বিখ্যাত কাম কৰি থৈ গৈছে। তেওঁলোকৰ কৰ্মৰাজি, শিল্পকলা, সৃষ্টি নিপুণতা আদিয়ে সমসাময়িক সমাজখনক প্ৰভাৱিত কৰে যদিও যুগজয়ী ধাৰাটোত তেখেতসকল অনাদৃত হৈ থাকি যায়। আজি আমি অনুষ্ঠানত তেনেকুৱা এজন ব্যক্তিৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। তেখেত হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰবীণ চিত্ৰগ্ৰহণকাৰী পৰেশ বৰুৱা। কৰ্মজীৱনৰ আৰম্ভণিতে বৰুৱাই নলীন দুৱৰা, দীনদয়াল আদি প্ৰখ্যাত চিত্ৰগ্ৰহণকাৰীসকলৰ সহকাৰী হিচাপে কাম কৰিছিল। তেওঁৰ কেমেৰাৰ লেন্সেৰে অসমৰ বহু কালজয়ী ছবিয়ে প্ৰাণ পাইছিল। 1980-90 দশকৰ টেকনিকেল সীমাবদ্ধতাৰ মাজতো তেওঁৰ কামে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ কেমেৰাৰ কাম একেবাৰে নেচাৰেল। অসমৰ পথাৰ, নৈ, গাঁৱলীয়া জীৱনক তেওঁ যেনেকৈ ধৰি ৰাখিছে সেইটো বহু নতুন চিত্ৰগ্ৰহণকাৰীৰ বাবে শিক্ষা। প্ৰিয় শ্ৰোতা, আহকচোন এইখিনিতে তেখেতে চিত্ৰগ্ৰহণ কৰা এখন ছবিৰ গীত শুনি লওঁ।

0: গীতটি শুনি নিশ্চয় ভাল পালে। ডাঙৰ ছেটআপ নোহোৱাকৈ সাধাৰণ দৃশ্য এটাকো কাব্যিক কৰি তোলাটোৱে তেওঁৰ বিশেষত্ব। যেতিয়া অসমীয়া ছবিত ৰঙীন যুগ আৰম্ভ হৈছিল, তেতিয়াৰ পৰা নতুন প্ৰযুক্তিৰ লগত নিজকে খাপ খুৱাই লৈছিল। বহু নৱপ্ৰজন্মৰ চিত্ৰগ্ৰহণকাৰীকো তেওঁ শিকাইছিল। পৰেশ বৰুৱাৰ জন্মৰ সঠিক তাৰিখ ৰাজহুৱা উৎসত উল্লেখ নাই যদিও তেওঁ 1950 দশকৰ আশে পাশে জন্ম বুলি অনুমান কৰা হয়, কাৰণ 1980 দশকৰ পৰা তেওঁ সক্ৰিয়ভাৱে কাম কৰি আছিল। আজলি নবো, মৰম নদীৰ গাভৰুঘাট, ৰেলৰ আলিৰ দুবৰি বন, আজান ফকীৰ চাহেব, হালধীয়া চৰায়ে বাওধান খায়, ফিৰিঙতি, সাগৰলৈ বহু দূৰ, পাপৰি, বনানী, কন্যাদান আদি বহু জনপ্ৰিয় ছবিত চিত্ৰগ্ৰহণকাৰী তথা সহ চিত্ৰগ্ৰহণকাৰী হিচাপে তেওঁ কাম কৰিছিল। বৰুৱাই মুখ্য চিত্ৰগ্ৰহণকাৰী ৰূপে চিত্ৰগ্ৰহণ কৰা প্ৰথমখন বোলছবি আছিল উত্তৰ শূন্য। কেইবাখনো অসমীয়া ছবিৰ চিত্ৰগ্ৰহণকাৰী তথা সহ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰা বৰুৱাৰ মৃত্যু হৈছিল 2015 চনৰ আজিৰ এই 22 জুন তাৰিখে। প্ৰিয় শ্ৰোতা, সেইকাৰণে তেখেতক আমি আজি আমি অনুষ্ঠানত সোঁৱৰিছোঁ। অনুষ্ঠানৰ শেষত তেখেতে চিত্ৰগ্ৰহণ কৰা এখন ছবিৰ আন এটি গীত শুনি লওঁ।
1: নীলা আকাশ।

প্ৰিয় আমৈসকল, আজিৰ আমৈ অনুষ্ঠান শুনি নিশ্চয় ভাল পালে। আপোনালোকৰ প্ৰিয় ৰেডিঅ' সখী পম্পী হাজৰিকাই বিদায় লৈছোঁ। পুনৰ লগ পাম। সকলো কুশলে থাকক। নমস্কাৰ।

আমৈ অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পম্পী হাজৰিকাই। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা বিদ্যাৰ্থীৰ অনুষ্ঠান, 6 বজাত অসমীয়াত আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: অনুষ্ঠান।
1: নৱমমানৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। ছাত্ৰ ছাত্ৰীসকল, আজি আমি সাধাৰণ বিজ্ঞানৰ পাঠত কলা সম্পৰ্কে আলোচনা কৰিম। উদ্ভিদ কলা এই সম্পৰ্কে আলোচনা কৰিবলৈ আজি আহিছে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ডঃ নমিতা শৰ্মা। তোমালোকে মনোযোগেৰে শুনাচোন।
2: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটিৰ নাম হৈছে কলা। ইতিমধ্যে ইয়াৰ আগৰ অধ্যায়ত জীৱৰ মৌলিক একক কোষ সম্বন্ধে তোমালোকৰ নিশ্চয় এক সম্যক ধাৰণা হৈছে। এককোষী জীৱৰ ক্ষেত্ৰত একেটা কোষেই জীৱটোৰ সকলোবিলাক কাৰ্য সম্পাদন কৰাৰ বিপৰীতে বহুকোষী জীৱৰ ক্ষেত্ৰত কোষবোৰত শ্ৰম বিভাজন হয়। এনে ক্ষেত্ৰত কোনো এক নিৰ্দিষ্ট কাৰ্যৰ বাবে জড়িত কোষবিলাক সদায় একোটা সমষ্টি হিচাপে থাকে। এনেদৰে কোষবিলাক নিৰ্দিষ্ট শৈলীৰে সজ্জিত হৈ কলাৰ সৃষ্টি কৰে আৰু কলাবিলাকে বিভিন্ন কাৰ্য অতি উৎকৃষ্টতাৰে সম্পন্ন কৰে। একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰে গঠিত কোষৰ সমষ্টিয়ে যেতিয়া একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰে তাকে কলা বোলা হয়, যেনে পেশী কলা, ফ্লোয়েম আদি। এতিয়া কথা হ'ল, জীৱ বুলিলে আমি উদ্ভিদ আৰু প্ৰাণী দুয়োকে বুজো, নহয় জানো? কিন্তু দুয়োৰে মাজত বহুতখিনি পাৰ্থক্য আছে, যেনে উদ্ভিদ চলনহীন হোৱাৰ বিপৰীতে প্ৰাণীবোৰে চলাচল কৰি ফুৰিব পাৰে। অভিযোজনৰ শৈলীও দুয়োটা ক্ষেত্ৰতেই ভিন ভিন। সেয়ে কলাৰ ক্ষেত্ৰতো আমি উদ্ভিদ আৰু প্ৰাণীৰ মাজত বহুতো পাৰ্থক্য দেখিবলৈ পাওঁ। বুজিবলৈ সুবিধাৰ অৰ্থে সেয়ে আমি পোনপ্ৰথমে উদ্ভিদ কলাৰ বিষয়ে অধ্যয়ন কৰাৰ পিছত প্ৰাণী কলাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। উদ্ভিদৰ ক্ষেত্ৰত গোটেই জীৱনজুৰি একেখিনি কলাই বিভাজিত হৈ থাকে। বিভাজনক্ষম কোষখিনি দেহৰ কোনো এক বিশেষ স্থানতেই সীমাবদ্ধ হৈ থাকে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই উদ্ভিদ কলাক ভাজক কলা আৰু স্থায়ী কলা বুলি শ্ৰেণী বিভাজন কৰিব পাৰি। এতিয়া আহা, ভাজক কলানো কি? ছাত্ৰ ছাত্ৰীসকল, উদ্ভিদৰ বৃদ্ধি যে কেৱল নিৰ্দিষ্ট কিছুমান অঞ্চলতহে হয় সেয়া প্ৰমাণ চাবৰ বাবে আমি এটা পৰীক্ষা কৰি চাব পাৰোঁ। প্ৰথমে দুটা পিঁয়াজ লৈ সেই দুটা পানীৰে ভৰি থকা দুটা গিলাচত ডুবাই দিয়া হ'ল। দুদিনমান পিছত দেখা যাব যে দুয়োটা পিঁয়াজতে শিপাই পোখা মেলিছে। এতিয়া দুয়োটা পিঁয়াজৰে শিপাৰ বৃদ্ধিৰ জোখ লোৱা হ'ল। এই জোখ তিনিদিনমান ল'লে ভাল। ইয়াৰ পিছত এটা পিঁয়াজৰ শিপা প্ৰায় এক চেণ্টিমিটাৰমান কাটি দিয়া হ'ল। কিছুদিন পিছত দুয়োটা পিঁয়াজৰ শিপাৰ বৃদ্ধি লক্ষ্য কৰিলে দেখা যাব যে শিপা নকটাকৈ থকা পিঁয়াজটোৰ শিপাৰ বৃদ্ধিৰ তুলনাত শিপা কাটি পেলোৱা পিঁয়াজটোত শিপাৰ বৃদ্ধি স্থবিৰ হৈ গৈছে। অৰ্থাৎ উদ্ভিদৰ বৃদ্ধি হোৱা অঞ্চলটো কিছুমান বিভাজনশীল কলাৰে গঠিত। সেয়ে এনেধৰণৰ কলাক ভাজক কলা বোলা হয়। স্থান অনুসৰি ভাজক কলাক অগ্ৰস্থ ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা আৰু নিবেশিত ভাজক কলা বোলা হয়। উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি ক্ৰমে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰা কলাসমূহক অগ্ৰস্থ ভাজক কলা বোলা হয়। পাৰ্শ্বীয় ভাজক কলা বা কেম্বিয়ামে কাণ্ডৰ কলেবৰ বৃদ্ধিত সহায় কৰে। আনহাতে নিবেশিত ভাজক কলা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা গছৰ গাঁঠিৰ কাষত থাকে। ভাজক কলাৰ কোষবোৰ সক্ৰিয় হৈ থকাৰ বাবে এই কোষবিলাকৰ কোষ প্ৰৰসৰ ঘনত্ব বেছি, কোষবেৰ পাতল চেলুলোজযুক্ত আৰু ইহঁতৰ সুস্পষ্ট কোষকেন্দ্ৰ থাকে। এতিয়া আহা স্থায়ী কলা। ভাজক কলাৰে গঠিত কোষবিলাকে পিছলৈ বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলালৈ ৰূপান্তৰিত হয়। এইদৰে স্থায়ী আকাৰ আকৃতি ধাৰণ কৰি সিহঁতে নিৰ্দিষ্টভাৱে কিছুমান কাৰ্য কৰিবলৈ সাজু হৈ উঠে। এনে প্ৰক্ৰিয়াকে বিভেদন বোলা হয়। আৰু এনেদৰে ভাজক কলাৰ বিভেদন ঘটি বিভিন্ন প্ৰকাৰৰ স্থায়ী কলাৰ সৃষ্টি হয়। তাৰে ভিতৰত সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলাই প্ৰধান। এতিয়া সৰল স্থায়ী কলানো কি বাৰু? সৰল স্থায়ী কলাৰ কোষবোৰৰ প্ৰতিটো কোষেই দেখিবলৈ একে, অৰ্থাৎ একে ধৰণৰ কোষেৰে গঠিত, সেয়ে এইবোৰক সৰল স্থায়ী কলা বোলা হয়। ইয়াৰ ভিতৰত পাতল কোষবেৰযুক্ত পেৰেনকাইমা নামৰ সজীৱ কোষবিলাক পাতলকৈ সজ্জিত হৈ থাকে বাবে এই কোষবিলাকৰ মাজত সৰু বা ডাঙৰ কোষ মধ্যৱৰ্তী স্থান বা ওচৰা ওচৰিকৈ থকা দুটা কোষৰ মাজত স্থান থাকে। সাধাৰণতে পেৰেনকাইমা কোষে উদ্ভিদক শক্তি প্ৰদান কৰে। কেতিয়াবা এনেধৰণৰ কলাৰ কোষবোৰত পত্ৰহৰিত থাকে আৰু তেনে অৱস্থাত সিহঁতক ক্লোৰেনকাইমা বোলা হয়। এতিয়া কোৱাচোন, পত্ৰহৰিতৰনো কাম কি? ইয়াৰ দ্বাৰা উদ্ভিদে সালোক সংশ্লেষণ কৰিব পাৰে, অৰ্থাৎ ক্লোৰেনকাইমা কোষবোৰেও সালোক সংশ্লেষণ কৰিব পাৰে। আকৌ আমি পানীত উপঙি থকা কিছুমান জলজ উদ্ভিদ দেখিছোঁ, নহয়নে বাৰু? এইবোৰে বাৰু কেনেকৈ উপঙি থাকে? আচলতে জলজ উদ্ভিদ

কোষবিলাক সজীৱ, দীঘলীয়া আৰু অনিয়মিতভাৱে কোষবোৰৰ চুকবিলাক ডাঠ। এইবোৰত কোষৰ মধ্যৱৰ্তী স্থান একেবাৰে কম অথবা নাথাকেই। কেতিয়াবা উদ্ভিদৰ পাত বা কাণ্ড হালি যোৱা দেখিছানে বাৰু? এই কোলেনকাইমা নামৰ কলাৰ বাবেই উদ্ভিদৰ পাত বা কাণ্ড কেতিয়াবা বেঁকা বা হালি গ'লেও ভাগি নোযোৱাকৈ থাকে। আকৌ স্কেৰেনকাইমা নামৰ কলাবিধৰ বাবে উদ্ভিদ দেহ কঠিন আৰু দৃঢ় হয়। তোমালোকে নাৰিকলৰ বাকলি দেখিছা? নাৰিকলৰ বাকলি স্কেৰেনকাইমা নামৰ কোষেৰে গঠিত। এই কলাবোৰৰ কোষবোৰ মৃত আৰু কোষবেৰত লিগনিন নামৰ পদাৰ্থ জমা হোৱাৰ বাবে কোষবোৰ দীঘল আৰু ঠেক হয়। এই কলাবিধ কাণ্ড আৰু সংবহন কণাৰ চাৰিওফালে পাতৰ শিৰাত আৰু গছৰ গুটিৰ বাকলিত পোৱা যায়। উদ্ভিদৰ পাত, শিপা বা কাণ্ড আদিৰ বহিঃ অংশ একোখন বহিঃষ্টকেৰে আৱৰা। এই বহিঃষ্টকখনে উদ্ভিদজোপাক সকলো ফালৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে। সাধাৰণতে উদ্ভিদৰ বায়ৱীয় অংগৰ বহিঃষ্টকৰ কোষবিলাকে মম জাতীয় পদাৰ্থ নিঃসৰণ কৰি বহিঃষ্টকৰ প্ৰতিৰোধী স্তৰ এটাৰ সৃষ্টি কৰে। ই উদ্ভিদৰ আভ্যন্তৰৰ পৰা পানী ওলাই যোৱাত বাধা দিয়াকে ধৰি শাৰীৰিক ক্ষতি বা ভেঁকুৰ জাতীয় পৰজীৱী আদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। ইয়াৰে কোষবোৰৰ মাজত কোনো ধৰণৰ কোষ মধ্যৱৰ্তী স্থান নাথাকে। বহিঃষ্টকৰ প্ৰায়বিলাক কোষেই সমতলীয়া। পাতৰ বহিঃষ্টকখনৰ ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ থাকে, যিবোৰক পত্ৰৰন্ধ্ৰ বোলা হয়। অণুবীক্ষণ যন্ত্ৰৰ তলত চালে দেখা যায় যে এই পত্ৰৰন্ধ্ৰবিলাক আগুৰি বৃক্ক আকৃতিৰ দুটা কোষ থাকে, যাক ৰক্ষী কোষ বুলি কোৱা হয়। এই পত্ৰৰন্ধ্ৰৰ মাজেৰে উদ্ভিদে বাষ্পমোচন প্ৰক্ৰিয়া সমাপন কৰে। শিপাৰ বহিঃষ্টকখনৰ প্ৰধান কাম হ'ল পানী শোষণ কৰা। এই অংশটোৰ পৰা চুলিৰ দৰে দীঘল কিছুমান অংগ ওলাই গোটেই অঞ্চলটোত বিস্তৃত হৈ থাকে আৰু মাত্ৰাধিক পানী শোষণ কৰাত সহায় কৰে। কিছুমান মৰুজ উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদজোপাৰ অভ্যন্তৰৰ পৰা পানী ওলাই যোৱাত বাধা দিবলৈ বহিঃষ্টকখন কিউটিন নামৰ মমজাতীয় পদাৰ্থই ঢাকি ৰাখে। উদ্ভিদৰ কাণ্ডৰ বহিঃষ্টকখনৰ একোটা অংশৰ পৰা এশাৰী কোষ গৌণ ভাজক কলালৈ পৰিৱৰ্তন হয়। এই কোষৰ শাৰী বা পতিটোৰ পৰা বাহিৰ ফালে কিছুমান কোষৰ সৃষ্টি হৈ স্তৰীভূত হয়। এইদৰে কেইবাটাও স্তৰ গঠন হৈ গছৰ ডাঠ বাকলিখন গঠন হয়, যাক কৰ্ক বোলা হয়। এই কৰ্কৰ কোষবিলাক মৃত আৰু ইয়াত কোনো কোষ মধ্যৱৰ্তী স্থান নাথাকে। ইয়াৰে কোষ বেৰখনত চুবেৰিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হৈ থাকে, যাৰ বাবে ইয়াৰ মাজেৰে গেছ বা পানীও সৰকি যাব নোৱাৰে। এইখিনিলৈকে এই আটাইবোৰ আছিল সৰল স্থায়ী কলা। এতিয়া আহা, জটিল স্থায়ী কলানো কি? ছাত্ৰ ছাত্ৰীসকল, সৰল স্থায়ী কলাৰ বিপৰীতে এই জটিল স্থায়ী কলা কেইবা প্ৰকাৰৰ কোষেৰে গঠিত আৰু আটাইকেইবিধ কোষে সমন্বয় ৰক্ষা কৰি এটা উমৈহতীয়া কাৰ্য সম্পাদন কৰে। জাইলেম আৰু ফ্লোয়েম হ'ল এনে জটিল কলাৰ উদাহৰণ। এই দুয়োবিধেই হৈছে সংবহন কলা আৰু ইহঁতে সংবহন কণা গঠন কৰে। উচ্চ খাপৰ উদ্ভিদৰ ক্ষেত্ৰত সাধাৰণতে এনেধৰণৰ কলা দেখা যায়। জাইলেমবিলাক ট্ৰেকাইড, নলিকা, জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্তুৰ দ্বাৰা গঠিত। এই আটাইবিলাক কোষৰ কোষ বেৰখন ডাঠ আৰু প্ৰায়বিলাক কোষেই মৃত। ট্ৰেকাইড আৰু নলিকাবোৰ চুঙা আকৃতিৰ আৰু এইবোৰৰ সহায়ত পানী আৰু খনিজ লৱণ উদ্ভিদৰ দেহত
লম্বভাবে পরিবহন করে।

0: জাইলেম পেৰেনকাইমাই খাদ্য মজুত কৰাৰ উপৰিও পানী আৰু খনিজ লৱণৰ পাৰ্শ্বীয় দিশৰ সংবহনত সহায় কৰে। কাষ্ঠ তন্তুবিলাকৰ প্ৰধান কাৰ্য হ'ল উদ্ভিদ দেহক শক্তিশালী কৰি দৃঢ়তা প্ৰদান কৰা। ফ্লোয়েমো চাৰিবিধ কোষেৰে গঠিত, চালনী নলিকা, সংগী কোষ, ফ্লোয়েম তন্তু আৰু ফ্লোয়েম পেৰেনকাইমা। ইয়াৰে চালনী নলিকাৰ কোষবিলাক চুঙা আকৃতিৰ আৰু কোষৰ বেৰখন ৰন্ধ্ৰযুক্ত। ফ্লোয়েম তন্তুৰ বাদে বাকীবিলাক কোষ জীৱিত। জাইলেম আৰু ফ্লোয়েমৰ মাজত পাৰ্থক্য এয়ে যে ফ্লোয়েমে দুয়োটা দিশতেই পদাৰ্থৰ পৰিবহণ কৰিব পাৰে। সাধাৰণতে ফ্লোয়েমে উদ্ভিদৰ পাতৰ পৰা খাদ্যবস্তু অন্যান্য অংগলৈ পৰিবহণ কৰে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠটিৰ পৰা কি কি শিকিলোঁ বাৰু? প্ৰথমে, একে উৎসৰ পৰা সৃষ্টি হোৱা নিৰ্দিষ্ট বা পৃথক আকৃতি বিশিষ্ট কিছুমান কোষে সংগবদ্ধভাৱে একেধৰণৰ ক্ৰিয়া সমাধা কৰিলে সেই কোষৰ সমষ্টিক কলা বোলে। দ্বিতীয়তে, উদ্ভিদৰ কলাবিলাক বিভাজনক্ষম আৰু এইবিলাক উদ্ভিদ দেহৰ বৰ্ধিত অঞ্চলত থাকে। তৃতীয়তে, স্থায়ী কলাবিলাক ভাজক কলাৰ পৰাই উৎপত্তি হয় যেতিয়া সিহঁতে বিভাজন ক্ষমতা হেৰুৱাই পেলায়। চতুৰ্থতে, পেৰেনকাইমা, কোলেনকাইমা, স্কেৰেনকাইমা এই আটাইবিলাক হৈছে সৰল স্থায়ী কলা, আনহাতে জাইলেম আৰু ফ্লোয়েম হৈছে জটিল স্থায়ী কলা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ পাঠটিৰ পৰা উদ্ভিদ কলা সম্পৰ্কে নিশ্চয় কিছু আভাস পালা। আজিলৈ বাৰু ইমানতেই সামৰিছোঁ দেই।
1: ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকে কলা শীৰ্ষক পাঠত উদ্ভিদ কলা সম্পৰ্কে শুনিলা। তোমালোকক ক'লেহি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ডক্টৰ নমিতা শৰ্মাই। আমি পিছৰ পাঠত প্ৰাণী কলা সম্পৰ্কে আলোচনা কৰিম। আজিলৈ সময় হ'লহি, আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীৰ পৰা ডুবাই আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাৰ সাক্ষ্যদান আৰু আজি নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত বোকাখাটৰ বিভিন্ন প্ৰান্তৰ গাহৰি পালনত নিয়োজিত 42টা আত্মসহায়ক গোট আৰু হাঁহ কুকুৰা পালনত নিয়োজিত 9টাসহ মুঠ 51টা আত্মসহায়ক গোটৰ সদস্যক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই পদক্ষেপে আত্মসহায়ক গোটৰ সদস্যসকলক গাহৰি হাঁহ কুকুৰা পালনৰ জৰিয়তে আত্মনিৰ্ভৰ আত্মনিৰ্ভৰ হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আনকো এই দিশত বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
4: অনুষ্ঠিত হৈছে আৰু একো একোটা আত্মসহায়ক গোটে এপ্ৰক্সিমেটলি 2,50,000 লাভ কৰিছে। 51টা গোট আছে, আগতে কিছু গোটে পালে প্ৰায় 390টামান 91টামান গোটে আগতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ উৎসাহ দেখি উৎসাহিত হৈছো আৰু সকলোকে কৈছো যাতে এই ধনৰাশিৰ সৎ ব্যৱহাৰ যাতে হয়। তেওঁলোকে গাহৰি পুহিলে ভালকৈ বায়ো চিকিউৰিটিৰ কথাটো মনত কৰিব লাগিব, মুৰ্গী পুহিলে খাই পেলালেতো নহ'ব, তেনেধৰণে যিখিনি যত্ন ল'ব লাগে তেনেধৰণে কৰিব লাগিব আৰু ব্যৱসায়িক মনোবৃত্তি লৈ তেওঁলোকে কাম কাজ কৰিব লাগিব।
3: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানাপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত অৱস্থাত আছে। খৰস্ৰোতা চিলে নৈৰ বাঢ়নী পানীত বাটপথ ঘৰ দুৱাৰকে ধৰি বিস্তৃত কৃষিভূমি জলমগ্ন হৈ আছে। চিলে নৈৰ বাঢ়নী পানীয়ে ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ অঞ্চলৰ অধিকাংশ বাটপথ ঘৰ দুৱাৰ, চৌহদ বানপানীত ডুব যোৱাত স্থানীয় ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা তথা যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান বানপানীৰ কবলত পৰাত শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে পোহনীয়া জন্তুৰ মাজতো উপযুক্ত বাসস্থানৰ লগতে খাদ্য সংকটে দেখা দিছে। ইয়াৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি বানত ডুব যোৱাত বিস্তৰ ক্ষতিসাধন হৈছে। মিচিং মালভোগ গাঁৱত চিলে নৈৰ ওপৰত কিছুমাহ পূৰ্বে নিৰ্মাণ কৰা শৈলবান্ধটো বাঢ়নী পানীৰ চাপৰ ফলত ছিঙি যোৱাৰ আশংকাই স্থানীয় ৰাইজক উদ্বিগ্ন কৰি তুলিছে। সেয়েহে এই অসুবিধাৰ পৰা হাত সাৰিবলৈ বান্ধটো মজবুত কৰাৰ উদ্দেশ্যে স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে। যোৱা নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুপাং নদীৰ বাঢ়নী পানীয়ে নাৰায়ণপুৰৰ পৰা আথানীবাৰী আৰু ৰঙতি হৈ শিমলুগুৰি সংযোগী পথটো ছিঙি পেলোৱাত নাৰায়ণপুৰৰ অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে। এই বাঢ়নী পানীয়ে বিস্তৰ কৃষিভূমিৰ ক্ষতি সাধন কৰাৰ লগতে স্থানীয় বিদ্যালয়সমূহ বুৰাই পেলোৱাত ৰাইজৰ দৈনন্দিন জীৱনত অচলাৱস্থাৰ সৃষ্টি হৈছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনাৰ কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেল ব্যৱস্থাযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্তাধাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰি ছেক্টৰৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম্প কাৰ্যসূচীৰ অধীনত অইল পাম্প খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে তিনি বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
5: ৰাজহুৱা খবৰবিলাক পাই থাকো, একো একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং লবৰ কাৰণে, মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাই। মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
3: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদান কৰে। একেদৰে অভিযুক্ত পক্ষৰ অধিবক্তাই অভিনেতা শৰ্মাক প্ৰতিজেৰা কৰে। ইয়াৰ মাজতে ছিংগাপুৰত থকাৰ সময়ত জুবিন গাৰ্গৰ বিভিন্ন ভিডিঅ' অভিযুক্ত শ্যামকানু মহন্তই সংবাদ মাধ্যমৰ আগত সেই সময়ত দিয়া সাক্ষাৎকাৰৰ সাক্ষী ৰবি শৰ্মাক প্ৰদৰ্শন কৰা হয়। কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ভিডিঅ' ফুটেজ সাক্ষীৰ আগত প্ৰদৰ্শন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ'ল। তদুপৰি সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈও আদালতে অভিনেতা ৰবি শৰ্মাক প্ৰতিজেৰাৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীৰ পৰা ডুবাই আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাৰ সাক্ষ্যদান আৰু আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। সন্ধিয়াৰ আঞ্চলিক বাতৰি পৰৱৰ্তী 6:45 শুনিবলৈ পাব।
6: এফএমৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ। এই সম্পৰ্কে আলোচনাটিত ভাগ লৈছে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া প্ৰীতিশা শইকীয়াই। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া প্ৰীতিশা শইকীয়াক। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: আৰু আপোনাৰ লগত আমি আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে।
1: হয়, ধন্যবাদ জনাইছোঁ। যিহেতু আমি জানোৱেই যে মৎস্য পালন বা মাছ পালন হয় অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ, আৰু বেছিভাগ জনসংখ্যাই খাদ্যৰ চাহিদাৰ পূৰণৰ লগতেও নিবনুৱা যুৱক যুৱতীৰ বাবে মাছ পালন হয় এক লাভজনক জীৱিকা হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে এই মীন ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ ৰোগে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে, যাৰ ফলত উৎপাদনৰ হ্ৰাস পায় আৰু পালনকাৰীসকলে আৰ্থিক লোকচানৰ সন্মুখীনো হয়। সেয়েহে আমি ৰোগসমূহৰ চিনাক্তকৰণ আৰু সময়ে সময়ে তাৰ প্ৰতিকাৰ লোৱাটো অতি প্ৰয়োজনীয়।
0: এতিয়া মাছৰ বেমাৰৰ কথা যিহেতু আহিছে, নহয় জানো, মাছৰ ৰোগ মানে কি?
1: সৰ্বপ্ৰথমে আমি জানিব লাগিব যে মাছৰ ৰোগ মানেনো কি। মাছৰ ৰোগ হৈছে এনে এক অস্বাভাৱিক অৱস্থা যিয়ে মাছৰ স্বাভাৱিক স্বাস্থ্য, বৃদ্ধি, আচৰণ আৰু জীৱন ধাৰণৰ ক্ষমতা ব্যাহত কৰে। নাইবা আমি এনেকৈও ক'ব পাৰোঁ যে মাছৰ শৰীৰত যিকোনো ধৰণৰ অস্বাভাৱিক পৰিৱৰ্তন দেখা দিলে আৰু তাৰ ফলত মাছৰ স্বাভাৱিক কাৰ্যক্ষমতা যদি হ্ৰাস পায় তাকে আমি মাছৰ ৰোগ বুলি ক'ব পাৰোঁ।
0: ইয়াৰ লক্ষণসমূহ কেনেকুৱা?
1: হয়, এই ৰোগাত্মক বা বেমাৰী মাছবিলাকৰ সাধাৰণতে কিছুমান লক্ষণ আছে, যেনে ধৰি লওক মাছে খাদ্য গ্ৰহণ কমি যায়, মাছে অস্বাভাৱিকভাৱে সাঁতুৰিবলৈ আৰম্ভ কৰে,
0: চালচলনত মানে অস্বাভাৱিকতা আহে,
1: হয়, মাছে পানীৰ ওপৰত আহি কপকপাই থাকে, মাছৰ গাত ঘাঁ লাগে, তাৰপিছত মাছত মিউকাছ জাতীয় যিটো পিছল মিউকাছ হয় সেইটো বেছিকৈ দেখা যায়, আৰু শৰীৰ বা ফুলৰ ৰং সলনি হৈ যায়,
0: আৰু উকনিও হয় কেতিয়াবা মাছৰ গাত,
1: উকনি, হয় হয়, মাছৰ উকনি আৰু বেলেগ ধৰণৰ পৰজীৱী দেখা পোৱা যায়, আৰু মাছৰ ফুল পেটটো ফুলি যায়, এনেধৰণৰ কিছুমান লক্ষণ দেখা পাবলৈ
0: দেখা পোৱা যায়। এইবোৰেই মানে ৰোগ। আৰু এই ৰোগ কেনেধৰণৰ
1: হয়,
0: কি ধৰণৰ মানে ৰোগ?
1: হয় হয়, সাধাৰণতে ৰোগ দুই ধৰণৰ থাকে, এক হয় সংক্ৰামক যিটো ইনফেকচিয়াছ ৰোগ হয় আৰু আনটো হয় অসংক্ৰামক যিটো নন ইনফেকচিয়াছ। আৰু এই সংক্ৰামক ৰোগটোৱে সঘনাই হোৱা দেখা যায়। এই সংক্ৰামক ৰোগৰ ভিতৰত ধৰি লওক বেক্টেৰিয়েল ৰোগ, ফাংগেল ৰোগ বা ভেঁকুৰজাতীয় ৰোগ, পৰজীৱী ৰোগ, এইখিনি সোমায়। আৰু অসংক্ৰামক ৰোগৰ ভিতৰত ধৰি লওক অক্সিজেনৰ ডেফিচিয়েঞ্চি, পুষ্টিৰ ডেফিচিয়েঞ্চি মানে খাদ্যৰ ডেফিচিয়েঞ্চি, তাৰ বাহিৰে এমনিয়া টক্সিচিটি, এনেধৰণৰ ৰোগ কিছুমান দেখা পোৱা যায়। এতিয়া মই যিকেইটা ৰোগ বেছিকৈ দেখা পোৱা যায় সেইকেইটাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো যিটো বেক্টেৰিয়েল ৰোগৰ ভিতৰত তিনিটা খুবেই সাধাৰণতে দেখা পোৱা যায় অসমত। প্ৰথমটো হয় ড্ৰপচি। এই ড্ৰপচি বেমাৰৰ মূল কাৰক হয় এৰ'মনাছ হাইড্ৰফিলা নামৰ বেক্টেৰিয়াটো। ইয়াৰ লক্ষণসমূহ এনেধৰণৰ হয় যে পেটটো ফুলি যায়, কাৰণ পেটৰ ভিতৰত পানী জমা হৈ যায়, আৰু বাকলিবিলাক থিয় থিয় পাইন কোণৰ নিচিনা হৈ যায়। এই পাইন কোণ এটা যিটো আমি আমাৰ ড্ৰয়িং ৰুমত সজাই থওঁ, তেনেকুৱা মাছৰ বাকলিবিলাক পাইন কোণৰ নিচিনা হৈ যায়, আৰু চকুটো ওলাই পৰে। আৰু তাৰ বাহিৰে ধৰি লওক মাছবিলাক বহুত এলেহুৱা হৈ যায়, খাদ্য গ্ৰহণ নকৰা হৈ যায়। দ্বিতীয়টো হৈছে আলচাৰ ডিজিজ। এইটোৰ কাৰকটো হয় এৰ'মনাছ হাইড্ৰফিলা বা চিউড'মনাছেও এই দুটা বেক্টেৰিয়াই এই বেমাৰটো কৰে। ইয়াৰ লক্ষণসমূহ হয় যে শৰীৰত ৰঙা ৰঙা দাগ হৈ যায়, সৰু মানে পিম্পলৰ নিচিনা সৰু সৰু দাগ হয়, আৰু তাৰপাছতে সেই দাগটোৱে আলচাৰ সৃষ্টি কৰে, আলসাৰ বা ঘাঁহ আৰু পাখিও ক্ষয় যায়। তাৰ বাহিৰে আৰু এটা বেক্টেৰিয়েল ডিজিজ আছে যিটো ফিনৰট বুলি কয়। এইটো চিউডোমনাছ ফ্লোৰোসেন্স নামৰ বেক্টেৰিয়াটোৱে কৰে আৰু এইটোৰ লক্ষণসমূহো এনেধৰণৰ যে পাখিবিলাকৰ কিনাৰবোৰ ক্ষয় যায়, গোটেই পাখিখনো ছিঙি পৰি যায়, মাছবিলাক বহুত দুৰ্বল হৈ উঠে। তো এই বেমাৰ বেক্টেৰিয়াজনিত বেমাৰৰ প্ৰতিকাৰটো এনেধৰণৰ ল'ব পাৰি যে এণ্টিবায়'টিক এটা আছে যিটো অক্সিটেট্ৰাচাইক্লিন বুলি কওঁ, সেইটো যদি আমি খাদ্যত 1.5 to 2 grams পাৰ কেজি খাদ্যত মিহলাই আমি 7 days খুৱাব লাগিব মাছক। তাৰ বাহিৰে KMnO4 মানে যিটো আমি পটাছিয়াম পাৰমাংগেনেট বুলি কওঁ, পুখুৰীত 1-3 ppm হাৰত ব্যৱহাৰ কৰিব লাগে। আৰু তাৰ বাহিৰেও ধৰি লওক পানীৰ গুণাগুণ উন্নত কৰিব লাগে, নিয়মীয়াভাৱে চূণ প্ৰয়োগ কৰিব লাগে আৰু বেমাৰ হোৱা মাছকেইটা পৃথক কৰি দিলেও সেইটো ইয়াৰ পাছত আহিলে ফাংগাছ জাতীয় ৰোগ বা যিটো ভেঁকুৰজাতীয় ৰোগ হয়। এইটোত দুটা খুবেই মানে বেছিকৈ হোৱা হয় EUS আৰু ছেপ্ৰলেগনিঅ'ছিছ। EUSটো হয় এপিজুটিক আলচাৰেটিভ চিনড্ৰম আৰু ইয়াৰ কাৰকটো হয় এফেনোমাইচিছ ইনভেডেন্স বুলি ভেঁকুৰ, এই ভেঁকুৰৰ দ্বাৰা এই ৰোগটো হয়। ইয়াৰ লক্ষণসমূহ হয় যে শৰীৰত সৰু সৰু দাগ হয় প্ৰথমত, এই সৰিয়হৰ গুটিটোৰ নিচিনা সৰু সৰু প্ৰথমত দাগ হয় আৰু তাৰপাছত সেই দাগবিলাক গভীৰ ঘাঁহলৈ পৰিণত হৈ যায় আৰু পাখিও ক্ষয় যায়, মাছবিলাক দুৰ্বল হয় আৰু খাদ্য গ্ৰহণ নকৰা হৈ যায়। ইয়াৰ প্ৰতিকাৰ হিচাপে চিফেক্স বুলি এটা মেডিচিন পায়, সেইটো আমি 1 liter, 1 hectare পুখুৰীত 1 liter ব্যৱহাৰ
0: কৰোঁ। 1 hectare
1: আৰু বিঘাত যদি হয় তে আমি 130 mg ব্যৱহাৰ কৰোঁ। আৰু পুখুৰীত KMnO4টো আমি 1 ppm হাৰত প্ৰয়োগ কৰা হয়। তাৰ উপৰিও প্ৰতি বিঘাত পানীত মানে 10 kg চূণ আৰু 1 kg হালধিৰ মিশ্ৰণ ব্যৱহাৰ কৰিব পৰা যায়। আৰু তাৰ বাহিৰেও আমি সাৰ প্ৰয়োগটো একদমেই বন্ধ কৰি দিব লাগে আৰু অতিৰিক্ত চূণ প্ৰয়োগ কৰি পানীৰ pHটো যদি আমি 8 to 8.5 বৃদ্ধি কৰিব পাৰিলে এই ৰোগৰ প্ৰতিৰোধ কৰিব পৰা যাব। আনটো হৈছে ছেপ্ৰলেগনিঅ'ছিছ বা এইটোক আমি কটন উল ডিজিজ বুলিও কওঁ।
0: কটন উল ডিজিজ
1: এইটোত মানে কি হয়, আপুনি মাছৰ গাতে হওক বা ফুল যিটো আমি গিল বুলি কওঁ তাতে হওক বা কণীতে হওক এটা তুলা বা কপাহৰ দৰে এটা আৱৰণ আহি যায় আৰু মাছবিলাক আলহ হোৱা হৈ যায়, খাদ্য গ্ৰহণ নকৰা হৈ যায়। তো এনে ক্ষেত্ৰত ইয়াৰ প্ৰতিকাৰ হিচাপে মেলেকাইট গ্ৰীণ বুলি এটা মেডিচিন থাকে, সেইটো আমি 0.15 ppm 3 days ব্যৱধানত 3 times প্ৰয়োগ কৰিব লাগে। আৰু তাৰ বাহিৰেও যিটো KMnO4 পটাছিয়াম পাৰমাংগেনেট সেইটো ইউজ ব্যৱহাৰ কৰিব পৰা যায়। আন এটা আছে ফাংগাছ জাতীয় ৰোগ, সেইটো হয় ব্ৰেংকিঅ'মাইক'ছিছ। সেইটো ব্ৰেংকিঅ'মাইচিছ নামৰ ফাংগাছটোৱে কৰে। ইয়াৰ লক্ষণটো এনেকুৱা হয় যে ফুল মানে যিটো আমাৰ গিল হয় মাছৰ সেই গিলটো পচি যায়। তাৰ ফলত যিহেতু গিলৰ দ্বাৰাই মাছে উশাহ লয় সেইকাৰণে উশাহ নিশাহত মাছৰ দিগদাৰী হয়, কষ্ট পায়, তো পানীৰ ওপৰত আহি কপকপাই থাকেহি। তো ইয়াৰ প্ৰতিকাৰতো আমি পুখুৰীৰ মানে পুখুৰীবিলাক ধৰি লওক চাফ চিকুণকৈ ৰাখিব লাগে, খাদ্য কমাই দিব লাগে, এনেধৰণৰ। তৃতীয়টো হৈছে পেৰাচাইটিক ডিজিজ যিটো পৰজীৱীজনিত ৰোগ। ইয়াৰ বহুতকেইটা আছে ইয়াৰ ভিতৰত, কিন্তু যিটোৱে সবতকৈ বেছি অসমত ক্ষতিগ্ৰস্ত কৰিছে সেইটো হয় আৰ্গুলচিছ মানে আৰ্গুলাছ। এইটোৱে আমি মাছৰ ওকণি বুলি কওঁ। ইয়াৰ লক্ষণসমূহ এনেধৰণৰ হয় যে আপুনি মাছৰ ওকণিটো মাছৰ গাতে বগাই থকা দেখা পোৱা যায় হয়। আৰু সেই যিখিনি জেগাত লাগে সেইখিনি জেগাত ঘাঁহ হৈ যায় আৰু ঘাঁহ লাগি পেলাই তেজ ওলোৱাও হয়। তাৰপিছত মাছে কি কৰে, ধৰি লওক পুখুৰীৰ পাৰত বা ধৰি লওক কিবা ডাল বা ধৰি লওক গোটাজাতীয় বস্তু যদি পুখুৰীত পৰি থাকে তো তাত গৈ পেলাই গাটো ঘঁহাই থাকে। ইয়াৰ প্ৰতিকাৰৰ ভিতৰত ক্লিনাৰ নামৰ এটা মেডিচিন পায় যিটো আমি 30 ml 1 bighat পুখুৰীত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰ বাহিৰে লবণ স্নান যিটো আমি চল্ট বাথ বুলি 2% চল্ট বাথ তুমি 30 মিনিটৰ কাৰণে যিটো ওকণিটো লাগি থাকে যিটো মাছত সেইটো আহি পেলাই সেই 30 মিনিটৰ কাৰণে তাত ডুবাই আকৌ পুখুৰীত এৰি দিব পাৰি, তেতিয়া মানে ওকণিকেইটা সৰি পৰি যায়। ইয়াৰ পাছত আৰু কেইটামান আছে এনেকুৱা ধৰণৰ যিটো আমি লাৰ্নিঅ'ছিছ বুলি কওঁ বা এংকৰ ৱৰ্ম, সেইটো মানে এনেধৰণৰ হয় ধৰক শৰীৰত বা পাখিত বা ফুলত এটা দীঘল পৰিজীৱী বাহিৰতে লাগি থয়, চকুদি দেখা পাওঁ বাহিৰত লাগি থাকে, সেই পৰিজীৱীটো যোনখিনি জেগাত লাগি থাকে বা সংলগ্ন হয় সেই জেগাত ঘাঁহ সৃষ্টি হোৱা যায়, আৰু মাছে বাৰে বাৰে মানে গাটো ঘঁহাই থাকে। তাৰোপৰি মাছে খাদ্য গ্ৰহণ কৰাও কমাই দিয়ে, এনেধৰণৰ লক্ষণ কিছুমান দেখা পোৱা যায়। আৰু ইয়াৰ প্ৰতিকাৰত আমি সেই একেখিনিয়ে ধৰি লওক KMnO4 যিটো পটাচিয়াম পাৰমাংগেনেট ব্যৱহাৰ কৰিব লাগে, পুখুৰীৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে, পানীৰ গুণাগুণ নিয়ন্ত্ৰণ কৰিব লাগে, নতুন আৰু এটা কাম আমি কৰিব পাৰোঁ, যেতিয়া আমি নতুন পোনা বা মাছ আনো সেইটো আমি পুখুৰীত এৰাৰ আগত আমি 24 ঘণ্টা কোৱাৰেণ্টাইন কৰিব লাগে। বেলেগ এটা টেংকত ধৰি লওক আপুনি 24 ঘণ্টা ৰাখিলে, তাৰপাছত দেখিলে যে তাৰ এনেকুৱা একো চিম্পটমছ দেখুওৱা নাই বেমাৰৰ, তাৰপাছত সেইটো পুখুৰীত মেলি দিব লাগে।
0: প্ৰথমতে আমি নিৰীক্ষণ কৰি ল'ব লাগিব।
1: হয় হয়, নিৰীক্ষণ কৰাৰ পাছত যে দেখিলে যে তেনেধৰণৰ একো বেমাৰ দেখা দিয়া নাই,
0: এবনৰ্মেলিটি নাই,
1: তাৰপিছত আপুনি পুখুৰীত মেলি দিব পাৰে। তৃতীয়টো হৈছে যিটো বগা দাগ ৰোগ, এইটো হোৱাইট স্পট ডিজিজ বুলি কয়। এইটো এটা ইকথায়োপথেৰাছ মাল্টিফিলিজ নামৰ ভেঁকুৰটোৱে কৰে, আৰু ইয়াৰ লক্ষণসমূহ এনেধৰণৰ হয় যে মাছটোৰ গোটেই গাত বগা বগা দাগ হৈ যায়, সৰু সৰু বগা বগা দাগ, আৰু ই অস্বাভাৱিকভাৱে সাঁতুৰিবলৈ ধৰে, আৰু এইটো মাছৰ পুখুৰীৰ পাৰত গৈ পেলাই গাটো ঘঁহাই থাকে। বেছিকেলি মানে এই পৰজীৱী জাতীয় বেমাৰটো পেৰাচাইটিক ডিজিজত যিটো বস্তুটো বাহিৰতে হয়, তো মাছে মানে ঘঁহাই পেলাই আঁতৰাবলৈ চেষ্টা কৰে গাৰ পৰা। আৰু ইয়াৰ প্ৰতিকাৰতো আমি সেই লবণ স্থান যিটো ছল্ট বাথ 2% সেইটো আমি কৰিব পাৰোঁ, আৰু পুখুৰীৰ পৰিচ্ছন্নতাটো বজাই ৰাখিব লাগে। আন এটা আছে যিটো আমি গিল ফ্লুক ডিজিজ বুলি কওঁ, সেইটোৰ মাছৰ ফুলটো যিটো গিলত হয়, ইয়াৰ কাৰকটো হয় যে ডেকটাইলো গাইৰাছ নামৰ পৰজীৱীটো, আৰু ইয়াৰ লক্ষণটো এনেধৰণৰ হয় ধৰি লওক ফুলটো ফুলৰ ক্ষতি হয়, যিহেতু পেৰাচাইটটো ফুলতে লাগে গিলতে লাগে, তো সেইকাৰণে ফুলটো পচি যোৱা নিচিনা হয়, আৰু যিহেতু গিলৰ পৰাই উশাহ লয় তেওঁলোকে, তো শ্বাস প্ৰশ্বাসত অসুবিধা হয় আৰু তাৰ মাছৰ বৃদ্ধিৰ হ্ৰাস পৰে। আৰু ইয়াৰ প্ৰতিকাৰতো সেই একেখিনিয়ে লবণ স্নান আমি 2-3-5% 10-15 মিনিটলৈ কৰিব পৰা যায়। এইখিনি আছিলে সংক্ৰামক ৰোগ। ইয়াৰ পাছত কেইটামান অসংক্ৰামক ৰোগ যিটো নন ইনফেকচিয়াছ ডিজিজ বুলি কয়, যেনে ধৰি লওক অক্সিজেনৰ অভাৱ। এই অক্সিজেনৰ অভাৱৰ কাৰণ মানে বহুতো হ'ব পাৰে, ধৰি লওক পানীৰ গুণাগুণ বেয়া হোৱা, ডাৱৰীয়া বতৰ, সেই তেনেকুৱা সময়তো পানীত অক্সিজেন কমি যায়, বা পুখুৰীত মাছৰ যদি ঘনত্বা যিটো ষ্টকিং বুলি কওঁ, ষ্টকিং ডেঞ্চিটিটো যদি পুখুৰীত বেছি হয় তেন্তে অক্সিজেনো কমি যাব, তো এইবিলাক ক্ষেত্ৰত হয়। আৰু ইয়াৰ লক্ষণসমূহ এনেধৰণৰ হয় ধৰি লওক মাছটো পানীৰ ওপৰত আহি কপকপাই থাকে, আৰু বেছিকৈ অক্সিজেন কমি গ'লে মানে হঠাৎ মৃত্যু হোৱা দেখা যায়। ইয়াৰ প্ৰতিকাৰ হিচাপে আমি এৰেশ্যন কৰিব লাগে। এৰেশ্যন ধৰি লওক এৰেটাৰ দি কৰিব পাৰি যিটো বজাৰত কিনিব পায়, তাৰ উপৰিও এডাল শুকান দীঘল বাঁহেৰে যদি আমি পানীৰ ওপৰত মাৰোঁ তো তেতিয়াও
0: অক্সিজেনৰ সাপ্লাইটো আহিব,
1: হয় আহি যায়। আৰু তাৰ বাহিৰেও যিবোৰ অলাগতিয়াল উদ্ভিদ বা জাবৰ পৰি থাকে পুখুৰীত হয় সেয়া আঁতৰাই দিব পৰা যায়, পাৰিলে খুবেই ভাল। আৰু নহ'লে মাছৰ সংখ্যাটো যদি আমি কমাই দিব পাৰোঁ তেতিয়াও কাম দিব। তাৰ দ্বিতীয়টো হৈছে এমনিয়া টক্সিচিটি। ইয়াৰো বহুতো কাৰণ হ'ব পাৰে, ধৰি লওক অধিক খাদ্য দিলে বা তেতিয়াও এমনিয়াটো বাঢ়ি যায়, যিহেতু খাদ্যটো মাছে গ্ৰহণ নকৰে তো তলত পৰি এইটো এমনিয়া হৈ যায়গৈ। আৰু তাৰ বাহিৰেও ধৰি লওক গছৰ ডাল পাত এনেকুৱা ধৰণৰ অলাগতিয়াল উদ্ভিদবিলাক পচি পেলাই তলত গেট জমা হৈ যায়, আৰু তেতিয়াও সেইটোও এমনিয়া সৃষ্টি কৰে। তো ইয়াৰ লক্ষণসমূহো এনেধৰণৰ যে ফুলৰ ক্ষতিগ্ৰস্ত হয়, খাদ্য গ্ৰহণ কৰা কমি যায় আৰু মৃত্যু হ'ব পাৰে। ইয়াৰ প্ৰতিকাৰ হিচাপে আমি সেই নিয়মীয়াভাৱে পানী সলনি কৰিব লাগিব, চূণ প্ৰয়োগ কৰিব লাগিব, আৰু খাদ্যৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰিব লাগিব। তৃতীয়টো হৈছে পুষ্টিজনিত ৰোগ, যিটো আমি ডেফিচিয়েঞ্চি ডিজিজ হয়। ইয়াৰ কাৰকটো সেই মানুহৰ দৰে একেদৰে হয়, আমি ধৰি লওক খাদ্য খালে ভালকৈ পুষ্টিকৰ খাদ্য নাপালে বা ভিটামিন মিনাৰেল ডেফিচিয়েঞ্চি হ'লে আমাৰ গাত ডেফিচিয়েঞ্চি হয়, তেনেকৈ মাছৰো একেধৰণে। তো ইয়াৰ লক্ষণবিলাকো এনেধৰণৰ যে মাছৰ বৃদ্ধিটো কমি যায়, শৰীৰৰ বিকৃতি ঘটে আৰু ৰোগৰ প্ৰতিৰোধ ক্ষমতাটো হ্ৰাস পৰে। আমাৰ যেনেকৈ ভিটামিন মিনাৰেল ডেফিচিয়েঞ্চি হয় মাছৰো হয়। মাছৰ এনে এক ডেফিচিয়েঞ্চি আছে যিটো ভিটামিন চি ডেফিচিয়েঞ্চি স্কাৰ্ভি বুলি কয়, সেইটোত মানে মাছৰ মেৰুদণ্ডডাল বেঁকা হৈ যায়। তো এনে ক্ষেত্ৰত আমি প্ৰতিকাৰ হিচাপে পুষ্টিকৰ খাদ্য দিব লাগিব আৰু ভিটামিন মিনাৰেলৰ মিশ্ৰণ ব্যৱহাৰ কৰিব লাগিব। এইকেইটাই বেছিকৈ হোৱা ৰোগ দেখা পোৱা যায়।
0: ঠিক আছে, আজি আপুনি আহি মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে জনালে। আমাৰ আলোচনাটি আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: ধন্যবাদ।
0: ইমান পৰে মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া প্ৰীতিশা শইকীয়া আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও জিলাৰ দণ্ডুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক প্ৰণৱ সিংহৰ সৈতে হোৱা কথা বতৰা। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও জিলাৰ দণ্ডুৱাৰ এগৰাকী প্ৰগতিশীল কৃষক, তেখেত হৈছে প্ৰণৱ সিংহ। নমস্কাৰ।
2: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি কৃষিকৰ্মৰ লগত জড়িত
2: হয়
0: নহয় জানো? বৰ্তমান সময়ত আপুনি কি কি খেতি কৰিছে বা কেনেধৰণেৰে কৰিছে এই সম্পৰ্কে আপুনি জনাওকচোন।
2: হয়, বৰ্তমান মই কৃষিৰ লগতে জড়িত। ফুড প্ৰচেছিং ইউনিট এটা আছে ঘৰুৱা নামেৰে, আৰু তাৰ লগতে আমি ধান আৰু চাউলৰ ব্যৱসায়ৰ লগত জড়িত। এইখিনি কাম আমি কৰি আছো
0: বৰ্তমান। ফুড প্ৰচেছিঙত আপুনি বিভিন্ন ধৰণৰ আচাৰ বা অন্যান্য খাদ্য সামগ্ৰী আপোনালোকে তৈয়াৰ কৰে, কি কি কৰে? বা
2: বিশেষকৈ আমি ভোট জলকীয়াৰ আচাৰ প্ৰস্তুত কৰোঁ।
0: ভোট জলকীয়া আচাৰ, ভোট জলকীয়া আচাৰ কেনেদৰে প্ৰস্তুত কৰে বা কিমান পৰিমাণত বা ইয়াৰ পেকেটিং কেনেকৈ কৰে বা ক'ত বিক্ৰী কৰে, বজাৰ ব্যৱস্থা এই সম্পৰ্কে জনাওক।
2: আমি 2016 চনৰ পৰা কৰি আছোঁ।
0: হয়,
2: প্ৰাৰম্ভিক অৱস্থাত মই এজন কৃষক হিচাপে আছিলোঁ, ভোট জলকীয়া খেতি বাতি কৰিছিলোঁ, আৰু বজাৰত যেতিয়া ভোট জলকীয়াৰ দামটো উঠা নমা কৰি থাকে তেতিয়া মনলৈ আহিল যে আমি বস্তু বিক্ৰী তেনেদৰে ভোট জলকীয়া হিচাপে বিক্ৰী কৰাতকৈ যদি আচাৰ হিচাপে বিক্ৰী কৰিব পাৰোঁ তেনেহ'লে সেই বজাৰৰ উঠা নমা দামৰ ক্ষেত্ৰত মই সকাহ এটা পাম আৰু বজাৰখন মোৰ ডাঙৰ হৈ যাব। কিয়নো মই যদি ভোট জলকীয়াই বিক্ৰী কৰিব লগা হয় 2-3খন বজাৰ বা এইখিনিহে সুবিধাটো আছে, কিন্তু আচাৰ বিক্ৰী কৰিব লগা হ'লে মোৰ কাৰণে বজাৰখন বহুত ডাঙৰ হৈ যাব। অসমৰ ভিন্ন প্ৰান্তলৈ মই পঠাব পাৰিম, অনলাইন আৰম্ভ কৰিব পাৰিম। আৰু সেই চিন্তা কৰিয়ে 2016 চনত এক বছৰ ভোট জলকীয়া খেতি কৰাৰ পাছত আমি তাৰপাছত আচাৰ আৰম্ভ কৰিছিলোঁ।
0: আপোনালোকে ভোট জলকীয়া যথেষ্ট পৰিমাণে ধৰক আচাৰৰ কাৰণে প্ৰয়োজন হয়, এই ভোট জলকীয়াবোৰ ক'ৰ পৰা আনে আৰু ইয়াৰ বজাৰ মূল্য কেনেকুৱা ধৰণৰ?
2: আমি যোৰহাট গোলাঘাটৰ পৰা আনো।
0: হয়,
2: আৰু প্ৰথম অৱস্থাত যেতিয়া ভোট জলকীয়া বজাৰত ওলায় তেতিয়া দামটো বেছি হৈ থাকে, 350 টকা 400 টকা পৰ্যন্ত হয়। আৰু যেতিয়া বজাৰত বেছিকৈ উপলব্ধ হয় জলকীয়াবোৰ লাগিবলৈ আৰম্ভ কৰে মাজৰ সময়ছোৱাত 150 টকা 200 টকা এনেকুৱা হয়। আৰু সেইখিনি আমি যোগাযোগ কৰোঁ কৃষকৰ সৈতে পোনপটীয়াকৈ আৰু তেওঁলোকে গাড়ীত পঠাই দিয়াৰ ব্যৱস্থা কৰে, আমি সেইখিনি সংগ্ৰহ কৰোঁ।
0: এতিয়া আপোনালোকে আচাৰ কিদৰে তৈয়াৰ কৰে, কিদৰে প্ৰস্তুত কৰে এই বিষয়ে জনাওকচোন, কেনেকৈ বনায়?
2: হয়, প্ৰথম অৱস্থাত যেতিয়া আচাৰৰ পৰিকল্পনাটো মনলৈ আহিছিল তেতিয়া চিন্তা কৰিলোঁ যে কেনেকৈ আৰম্ভ কৰা হ'ব। খা খবৰ ললোঁ, জিলা ঔদ্যোগিক প্ৰতিষ্ঠানত প্ৰশিক্ষণ দিয়ে, RCET জৰিয়তেও প্ৰশিক্ষণ ললোঁ, গুৱাহাটীতো IIEৰ জৰিয়তে প্ৰশিক্ষণ ললোঁ। আৰু নিজে প্ৰশিক্ষণ লোৱাৰ লগতে খবৰ কৰিলোঁ যিহেতু মই আচাৰ উৎপাদন কৰাতকৈ বিক্ৰী কৰাৰ ক্ষেত্ৰত বেছিকৈ জড়িত হ'ব বিচাৰিছিলোঁ, বজাৰখনত কেনেকৈ সোমাব পাৰিম। সেইকাৰণে প্ৰথম অৱস্থাত মই নিজে শিকি ললোঁ কেনেকৈ বনায়। তাৰপাছত চিন্তা কৰিলোঁ যে গাঁৱত হয়তো কোনো মহিলা আছে যিয়ে আচাৰৰ প্ৰশিক্ষণ লৈ থৈছে, আৰু তেতিয়াই ওচৰৰ ভৱানী ডেকা নামৰ বাইদেউগৰাকীৰ সৈতে যোগাযোগ কৰিলোঁ। তেখেতে যিহেতু বনাই আছিলে বিক্ৰীৰ ক্ষেত্ৰত বজাৰ ক্ষেত্ৰত অসুবিধা আছিল, আৰু মই ভাবিলোঁ যে যদি আমি সংযোগ হওঁ দুইজন, তেওঁ বনাব আৰু মই বজাৰৰ ক্ষেত্ৰত চিন্তা কৰোঁ, আৰু তেতিয়া মই বেছি আগবাঢ়িবলৈ সুবিধা হ'ব। মই ফ'কাছ কৰিব পাৰিম বজাৰখন ক'ত কেনেকৈ বিক্ৰী কৰিব পাৰিম আৰু তেওঁ বিক্ৰী কৰি মানে বনাব, আৰু সেই চিন্তাটো কৰিয়েই আমি কামটো আৰম্ভ কৰি নি আছিলোঁ।
0: কিমানমান মানুহ জড়িত হৈ আছে আপোনাৰ?
2: এতিয়া আমি অনলাইনৰ ক্ষেত্ৰত আমি 3জন আছোঁ, এজনে ৱেবছাইট বা অন্যান্য অৰ্ডাৰ কেনেকৈ আহিছে ক'ৰ পৰা আহিছে সেইখিনি চায়, আৰু মই পোনপটীয়াকৈ গোটেইখিনি চাই থাকোঁ, আৰু লগতে আচাৰ বনোৱাৰ ক্ষেত্ৰত 4গৰাকীমান মহিলা, আৰু যিসকল কৃষকে কৰি আছে পৰোক্ষভাৱে তেওঁলোকো আমাৰ সৈতে এটা টীম হিচাপে কাম কৰি আছোঁ আমি।
0: আপোনালোকে এই বিষয়ে ক'ৰবাত প্ৰশিক্ষণ লৈছিল নেকি?
2: মই IIEত লৈছিলোঁ প্ৰশিক্ষণ।
0: এইটো ক'ত আছে?
2: এইটো গুৱাহাটীত আছে,
0: গুৱাহাটীত আছে, হয়। তাত আপোনালোকে আবেদন কৰিছিলে?
2: আবেদন কৰিছিলোঁ মানে যিহেতু মই এই ক্ষেত্ৰখনত জড়িত আৰু মই ফেচবুক বা ছ'চিয়েল সামাজিক মাধ্যমৰ মাধ্যমত যথেষ্টখিনি প্ৰচাৰ কৰি থাকোঁ, গতিকে তেওঁলোকৰ ফালৰ পৰা জানিছিল যে মই আচাৰৰ সৈতে জড়িত, আৰু তেওঁলোকৰ ফালৰ পৰা যোগাযোগ কৰিলে যে এটা প্ৰশিক্ষণৰ আৰম্ভ কৰা হৈছে
0: পোন্ধৰ দিনৰ,
2: গতিকে তাত যদি থাকি তাতে শিকি হাতে কামে শিকাৰ, আৰু সেইকাৰণে তেওঁলোকৰ তালৈ গ'লোঁ আৰু মই সেইখিনি শিকি আহিলোঁ, আৰু সেইটোৱে মোক আৰু বেছি
0: উৎসাহিত কৰিলে,
2: আৰু ব্যৱহাৰিক কথা বতৰাখিনি প্ৰণালীবদ্ধভাৱে জানিব পাৰিলে,
0: প্ৰণালীবদ্ধভাৱে ধুনীয়াকৈ সূক্ষ্মভাৱে আপুনি জানিব পাৰিলে। এতিয়া পেকেটিংবিলাক যে কৰে আপোনালোকে, এই পেকেটবোৰ কেনেকৈ কৰে? মানে পলিথিনৰ
2: বাবে
0: মেচিন আছে নেকি কিবা?
2: হয়, যেতিয়া প্ৰাৰম্ভিক অৱস্থাত আৰম্ভ কৰিছিলোঁ তেতিয়া বৰ বিশেষ একো জনা নাছিলোঁ,
0: হয় হয়,
2: আৰু চিন্তাটো মনলৈ আহিছিল আৰম্ভ কৰি দিছিলোঁ, হয়তো কোনোবা খালী বটল তেনেকুৱা লৈছিলোঁ, কিন্তু যেতিয়া বাহিৰলৈ পঠাবৰ কাৰণে চিন্তা কৰিলোঁ তেতিয়া আৰু তেনেদৰে নহ'ব, অকণমান
0: ষ্টেণ্ডাৰ্ডটো
2: কৰিব লাগিব। তেতিয়া আমি প্ৰথম অৱস্থাত আপুনি যিকোনো ব্যৱসায় আৰম্ভ কৰিলে লিংকবোৰ সহজতে পোৱা নাযায়,
0: হয় হয় হয়,
2: বজাৰত
0: ঘূৰিব লাগিব, এক্সপিৰিয়েঞ্চ হ'ব লাগিব,
2: অভিজ্ঞতা হ'ব লাগিব। আৰু তেতিয়া প্ৰথমতে মই কলকাতাৰ যিসকল বটল বিক্ৰী কৰা মানুহ আছিল তেওঁলোকৰ সৈতে ইণ্টাৰনেটত খুচৰি যোগাযোগ কৰিছিলোঁ, কম কমকৈ বটল আনিছিলোঁ, 500-200। তাৰপাছত যেতিয়া বজাৰখনলৈ সোমাই গৈ থাকিলোঁ, গম পালোঁ যে সেইখিনি বস্তু গুৱাহাটীতো কোনোবা ব্যৱসায়ীয়ে আমাক যোগান ধৰিব পাৰে, আৰু তেওঁলোকৰ পৰা ল'লোঁ, আৰু লোৱাৰ পাছত সেইখিনি এতিয়া গুৱাহাটীৰ পৰা পঠাই দিয়ে মই মৰিগাঁওত সংগ্ৰহ কৰোঁ, আৰু তেনেদৰে। আৰু যেতিয়া বাহিৰলৈ পঠাব আৰম্ভ কৰিলোঁ, চিল পেকবোৰ যাতে ভালদৰে হয়, কিয়নো অন্য বস্তু আপুনি পঠালেও কোনো

0: সুবিধা নাই। শুকান বস্তু আপুনি যদি ধান চাউল যিকোনো বস্তু পঠাব পাৰে, প্লাষ্টিকৰ পেকেট ল'লে তাক ধুনীয়াকৈ ছিল কৰিলে, কাৰ্টুন এটা ল'লে পঠাই দিলে। কিন্তু আচাৰৰ ক্ষেত্ৰত সেই সুবিধাটো নাই। আচাৰৰ ক্ষেত্ৰত আপোনাৰ হয়তো বটলটো যদি অকণমান ফাটি
1: ফাটি যায়
0: ওলাই যায়, আৰু হৈছে আমাৰ একদম আৰম্ভণি অৱস্থা,
1: কেতিয়াবা বেছি গৰম হ'লেও ফাটি যোৱাৰ হেৰি থাকে গৰমৰ দিনত,
0: সেইটো সমস্যা নাই বাৰু। কিন্তু আমাৰ এইটো সমস্যা আছে যে আমি দুটা বা তিনিটা বটল কাৰ্টুনত ধুনীয়াকৈ কাগজে প্লাষ্টিকে মেৰিয়াই ধুনীয়াকৈ পেক কৰি পঠাই দিলোঁ। কিন্তু কি হয়, যেতিয়া কুৰিয়াৰত যায় ডাঙৰ ডাঙৰ কাৰ্টুন থাকে, সেই কাৰ্টুনৰ তলত যদি মোৰ আচাৰ পেকেটটো পৰি যায়, ফাটি যায়,
1: ফাটি যায়,
0: আৰু এলুমিনিয়াম ফয়েলৰ ওপৰত যিটো ছিল কৰা যায় সেইটো ফাটি যোৱাৰ চান্সটো থাকে। আৰম্ভণি অৱস্থাত আমাৰ যথেষ্ট হৈছিলে, আৰু বস্তুবোৰ যায় ফাটি ফাটি যায়, তেলবোৰ বটলৰ পৰা ওলাই যায়। আৰু তেতিয়া ভাবিলোঁ যে নাই, পেকেজিঙৰ ক্ষেত্ৰত আৰু বেছি
1: আমি
0: সতৰ্ক হ'ব লাগিব, আৰু তাৰ ওপৰত মই প্ৰশিক্ষণ ল'ব লাগিব। তেনেকৈ প্ৰশিক্ষণ ল'লোঁ, যিসকলে কৰি আছিল অভিজ্ঞ ব্যক্তি তেওঁলোকৰ সৈতে যোগাযোগ কৰিলোঁ, তেওঁলোকে সেইখিনি মোক জনালে। আৰু তাৰপাছত আৰম্ভণি অৱস্থাত যদি আমাৰ আধা শতাংশ বটলে বাহিৰলৈ পঠোৱা ফাটি গৈছিল, এতিয়া আমাৰ সেইটো কমি আহি 10% থাকে
1: থাকে
0: আৰু সেইটো আমি চিন্তা কৰি আছোঁ কেনেদৰে সেইটো আমি সমাধান কৰিব পাৰোঁ। কাৰণ তেওঁলোকে মূল্য যিহেতু পৰিশোধ কৰে, আমাৰ ভাল পেকেজিঙৰ সৈতে তেওঁলোকৰ হাতত আমি সামগ্ৰীখিনি দিয়াটো আমাৰ কৰ্তব্য।
1: কৰ্তব্য হয়। ভোট জলকীয়াৰ বাহিৰেও আৰু বিভিন্ন আচাৰ আপোনালোকে
0: বাঁহৰ গাজ আছে, আম আছে, তেতেলি আছে, নেমু আছে। গাঁৱতে যিখিনি আমি কেঁচা সামগ্ৰী হিচাপে পাওঁ, আৰু যিহেতু আজি মোৰ 10 বছৰ সম্পূৰ্ণ হৈছে এই কামটোৰ সৈতে জড়িত হৈ থকা, আৰু সৌভাগ্যক্ৰমে আজি দিনটোতে মই মোৰ কাহিনীটো আপোনালোকক কোৱাৰ বা মোৰ সেই সংঘৰ্ষৰ সময়খিনি আপোনালোকক কোৱাৰ সুবিধাটো পালোঁ। এই 10 বছৰত গাঁৱৰ বিভিন্ন কৃষকৰ সৈতে যোগাযোগ কৰোঁ, আৰু তেওঁলোকে কেনেদৰে, বহু মহিলা থাকে আচাৰ, তেওঁলোকে প্ৰশিক্ষণ লৈছে বনাব পাৰে, কিন্তু সেই বজাৰ ব্যৱস্থাৰ সম্পৰ্কে নাজানে, অনলাইনত তেওঁলোকে কেনেদৰে বস্তুখিনি বিক্ৰী কৰিব সেই কথাখিনিও নাজানে।
1: আচল বজাৰ ব্যৱস্থা সম্পৰ্কে জ্ঞান নাথাকিলে ব্যৱসায়টোত উন্নতি নহ'ব,
0: আহিব অলপ অসুবিধা, কাৰণ আপুনি বনাব পাৰিব, বিক্ৰী কৰিব, আৰু সেইকাৰণে যিসকল মহিলা আছিল তেওঁলোকৰ সৈতে বিভিন্ন পৰ্যায়ত কথা পতা হৈছোঁ, আৰু তেওঁলোকে যিখিনি সমস্যা আছিল, যিখিনিত মই জানিছোঁ, তেওঁলোকৰ সৈতে কথা বতৰা পাতিছোঁ, প্ৰশিক্ষণ তেওঁলোককো কিছু পৰিমাণে যিখিনি মই মোৰ জ্ঞানৰ পৰা তেওঁলোকক দিছোঁ, এটা ব্যৱস্থা হৈছে য'ত আমি বিভিন্ন মহিলাৰ সৈতে এতিয়া সংলগ্ন হৈছোঁ। তেওঁলোকে গাঁৱত থকা বস্তুখিনি কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত জনাইছোঁ, আৰু সেইখিনি আমি ভৱিষ্যতে আমাৰ ব্যৱসায়তে আমি ব্যৱহাৰ কৰিব পাৰিছোঁ। তাৰ ফলত ভাল হৈছে এতিয়া, মানে কিছু অভাৱ, ধৰি লওক চাওক, এতিয়া মই যদি সকলোখিনি সেইটোকে চিন্তা কৰি থাকোঁ ক'ত কি আছে কি নাই, অলপ অসুবিধা হয়। এনে ক্ষেত্ৰত মহিলাসকলক যিহেতু প্ৰশিক্ষণটো দিয়া গ'ল, গতিকে তেওঁলোকৰ ফালৰ পৰা কিছু বস্তু আহে যে আমাৰ হাতত আম আছে 200 কেজি, আমাৰ হাতত জলফাই আছে, আমাৰ গাঁৱত নেমু টেঙা ইমানখিনি আছে, আপুনি সংগ্ৰহ কৰিব পাৰিব নেকি। তো সেই ব্যৱস্থাৰ জৰিয়তে অকণমান
1: সহায় হৈছে,
0: সকাহ পাইছোঁ,
1: সকাহ হৈছে, মানে হাবাটুৰি খাই ঘূৰি ফুৰিব নালাগে।
0: হয়,
1: তাৰোপৰি আপোনালোকে জাম জেলি এইবিলাকো,
0: জাম জেলি এতিয়ালৈকে
1: কৰা নাই,
0: প্ৰশিক্ষণ লৈছোঁ, বা কেতিয়াবা এনেকুৱা বিয়া বাৰু অৰ্ডাৰ আহিলে আমি তেওঁলোকক বনাই কৰি দিছোঁ, কিন্তু তাক বাণিজ্যিকভাৱে এতিয়াও সম্পূৰ্ণ যেনেকৈ আচাৰটো কৰি আছোঁ ঠিক তেনেদৰে অহা নাই।
1: আপোনালোকৰ এনে বিক্ৰী প্ৰতিষ্ঠান কিবা নিৰ্দিষ্টকৈ আছে নেকি?
0: আমি নামটো ৰাখিছোঁ, আমাৰ প্ৰতিষ্ঠানটো ঘৰুৱা, আৰু আমি আমাৰ নিজা ৱেবছাইট, অসমৰ 2-3টা ৱেবছাইটত আমাৰ প্ৰডাক্টখিনি আছে, তেনেদৰে অৰ্ডাৰ কৰে। বিশেষকৈ অসমৰ বাহিৰৰ যিসকল লোক থাকে তেওঁলোকে আমাৰ পৰা আচাৰ, অন্যান্য চাউল, গামোচা বা অন্যান্যখিনি বিচাৰে। আমি যিসকলে ইয়াত কৰি আছে মৰিগাঁৱত, আমি তেওঁলোকৰ সৈতে যোগাযোগ কৰি সেই বস্তুখিনি আমি ইয়াৰ পৰা বাহিৰলৈ পঠাই দিওঁ।
1: তাৰোপৰি কেতিয়াবা বিভিন্ন ধৰণৰ ধৰক উৎসৱ পাৰ্বণ হয় বা বিহু সন্মিলন, ক'ৰবাত কিবা মিটিং, তাতো ষ্টল কিছুমান দিয়া হয়, তাত আপোনালোকে দিয়েনে?
0: চেষ্টা কৰিছিলোঁ, ষ্টল দিছিলোঁ 2 এবাৰ, কিন্তু পাছৰ পৰ্যায়ত এনেকুৱা হয় যিহেতু সেই বিহুৰ সময়তে অনলাইন অৰ্ডাৰ মোৰ যথেষ্ট বেছি থাকে, গতিকে মই তাত বহি থাকিলে দিনটো সময়খিনি তাতে দিব লগা হয়। সেইকাৰণে মই ভাবিলোঁ যে যিহেতু অনলাইনত অৰ্ডাৰটো বেছিকৈ আহে, মই পেকেজিং বা অন্যান্যখিনি বেছিকৈ চাব লগা হয় আৰু সংগ্ৰহ কৰিব লগা হয়। ধৰি ল'লোঁ মই চাউলৰ অৰ্ডাৰ সৰহকৈ আহিল, বা গামোচা কোনোবা শিপিনীয়ে বৈ আছে, তেওঁলোকে বৈ থকা গামোচাখিনি মই আনি পেকেজিং কৰি ধুনীয়াকৈ লেবেলিং কৰি বাহিৰলৈ পঠাব লগা হয়। সেইখিনি যিহেতু মই শাৰীৰিক উপস্থিতিটো মোৰ বেছি প্ৰয়োজন, গতিকে সেইকাৰণে মেলাসমূহত 1-2 বছৰ গৈছিলোঁ, তাৰ এতিয়া তাৰপিছত আৰু মই যোৱা নাই।
1: মানে তাতকৈ আপোনাৰ ইয়াতে মানে
0: ইয়াতে বেছি
1: হেৰিটো বেছি আছে নহয়?
0: হয় হয়।
1: তাৰপিছতে আচাৰৰ ব্যৱসায় সম্পৰ্কে আমি জানিলোঁ, এতিয়া আপুনি ধান খেতিৰ কথা কৈছিলে,
0: হয়,
1: ধানৰ কিমানমান কেইবিঘা মাটি আপুনি ধানৰ খেতি কৰিছে বা কি জাতৰ ধানৰ খেতি কৰিছে, কেনেকৈ কৰিছে, উন্নত পদ্ধতিৰে, বৈজ্ঞানিক পদ্ধতিৰে, জাত সম্পৰ্কে, এইখিনি কথা জনাওকচোন।
0: যেতিয়া মই 2016ৰ পৰা কৈছোঁ খেতিয়ক হিচাপে প্ৰথম আৰম্ভণি কৰিছিলোঁ আৰু আৰম্ভ কৰা
1: আপুনি মানে পঢ়া শুনা শেষ কৰি এনেই হাত সাৱটি ঘৰতে বহি থকা নাই আৰু
0: নাই মানে ভাবিছিলোঁ আগতে যে কৃষি ব্যৱসায়ী হ'ম মানে কৃষি আৰু কৃষি ব্যৱসায় এনেকুৱা হয় কৃষক হিচাপে হ'লে তেওঁ উৎপাদনৰ লগত জড়িত হয় কৃষি ব্যৱসায়ী হ'লে তেওঁ বিপণনৰ লগত জড়িত
1: হয়
0: মই সেইকাৰণে ভাবিলোঁ যে গাঁৱত কৃষকসকলে কৰি আছে সেই বস্তুখিনি বজাৰলৈ কেনেকৈ নিব পাৰি আৰু তেতিয়া মই গম পাইছিলোঁ যে আমাৰ বজাৰত কোমল ধান বৰা ধান জহা ধানৰ যথেষ্ট চাহিদা আছে আৰু গাঁওবোৰত ঘূৰি গম পালোঁ আৰু বজাৰতো তেওঁলোকে বিচাৰে আৰু সেইকাৰণে মই ভাবিলোঁ যে সেই বস্তুখিনি যদি মই উৎপাদনৰ লগত জড়িত হ'ব পাৰোঁ আৰু যিহেতু নিজৰ মাটি খুব বেছি 4-5 বিঘা আছিল 5 বিঘাত মই ধান বৰা কোমল জহা কিমানখিনি কৰিব পাৰিম সেয়েহে এটা পদ্ধতি ল'লোঁ যে কৃষকসকলক মই বীজটো যোগান ধৰোঁ আৰু তেওঁলোকে সেই ধানখিনি কৰে আৰু সেইখিনি আনি মই বজাৰৰ ব্যৱস্থা কৰোঁ তেনেদৰে এতিয়া প্ৰায় কোমল ধানে 100-150 বিঘামান মাটি কৃষকসকলে কৰি আছে জহা ধানৰো তেনেকৈ 150-200 বিঘামান তেনেকৈ সকলোখিনি কৰি আছে কৃষক 40-50 জন মানে তেওঁলোকৰ মাটিত কৰে বীজৰ যোগান ধৰোঁ বজাৰ ব্যৱস্থাটো কৰোঁ আৰু তেনেদৰে এতিয়া সেই বস্তুখিনি সংগঠিত হৈ আছে
1: তেনেদৰে আপুনি আগবাঢ়ি গৈছে ধান খেতিৰ উপৰিও আৰু কি কৰিছে আপুনি
0: ধান খেতিৰ উপৰিও যিহেতু এই গাঁওখনৰ যিটো অৰ্থনৈতিক ব্যৱস্থা যিবোৰ কাম চলি আছে শিপিনীসকলে বৈ থকা পুখুৰীত যদি মাছ আছে ধান চাউল যদি আছে আচাৰ আছে সেই ব্যৱস্থা গোটেইখিনিকে সংলগ্ন কৰি এটা চিন্তা আমি মৰিগাঁও জিলাৰ দণ্ডুৱাতে কাম চলি আছে বৰ্তমান এখন এগ্ৰ' ৰিজৰ্ট কৃষি ৰিজৰ্ট য'ত পুখুৰী থাকিব য'ত হাঁহ মুৰ্গী থাকিব তাতে
1: ছাগলী
0: থাকিব গৰু থাকিব ঘাঁহৰ ব্যৱস্থা পথাৰৰ ব্যৱস্থা তাত যিখিনি উৎপাদন হ'ব খেতি বাতি তাত যিসকলে যাব নিজে ছিগি আনিব পাৰিব তাতে তাঁতৰ শাল থাকিব ঢেঁকী থাকিব তাঁতৰ শালটো কেৱল বনাই থাকিব 25 বিঘা যথেষ্ট এই শুভ দিনটোত আমাক অলপমান কথা কোৱাৰ সুবিধা দিলে আৰু মই কৈছোঁ যে আজি 10 বছৰ সম্পূৰ্ণ হোৱা দিনটোতে কিবা এষাৰ ক'বলৈ পালোঁ সেইটো মোৰে সৌভাগ্য অশেষ ধন্যবাদ অনাগত দিনতো নিশ্চয় আমাৰ
1: আমাৰ যিসকল যুৱক যুৱতী আছে তেখেতসকলে চৰকাৰী চাকৰিৰ আশাত ঘৰতে বহি সময়বোৰ এনেই অতিবাহিত কৰিছে সেইসকলক কৈছোঁ আপুনি এক আদৰ্শ হিচাপে আগবাঢ়ি আহিছে গতিকে আপোনাৰো উত্তৰোত্তৰ কামনা কৰিলোঁ আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ
2: ধন্যবাদ কৃষক বাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে এই আকাশবাণী নগাঁও এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ক্ৰিয়াবাৰ্তা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: ক্ৰীড়া বাৰ্তা।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই সংগীতা শৰ্মা। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে 3-1 গলত জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ইপিনে ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 গলত ড্ৰ হয়। ইয়াৰ পূৰ্বে কালি নিশা কেলিফৰ্ণিয়াত ইৰাণ আৰু বেলজিয়ামৰ মাজত অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেল গ'লবিহীনভাৱে ড্ৰ হৈছিল। তাৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 গলত স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। টি-20 বিশ্বকাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মানচেষ্টাৰত অনুষ্ঠিত গ্ৰুপ এ পৰ্যায়ৰ এখন মেচত দক্ষিণ আফ্ৰিকাই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে 159 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দক্ষিণ আফ্ৰিকাই 5টা বল বাকী থকা অৱস্থাত 4টা উইকেটৰ বিনিময়ত 161 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ তাজমিন ব্ৰিটছে 40 ৰাণ সংগ্ৰহ কৰে। মেৰিজানে কাপে 81 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 158 ৰাণ সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ শেফালী বৰ্মাই সৰ্বাধিক 31 ৰাণ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে এই মেচখনৰ পাছতে ভাৰতীয় দলটোৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ 200খন টি-20 আন্তঃৰাষ্ট্ৰীয় খেল খেলা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। চীনৰ গুইয়াঙত অনুষ্ঠিত বিশ্ব বক্সিং কাপ 2026ত জ্যোতি গুলিয়াই ভাৰতৰ হৈ একমাত্ৰ স্বৰ্ণপদকটো অৰ্জন কৰিছে। জ্যোতিয়ে মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত বিশ্ব বক্সিং কাপ ব্ৰাজিলৰ স্বৰ্ণপদক বিজয়ী উজবেকিস্তানৰ ফাৰজোনা ফজিলোভাক পৰাস্ত কৰে। প্ৰতিযোগিতাত ভাৰতীয় বক্সাৰসকলে 3টা ৰূপৰ পদক অৰ্জন কৰে। 51 কিলোগ্ৰাম ওজন শাখাত মীনাক্ষী হুদাই, 57 কিলোগ্ৰাম শাখাত প্ৰাচীয়ে আৰু পুৰুষৰ 70 কিলোগ্ৰাম শাখাত দীপক পুনিয়াই ৰূপৰ পদক অৰ্জন কৰে। ইপিনে পুৰুষৰ 55 কিলোগ্ৰাম শিতানত নিখিল আৰু 85 কিলোগ্ৰাম শাখাত জুগনুৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ দৰে অসমতো অসম প্ৰিমিয়াৰ লীগ APL অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ লগ' আৰু ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে, যুগুতালে সংগীতা শৰ্মাই, প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ এই 1টা বাৰৰ 1টা সময়তে। নমস্কাৰ।
2: আজিতো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম। আইডিয়া, ইয়াতে পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম।
3: RBIয়ে কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
2: বাই গাৰ্লছ, কোনফালে গৈছা?
3: শুনা নাই?
2: নো শ্বেয়াৰিং।
3: RBIয়ে কয় জানি লওক, সতৰ্ক হওক।
2: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
4: আৰে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই, পাই গলো, এতিয়াই কল কৰো বাইদেউ।
2: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
4: তেন্তে সঠিক নম্বৰটো
2: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
4: আপুনিতো বচাই দিলে বাইদেউ,
2: কামৰ পৰা নহয়।
4: RBIয়ে কয়
2: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
5: यार, कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
6: TLI है ना?
7: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
8: कोई कोई भागोरी गोलू की होल नतुन किट बैग लगे तेंते प्रथमे कैप्टेनक कुआ নুশুনিলে মেনেজাৰক কোৱা। কাৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা?
9: এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ, ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰোপ, আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃতি, কামাখ্যাধামত দেশ বিদেশৰ ভক্তৰ ভিৰ আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰত ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। এতিয়ালৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত আজি মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে 3 বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মনপচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
0: ৰাজহুৱা খবৰবিলাক পাই থাকো, এক একজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে, মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলোঁ। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপ, মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
1: বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপ যোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব, বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকীয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনাবিহি চৰকাৰক হলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ'ব লাগিব বুলি তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত GPS লগোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্ৰেকিং কৰি থাকিব বুলি উল্লেখ কৰা হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেল ব্যৱস্থাযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিষ্টেকৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। তদুপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম কাৰ্যসূচীৰ অধীনত অইল পাম খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত বোকাখাটৰ বিভিন্ন প্ৰান্তৰ গাহৰি পালনত নিয়োজিত 42টা আত্মসহায়ক গোট আৰু হাঁহ কুকুৰা পালনত নিয়োজিত 9টা সহ মুঠ 51টা আত্মসহায়ক গোটৰ সদস্যক প্ৰশিক্ষণ দিয়া হয়। এই পদক্ষেপে আত্মসহায়ক গোটৰ সদস্যসকলক গাহৰি হাঁহ কুকুৰা পালনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আনকো এই দিশত বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
6: অনুষ্ঠিত হৈছে আৰু একো একোটা আত্মসহায়ক গোটে এপ্ৰক্সিমেটলি 2,50,000 লাভ কৰিছে। 51টা গোট আছে, আগতে কিছু গোটে পালে, প্ৰায় 390টামান 91টামান গোটে আগতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ উৎসাহ দেখি উৎসাহিত হৈছোঁ আৰু সকলোকে কৈছোঁ যাতে এই ধনৰাশিৰ সদ ব্যৱহাৰ যাতে হয়। তেওঁলোকে গাহৰি পুহিলে ভালকৈ বায়ো চিকিউৰিটিৰ কথাটো মনত ৰাখিব লাগিব, মুৰ্গী পুহিলে খাই পেলালেতো নহ'ব, তেনেধৰণে যিখিনি যত্ন ল'ব লাগে তেনেধৰণে কৰিব লাগিব আৰু ব্যৱসায়িক মনোবৃত্তি লৈ তেওঁলোকে কাম কাজ কৰিব লাগিব।
1: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদান কৰে। একেদৰে অভিযুক্ত পক্ষৰ অধিবক্তাই অভিনেতা শৰ্মাক প্ৰতিজেৰা কৰে। ইয়াৰ মাজতে ছিংগাপুৰত থকাৰ সময়ত জুবিন গাৰ্গৰ বিভিন্ন ভিডিঅ' অভিযুক্ত শ্যামকানু মহন্তই সংবাদ মাধ্যমৰ আগত সেই সময়ত দিয়া সাক্ষাৎকাৰ সাক্ষী ৰবি শৰ্মাক প্ৰদৰ্শন কৰা হয়। কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ভিডিঅ' ফুটেজ সাক্ষীৰ আগত প্ৰদৰ্শন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ'ল। তদুপৰি সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈও আদালতে অভিনেতা ৰবি শৰ্মাক প্ৰতি জেৰাৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে অপৰাধ অনুসন্ধান শাখাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি আদালতত পেন ড্ৰাইভ, কম্পিউটাৰসহ আন ইলেক্ট্ৰনিক সঁজুলিত ভিডিঅ' ফুটেজ জমা দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে মৃদুস্মিতা শৰ্মায়।

আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি।

0: হচ্ছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচী মেলা উপলক্ষে বিধায়ক বিজয় গুপ্তাই আজি কালিপুৰত অমৃত ভাণ্ডাৰ মুকলি কৰে। ইয়াৰ জৰিয়তে ভক্তৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰা হৈছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত আজিৰে পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত বিজেপিৰ কৃষক মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যই এইদৰে কয়।
1: দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহিছে, বিশেষকৈ কামাখ্যা মন্দিৰ মা সেৱা কৰিবৰ কাৰণে। এই সময়ত আমাৰ অগণন ভিৰ হয়, সেইকাৰণে ভক্তসকলক খোৱাৰ কাৰণে আমাৰ ভূতনাথ কালী মন্দিৰে যি ব্যৱস্থা কৰিছে, তাতে ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যকৰ্তা সকলোৱে সহযোগ কৰিছোঁ। সঁচাকৈ এটা উগল দুগল পৰিৱেশ, ভক্তসকলক আমি এবাৰ ভোজন কৰিব বিচাৰিছোঁ আৰু সেই ভোজনৰ অন্তত আমি 12টা বজাৰ পৰা আজি দিনৰ 12টা বজাত, ৰাতি 8টা বজাত আৰু প্ৰত্যেকদিনাই 12টা বজাত 22 তাৰিখৰ 25-26 তাৰিখলৈকে কণ্টিনিউ চলি থাকিব। আমাৰ প্ৰশান্ত চৌধুৰী ডাঙৰীয়া আমাৰ লগত আছে, তেখেতৰ অনুপ্ৰেৰণাত আমি তেখেতে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাকো সহযোগ কৰিবলৈ দিছে আৰু মন্দিৰ কমিটিও দিছে। গতিকে আমাৰ ভাল লাগিছে যে ভক্তসকলে যেন আহি পেলাই মা সেৱাত সেৱা কৰি পেলাই এখন অন্নৰ মুঠি খাই পেলাই যে অসমৰ পৰা যাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনাৰ কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যই পৰিচালনা কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। কেবিনেট মন্ত্ৰী চৰণ বড়োৱে আজি ওদালগুৰি জিলাৰ ডিমাকুচিত ডিমাকুচি পানেৰী টংলা কলাইগাঁও মঙলদৈ সংযোগী গ্ৰীণ বাছ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম কৰাৰ লগতে সাধাৰণ ৰাইজৰ সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিধায়ক বিকন চন্দ্ৰ ডেকা, মহেশ্বৰ বড়ো, BTCৰ কাৰ্যবাহী সদস্য লোমশ্ৰাও দৈমাৰী, পাৰিষদ দিগন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত কাইলৈৰ পৰা 3দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকল প্ৰশিক্ষণ আগবঢ়াব। বাতৰিৰ পৰৱৰ্তী অংশ শুনক সংগীতা শৰ্মাৰ পৰা।
2: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত অৱস্থাত আছে। খৰস্ৰোতা চিলে নৈৰ বাঢ়নী পানীত বাট পথ, ঘৰ দুৱাৰকে ধৰি বিস্তৃত কৃষিভূমি জলমগ্ন হৈছে। চিলে নৈৰ বাঢ়নী পানীয়ে ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ অঞ্চলৰ অধিকাংশ বাট পথ, ঘৰ দুৱাৰ, চৌহদ বানত ডুব যোৱাত স্থানীয় ৰাইজ দৈনন্দিন

ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা তথা যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান বানৰ কবলত পৰাত শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে পোহনীয়া জন্তুৰ মাজতো উপযুক্ত বাসস্থানৰ লগতে খাদ্য সংকটে দেখা দিছে। বৃহত্তৰ অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি বানত ডুব যোৱাত বিস্তৰ ক্ষতি হৈছে। মিচিং মালভোগ গাঁৱত চিলে নৈৰ ওপৰত কিছুমাহ পূৰ্বে নিৰ্মাণ কৰা শৈল বান্ধটো বাঢ়নী পানীৰ চাপৰ ফলত ছিঙি যোৱাৰ আশংকাই স্থানীয় ৰাইজক উদ্বিগ্ন কৰি তুলিছে। এই অসুবিধাৰ পৰা হাত সাৰিবলৈ বান্ধটো মজবুত কৰাৰ উদ্দেশ্যে স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ নিৰ্মূল কৰাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে জিলাখনৰ গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিছে। জিলাখনৰ পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয়ৰ এটা দলে এই ৰোগৰ লক্ষ্য সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে চিকিৎসা পদ্ধতি সম্পৰ্কে সজাগ কৰে। এই ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ বিশেষজ্ঞ দলটোৱে আহ্বান জনায়। উল্লেখযোগ্য যে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক ৰাজ্য চৰকাৰে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে 1,00,000 টকাৰ চিকিৎসা সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা ভাংকুভাৰত অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ সোৱাদ লাভ কৰে। ইয়াৰ পূৰ্বে কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচৰ এখন খেল 2-2 গলত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ। ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰোপ। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 বজাত আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। 7:10 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান পৰিস্থিতি।

কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55। 6:15 নিবেদন কৰা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শুনিবলৈ পাব কৃষি আলোচনা, লগতে গান্ধী প্ৰসংগ।

পুৱা 7:15 শ্ৰোতাই শুনিবলৈ পাব সুপ্ৰভাত। কাইলৈৰ মূৰ্চনা অনুষ্ঠানটি শুনিবলৈ পাব পুৱা 7:32। 8:00-9:20 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। পুৱা 9:20 শ্ৰোতাই শুনিবলৈ পাব ফোনযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। পুৱা 10:00 সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান শুনিবলৈ পাব। পুৱা 11:00 বিয়লি 4:29 আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লীৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰিব।

বিয়লি 4:30 শ্রোতাই শুনিবলৈ পাব যুৱ তৰংগ। কাইলৈ ৰামায়ণ অনুষ্ঠানটি শুনিবলৈ পাব বিয়লি 5:25। 5:45 নিবেদন কৰা হ'ব নাম। কৃষক শ্ৰোতাৰ বাবে প্ৰচাৰ কৰা অনুষ্ঠান কৃষকবাণী কাইলৈ প্ৰচাৰ কৰা হ'ব আমাৰ নিয়মীয়া সময় 6:10।

কাইলৈ সন্ধ্যা 7:05 বৃন্দগীত, 7:20 অনিন্দিতা পলৰ কণ্ঠত আধুনিক গীত, আৰু সন্ধ্যা 7:30 সুৰ লহৰী আগবঢ়োৱা হ'ব। নিশা 8:02 শুনিবলৈ পাব ৰাইজৰ পদুলিত আকাশবাণী। কাইলৈৰ অনুষ্ঠানত মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয় আৰু জৰাবাৰী নেহেৰু প্ৰাথমিক বিদ্যালয়ত হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব। নিশা 9:15 পুৰণি অসমীয়া গীতৰ অনুষ্ঠান, নিশা 9:30 আয়তে আগবঢ়োৱা হ'ব। এয়াই আছিল কাইলৈৰ অনুষ্ঠান পৰিচিতি।

এই আকাশবাণী নগাঁও। এতিয়া শুনক লক্ষ্মীনাথ বেজবৰুৱাৰ গীতৰ কথাৰে এটি সমবেত সংগীত।

এফ এম এনৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

Money. বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয় বিদেশ মন্ত্ৰীৰ সৈতে ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। চি আই এছ এফৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়াৰ বিদেশ মন্ত্ৰী বটছেটছেগ বটমুংখক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প, সামৰ্থ বৃদ্ধি, শিক্ষা, সংস্কৃতি, সুৰক্ষা আদি ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। এই বৈঠকৰ সময়ত নেতা দুগৰাকীয়ে ভাৰত আৰু মংগোলীয়ত খনি, স্বচ্ছ শক্তি আৰু কৃষি প্ৰসংস্কৰণ আদি খণ্ডত ন ন সম্ভাৱনাৰ বিষয়েও বিশদভাৱে আলোচনা কৰে। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰ দক্ষিণ কোৰিয়ালৈ যাব। ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিদেশ মন্ত্ৰী চো হিউনৰ সৈতে আলোচনাত মিলিত হ'ব। অহা বৃহস্পতিবাৰে ডঃ জয়শংকৰে শান্তি আৰু সমৃদ্ধিৰ জেজু মঞ্চত মূল ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে আজি দেশৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এছ এফৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে বাহিনীটোৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি চি আই এছ এফৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এই কথা উল্লেখ কৰে। তেওঁ বাহিনীটোৰ প্ৰজেক্ট মেন শীৰ্ষক অভিযানৰো প্ৰশংসা কৰে। এই অভিযানৰ অধীনত বাহিনীটোৰ বিষয়া, জোৱান তথা পৰিয়ালৰ লোকসকলক মানসিক স্বাস্থ্য অটুট ৰখাৰ পৰামৰ্শ প্ৰদান কৰা হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বাহিনীটোৰ লোকসকলৰ কল্যাণৰ বাবে আয়ুষ্মান চি এ পি এফ নামৰ নগদবিহীন স্বাস্থ্য সেৱা সুবিধাকে ধৰি ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে 130 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। কাৰ্যসূচীত বাহিনীটোৰ শ্বহীদ বিষয়া জোৱানৰ পৰিয়ালবৰ্গ

ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনিৰ অধীনত 1 কোটি টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। নিলাম প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা অধিক সহজ, স্বচ্ছ আৰু উপযোগী কৰি গঢ়ি তোলাৰ বাবে এই পৰ্টেলটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহ, সংশ্লিষ্ট পক্ষ আৰু নিলাম প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম কাজসমূহক এখন ডিজিটেল মঞ্চৰ সুবিধা প্ৰদান কৰাৰ বাবে এই পৰ্টেলটো উল্লেখযোগ্য হিচাপে পৰিগণিত হ'ব। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই কাৰ্যসূচীত সমবায় মন্ত্ৰী শ্ৰীশ্বাহে সংস্থাটোৰ সৈতে জড়িত ডিজিটেল আৰু কৃষক কেন্দ্ৰিক ভালেমান পদক্ষেপ মুকলি কৰিব। ইয়াৰ ভিতৰত কৃষকৰ শিশুৰ বাবে নেফেড, কল্যাণ জলপানী, মাহজাতীয় আৰু তৈলজাতীয় শস্যৰ ব্যৱস্থাপনা তথা প্ৰতিষ্ঠানসমূহৰ উৎসৰ পৰিকল্পনা সুদৃঢ়কৰণৰ বাবে দৃষ্টি নামৰ এটা পৰ্টেল মুকলি কৰা হ'ব। ইয়াৰ পাছত শ্ৰীশ্বাহে সংস্থাটোৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰিব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ ভ্ৰমণৰ সময়ত এই সংস্থাটোৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত দিয়া নীতি নিৰ্দেশনা আৰু সংস্থাটোৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত শ্ৰীশ্বাহক সবিশেষ অৱগত কৰোৱা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল আমিৰ বাৰামক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীবাৰামে তেওঁক ভাৰত ইজৰাইল বিশেষ কৌশলগত অংশীদাৰিত্বৰ অধীনত দেশ দুখনৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ বাবে দেশখনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে অৱগত কৰে। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে গুৱাহাটীৰ পৰা সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। তেওঁ কয় যে গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 গৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। এই ঘটনাত আন কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি ঘটনাত মৃত্যু হোৱা ছাত্ৰ ছাত্ৰীসকল 16ৰ পৰা 18 বছৰ বয়সৰ। তেওঁ কয় যে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া ততালিকে ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান চলাই আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ কাৰণ উদ্ঘাটন কৰাৰ লগতে উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান আৰু অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিছে। তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ী লোকসকলক ৰেহাই দিয়া নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই শোকাবহ দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত 2 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। আনহাতে ঘটনাত আঘাতপ্ৰাপ্তসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ সাহায্য প্ৰদানৰ কথাও তেওঁ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইনী পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ন্যায়ৰ সুচলতাক উদগনি দি জনসাধাৰণৰ বাবে ৰাজহুৱা সেৱাসমূহ অধিক সুলভ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত আলোকপাত কৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত শ্ৰীমেঘৱালে কয় যে ন্যায়িক প্ৰতিষ্ঠানসমূহে জনসাধাৰণৰ বাবে এখন সেতু হিচাপে সেৱা আগবঢ়াই আহিছে, যিয়ে অংশীদাৰসকলক ন্যায়ৰ প্ৰতি বিশ্বাস আৰু সামূহিক কল্যাণৰ সৈতে জড়িত মনোভাৱ বিকাশৰ ক্ষেত্ৰত সহায় কৰে। মন্ত্ৰীগৰাকীয়ে শক্তিশালী ন্যায় ব্যৱস্থাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি কয় যে এনেধৰণৰ ব্যৱস্থাই কেৱল ন্যায় প্ৰদান কৰাই নহয় বৰং জনসাধাৰণৰ বাবে জীৱন ধাৰণৰ সুচলতা সুনিশ্চিত কৰা উচিত। তেওঁ কয় যে টেলি ল আৰু ন্যায় বন্ধুৰ দৰে সেৱাসমূহে জনসাধাৰণৰ বাবে ন্যায় লাভৰ প্ৰক্ৰিয়াটো সহজ আৰু সুলভ কৰি তুলিছে। তেওঁ লগতে কয় যে ডিজিটেল আৰু অন্যান্য আন্তঃগাঁথনি উন্নীতকৰণে অধিবক্তা আৰু ন্যায়াধীশসকলৰ বাবে কাম কৰাৰ সুচলতা অধিক বৃদ্ধি কৰিছে। শ্ৰীমেঘৱালে কয় যে ভিডিঅ' কনফাৰেন্সিং, ভাৰ্চুৱেল আদালত আৰু আদালতৰ কাম কাজসমূহৰ পোনপটীয়া প্ৰচাৰ আদিৰ লেখীয়া উদ্যমে ন্যায় ব্যৱস্থাক জনসাধাৰণৰ অধিক ওচৰ চপাই নিছে। নতুন দিল্লীত অনুষ্ঠিত
ষষ্ঠদশ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা বৈঠকত ভাগ লোৱাৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে ইৰাণৰ প্ৰতিৰক্ষা দপ্তৰৰ উপসচিব ঘাদিৰ নিজামী পৌৰক আজি সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰে জানিবলৈ দিয়া অনুসৰি দুয়োপক্ষই পশ্চিম এছিয়াত বৰ্তমান অব্যাহত থকা পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত ব্ৰিক্ছ মঞ্চৰ অধীনত সহযোগিতা তথা ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। শ্ৰীডোভালে লগতে কয় যে ইথিঅপিয়াৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা আৰু সুৰক্ষা সেৱাৰ কাৰ্যবাহী সঞ্চালক মিলিয়ন লেমা তাদেশকো তেওঁ সাক্ষাৎ কৰে। সাক্ষাৎকালত ভাৰত আৰু ইথিঅপিয়াৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় আৰু সমৃদ্ধ কৰাৰ বাবে তেওঁলোকে আলোচনা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জিৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে আজি পুৱা ভাংকুভাৰত অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ সোৱাদ লাভ কৰে। ইয়াৰ পূৰ্বে কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচৰ এখন খেল 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি উলান বাটাৰত মংগোলীয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে ভাৰত মংগোলীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। চি আই এছ এফৰ বিষয়া জোৱানসকলে দেশৰ বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী বান্দি সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় বিপণন সংস্থাৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী অংগৰাগ মহন্ত। প্ৰথম গীতৰ কথা কেশৱ মহন্তৰ।

অংগৰাগ মহন্তৰ কণ্ঠত আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্ত আৰু হীৰেণ ভট্টাচাৰ্যৰ। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানত কাইলৈ 23 জুন মঙলবাৰে নিশা 8:02 মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয় আৰু জৰাবাৰী নেহেৰু প্ৰাথমিক বিদ্যালয়ত হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব, কাইলৈ নিশা 8:02 আকাশবাণী নগাঁও কেন্দ্ৰৰ সাক্ষাৎকাৰ অনুষ্ঠান।

0: এয়া আকাশবাণী নগাঁও।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
2: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
3: অকিউলাছ আই হস্পিটেল।
2: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
1: পুনৰ কৈছো 6000-67-8383।
2: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।
4: হেল্ল'
5: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছো।
4: আকৌ
5: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে, কেছ দীঘল হ'ব।
6: 10 লাখ দিয়ক, বাচি যাব।
4: ছাৰ ইমান ক'ত পাম?
6: এটা লিংক পঠিয়াইছো, এতিয়া প্ৰচেচিঙৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
4: ছাৰ 2 লাখ
7: কি হ'ল দেউতা?
4: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
5: আরে
4: কাটি দিলে?
7: ভয় নাখাব দেউতা, ডিজিটেল এরেস্ট বুলি একো নাই, এবোৰ হৈছে প্ৰবঞ্চনা।
4: প্ৰবঞ্চনা?
7: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা,
4: তেন্তে পইচা হেৰুৱাবা।
8: RBI কয়
9: জানি লওক, সতৰ্ক হৈ ৰওক।
0: এয়া আকাশবাণী নগাঁও, নিবেদন কৰা হৈছে সুৰ লহৰী। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লোৱা হৈছে মুছে সাদি কৰোগী বুলছবিৰ এটি গীত, উদিত নাৰায়ণ আৰু অলকা য়াগনিকৰ কণ্ঠত।

শ্ৰোতাই সুৰলহৰি শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে ৰচিত আলী আৰু বসুন্ধৰা দাসৰ কণ্ঠত এ জানে না বুলছবিৰ এই গীতটি।

অনুষ্ঠানৰ শেষত শুনক লাকী বুলছবিৰ এটি গীত অলকা য়াগনিক আৰু সোনু নিগমৰ কণ্ঠত।

0: হেৰা শুনাচোন, কালিলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জল জীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: হয়, গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক, 7002268634। লিখিলেনে?
0: লিখিলোঁ, 7002268634।

0: 3 4
1: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকী
0: য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে। শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কালিলৈ।

0: निशुल्क कानूनी सहायता टेलीलॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: হুড়লহৰি অনুষ্ঠানটি শুনিলে এই আকাশবাণী নগাঁও এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰে। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেলযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত আজি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডত 14 গৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনৰ বাবে সাক্ষ্য প্ৰদান কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত হৈ আছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈ তাৰালাংচুত উদযাপন কৰা হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে বিজ্ঞান প্ৰবাহ।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়াইছো মাহেকীয়া বিজ্ঞান আলোচনী অনুষ্ঠান বিজ্ঞান প্ৰবাহ। এটি সম্পূৰ্ণ নতুন খণ্ডলৈ মই স্মৃতি ৰঞ্জন সুময় আপোনাক সবক স্বাগতম জনাইছো। এই অনুষ্ঠানত আজি শুনিবলৈ পাব,
2: মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। আজি বিজ্ঞান প্ৰবাহৰ অনুষ্ঠান ভাগ আগুৱাই লৈ যাবৰ বাবে আজি আমি আমন্ত্ৰণ কৰি আনিছো জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শ্ৰদ্ধাৰ সুমন চন্দ্ৰ নাথ ডাঙৰীয়া। এয়া আমাৰ মাজত সুমন চন্দ্ৰ নাথ, আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰলৈ স্বাগতম জনালো।
3: আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতা বন্ধুক আজিৰ আলোচনালৈ স্বাগতম জনাইছো।
2: হয়, আমাৰ আজি বিজ্ঞান প্ৰবাহৰ আলোচনা বিষয়বস্তু হৈছে মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। আমি শুনাই সদায় শুনি থকা এটা বিষয় মাইক্ৰোপ্লাষ্টিক, তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। আৰু সেই আলোচনাভাগ আগুৱাই নিবৰ বাবেই প্ৰথমে আমি জানিব বিচাৰিম যে মাইক্ৰোপ্লাষ্টিক কি।
3: বৰ্তমান বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিৱেশগত সমস্যাসমূহৰ ভিতৰত প্লাষ্টিক দূষণ অন্যতম। প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ, অনিয়ন্ত্ৰিত নিষ্কাশন আৰু সজাগতাৰ অভাৱত পৰিৱেশত অগণন সৰু সৰু প্লাষ্টিক কণাৰ সৃষ্টি হৈছে, যাক আমি মাইক্ৰোপ্লাষ্টিক বুলি কওঁ। বৈজ্ঞানিকভাৱে সাধাৰণতে 5 মিলিমিটাৰতকৈ সৰু প্লাষ্টিক কণাবোৰক মাইক্ৰোপ্লাষ্টিক বুলি কোৱা হয়। এই কণাসমূহ বৰ্তমান নদ নদী, সাগৰ, মাটি, বায়ু, পানী, আনকি মানুহৰ শৰীৰতো পোৱা গৈছে। তো বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মাইক্ৰোপ্লাষ্টিক কেৱল পৰিৱেশৰ বাবেই নহয়, জীৱ জন্তু আৰু মানৱ স্বাস্থ্যৰ বাবেও এক গুৰুতৰ ভাবুকি হৈ পৰিছে।
2: মাইক্ৰো মানে
3: ক্ষুদ্ৰ,
2: আৰু প্লাষ্টিক পইণ্ট আমি বুজি পাওঁ প্লাষ্টিকৰ মানে সৰু সৰু টুকুৰাবোৰক আমি এটা গুৰুত্বপূৰ্ণ অংশ বুলি ভাবোঁ প্ৰদূষণৰ কাৰণে। গতিকে সেইটোৱে মাইক্ৰোপ্লাষ্টিক হয়। আৰু সেই যে ইয়াৰ কিবা ভাগ ভাগ আছে নেকি, ইয়াৰ কিবা শ্ৰেণীবিভাজন আছে নেকি?
3: নিশ্চয় আছে। সাধাৰণভাৱে মাইক্ৰোপ্লাষ্টিকবোৰক দুটা ভাগত ভাগ কৰিব পাৰি। এটাক আমি কম প্ৰাইমাৰী বা প্ৰাথমিক মাইক্ৰোপ্লাষ্টিক, আৰু দ্বিতীয়বিধ হৈছে ছেকেণ্ডাৰী বা গৌণ মাইক্ৰোপ্লাষ্টিক। সাধাৰণতে মানে বাণিজ্যিক ভিত্তিকভাৱে কিছুমান মানে ইচ্ছাকৃতভাৱে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবোৰে যিসকল বিশেষকৈ প্ৰসাধন সামগ্ৰীৰ লগত জড়িত, উৎপাদনত জড়িত, তেওঁলোকে কিছু প্লাষ্টিক কণা তৈয়াৰ কৰে, যিবোৰক আমি প্ৰাথমিক বা প্ৰাইমাৰী মাইক্ৰোপ্লাষ্টিক বুলি আমি কওঁ। তে এইবোৰত যদি আমি উদাহৰণ হিচাপে চাওঁ, প্ৰসাধন সামগ্ৰীত ব্যৱহৃত হোৱা যিটো মাইক্ৰবিট, তাৰপিছত কৃত্ৰিম বস্ত্ৰৰ যিবোৰ আহ আৰু উদ্যোগিক যিবোৰ পেকেট, এইবোৰত যথেষ্ট পৰিমাণে যিটো আমি প্ৰাইমাৰী বা প্ৰাথমিক মাইক্ৰোপ্লাষ্টিকবোৰ পোৱা যায়।
2: মাইক্ৰবিটটো
3: এটা ধৰণৰ ভাল এটা এক্সাম্পল প্ৰাইমাৰী,
2: এইটো বিষয়ে আমি জানিব চেষ্টা কৰিম।
3: ছেকেণ্ডেৰীটো হ'ব আপোনাৰ যে প্লাষ্টিকৰ যিবোৰ বস্তু, যেনে ধৰি লওক বটল, পলিথিন, ৰছী, জাল, পুৰণা পুতলা বা প্লাষ্টিকৰ টেবুল পুৰণি, এইবোৰ যেতিয়া মানে পুৰণি হৈ যায় বা আমি তাক পেলাই দিওঁ, তেতিয়া ইহঁত কি হৈছে, সূৰ্যৰ পোহৰ, তাপ, বতাহ আৰু পানীৰ প্ৰভাৱত ভাঙি ক্ৰমান্বয়ে সৰু সৰু কণাত পৰিণত হয়। সেইবোৰক আমি গৌণ বা ছেকেণ্ডেৰী মাইক্ৰোপ্লাষ্টিক বুলি কওঁ। সেইবোৰ মানে আমি ইচ্ছাকৃত তৈয়াৰ নকৰোঁ,
2: পৰিস্থিতি অনুযায়ী সেইটো সৰু সৰু কণিকালৈ মাইক্ৰোপ্লাষ্টিক লগত বাগৰি পেলাই মানে সৰু সৰু টুকুৰালৈ পৰিণত হয়। অলপ অলপ ধৰিব পাৰিছে।
3: প্ৰাইমাৰীটো হৈছে আপোনাৰ ইচ্ছাকৃতভাৱে,
2: ইচ্ছাকৃতভাৱে সেইবোৰ মানে
3: তৈয়াৰ কৰা হয়।
2: সেইটো ক'ৰবাত ক'ৰবাত ব্যৱহাৰ হয়, ব্যৱহাৰ হৈ যোৱাৰ পাছত সেইখিনি আমাৰ প্ৰকৃতিৰ কাৰণে ৰৈ যায়, আৱৰ্জনা হিচাপে ৰৈ যায়।
3: আমাৰ ছেকেণ্ডেৰীটো ইচ্ছাকৃত নহয়, প্লাষ্টিকৰ কণাবোৰ ক্ৰমান্বয়ে সময়ত
2: ক্ষয় হৈ গৈ পেলাই,
3: যিবিলাক আমি কাৰক কৈছোঁ,
2: ৰ'দ বতাহ বৰষুণ
3: সেইবোৰৰ কাৰণত ভাঙি গুৰি হৈ পিছলে পৰিৱেশলৈ আহে।
2: এই মাইক্ৰবিটটোৰ বিষয়ে অকণমান কওকচোন, এইটো কি আমাৰ কাৰণে একেবাৰে নতুন?
3: মাইক্ৰবিটৰ বিষয়ে সোধাৰ কাৰণে মই ধন্যবাদ জনাইছো। মাইক্ৰবিটবোৰ সাধাৰণতে পলি ইথাইলিন আৰু পলি প্ৰপাইলিন নামৰ ৰাসায়নিক পদাৰ্থৰ পৰা তৈয়াৰ কৰা, যাৰ মানে আকাৰ 5 মিলিমিটাৰতকৈ সৰু, আৰু যিবোৰক সাধাৰণতে টুথপেষ্ট, বডি ৱাশ আৰু ফেচ স্ক্ৰাবছ ব্যৱহাৰ কৰা হয় এজ এ এক্সফলিয়েটিং এজেণ্ট, বা অসমীয়াত আমি সকলে মৃত কোষ আঁতৰোৱা বা বাকলি এৰোৱা এজেন্ট হিচাপে ব্যৱহাৰ
2: কৰে। ফেচিয়েল কৰো বা কিবা মুখত যেতিয়া আমি ঘঁহো সেই মৃত কোষবিলাক আঁতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।
3: যিটো আমাৰ ফেচ ৱাশ আছে বা বডি ৱাশ আছে, তাত মানে মাইক্ৰবিটবোৰ যথেষ্ট পৰিমাণে
2: দিয়া হয়
3: ব্যৱহাৰ কৰা হয়,
2: যাতে মানে আমাৰ মুখমণ্ডলতে হওক বা শৰীৰতে হওক যিবোৰ মানে ধূলিকণা বা যিবোৰ অকণ লাগি আছে, মৃত কোষ লাগি আছে, সেইকাৰণে এইবোৰ ঘঁহাৰ সময়ত মানুহে অনুভৱ কৰে যে কিবা খহতা অনুভৱ কৰে। হয় হয়, ধন্যবাদ। ক্ষতিকাৰক অৱস্থা থাকিব বা কেনেকুৱা ধৰণৰ আমাৰ শৰীৰৰ কাৰণে অপকাৰী?
3: হয়, মাইক্ৰবিটবোৰ যদি আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে বা যদি বিভিন্ন চৰ্চ, যিটো আমাৰ প্ৰাকৃতিক উৎস, পানীৰ উৎস হওক, মাটি হওক, তাত যদি প্ৰৱেশ কৰে তেনেহ'লেতো মাইক্ৰবিটবোৰ আমাৰ ক্ষতি কৰিব। যদি শৰীৰৰ বাহিৰত থাকে তেনেহ'লেতো ইমান ক্ষতি নাই, কিন্তু যদি কিবা প্ৰকাৰে প্ৰৱেশ কৰে তেনেহ'লে আমাৰ মাইক্ৰবিটবোৰ আমাক ক্ষতি কৰিব। কিয়? যে মাইক্ৰবিটবোৰ যদি এবাৰ পানীৰ লগত প্ৰৱেশ কৰে তেনে আমি তাহাঁতক ফিল্টাৰ কৰি পেলাই, ইহঁত ইমান সূক্ষ্ম বা ইহঁতক ফিল্টাৰ কৰি পেলাই, যিটো আমি অসমীয়াত পৰিস্ৰাৱণ পদ্ধতি বুলি কওঁ, তাহাঁতক আমি আঁতৰ কৰিব নোৱাৰিম। শৰীৰত প্ৰৱেশ কৰিব খাদ্যৰ মাধ্যমে হওক, পানীৰ মাধ্যমে হওক, তেতিয়া মানৱ স্বাস্থ্যৰ কাৰণে তাৰ কিন্তু ক্ষতি কৰিব পৰা প্ৰচুৰ ক্ষমতাই লাভ। মাইক্ৰবিটবিলাকৰ আঁতৰত ধৰ্ম আছে যে ইহঁতে ক্ষতিকাৰক পদাৰ্থ, যিবোৰ আমি ইংৰাজী টক্সিনছ বুলি কওঁ, তাহাঁতক এট্ৰেক কৰিব পাৰে আৰু খাদ্য শৃংখললৈ স্থানান্তৰিত হ'ব পাৰে।
2: মানে সি ইনি নিজে ক্ষতিকাৰক, তাতে আকৌ আকৰ্ষণ কৰে।
3: হয়,
2: টক্সিন বিভিন্ন বিষাক্ত বস্তু আকৰ্ষণ কৰে, বিপদৰ ওপৰত বিপদ দেখে,
3: বিপদৰ ওপৰত বিপদ। সি তাৰ লগত আৰু কাবাক লগ খুৱাই, ক্ষতিকাৰক লগ খুৱাই আৰু দুগুণ, মানে
2: আৰু দুগুণ তাৰ ক্ষতিকাৰক গুণটো বঢ়াই দিয়ে।
3: এই প্ৰসংগতে যদি আপুনি অনুমতি দিয়ে, তে মই এটা কথা উল্লেখ কৰিব বিচাৰিম যে যিবোৰ পৰিয়ালত সৰু ল'ৰা ছোৱালী বা শিশু আছে, তেওঁলোকক মই সতৰ্ক কৰি দিব খুজিছোঁ যে শিশুসকলে সাধাৰণতে দেখা যায় টুথপেষ্ট দাঁত ঘঁহাৰ নামত দাঁত ঘঁহাৰ সলনি গিলি পেলায় বা বডি ৱাশজাতীয় বস্তুবিলাক মুখত দিয়ে, তেনেকুৱা যাতে নকৰে। তাৰ প্ৰতি আমাৰ পিতৃ মাতৃসকল সাৱধান হ'ব। এডাল্ট মানুহে টুথপেষ্ট ইউজ কৰিলে কি হয়, গিলিটো নেপেলাই উলিয়াই দিয়ে, গতিকে শিশুসকল ক্ষতি হোৱাৰ
2: অসুবিধা সৃষ্টি কৰিব পাৰে। তো এইবোৰ আমি ক্ষতিকাৰক গুণবিলাকটো বুজিব পাৰিছোঁ লাহে লাহে। আৰু গৌণটো ক'লে, গৌণটো বিষয়ে অকণ ছেকেণ্ডেৰীটো বিষয়ে, ছেকেণ্ডেৰী মাইক্ৰোপ্লাষ্টিকৰ বিষয়ে আৰু অলপ কওকচোন।
3: ছেকেণ্ডেৰীটোক মই অলপ আগত উল্লেখ কৰিছিলোঁ, যিবোৰ আমি ইচ্ছাকৃতভাৱে উৎপাদন নকৰোঁ,
2: আহিব,
3: নিশ্চয় আহিব। আমি যিহেতু যদি আমি প্লাষ্টিকৰ সু ব্যৱস্থাপনা নকৰোঁ নিষ্কাশন, তেনেহ'লে সময়ৰ কালত আৰু যিকেইটামান আমাৰ অনুঘটক আছে, ৰ'দ, বতাহ, বৰষুণ, বায়ু, পানী, তাহাঁতত কালক্ৰমততো এটা অৱস্থাৰ পৰা সিহঁত সলনি হ'বই আন এটা অৱস্থালৈ। আৰু যেতিয়া সিহঁত টুকুৰা হিচাপত সলনি হয়, সৰু সৰু টুকুৰা হ'ব আৰু সেইমতে প্ৰকৃতিৰ বিভিন্ন মাটি হওক, পানী হওক, বায়ু হওক, তালে প্ৰৱেশ কৰিব আৰু সি তেতিয়া আমাৰ অপকাৰ কৰাটো নিশ্চিত
2: নিশ্চিত।
3: গতিকে সেই এইবোৰকে আমি ছেকেণ্ডেৰী কাৰণে কৈছোঁ, আমি ইচ্ছাকৃতভাৱে উৎপাদন কৰা নাই,
2: কৰা নাই।
3: সি সময়ৰ লগত আমি ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ পৰাই সি
2: সৃষ্টি হৈছে,
3: সেইটো আমাৰ ইচ্ছাৰ লগত নাছিল, সেইকাৰণে সিহঁতক গৌণ বুলি কোৱা হৈছে,
2: গৌণ বুলি কোৱা হৈছে। হয়, আৰু আৰু এইটো বিষয়ে আৰু অকণমান কওকচোন বহলে। এনে অপকাৰিতা বিষয়টো কৈছেই, এতিয়া মানে কেনেকুৱা কেনেকুৱা অপকাৰিতা আমি আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে কিবা কাৰণে যদি আমাৰ শৰীৰৰ ভিতৰলৈ সোমায় সি নিশ্চয় অপকাৰ কৰিব। গতিকে মানৱ স্বাস্থ্যৰ ওপৰত আমি ইনহেল কৰাৰ পিছত বা আমি খোৱাৰ পিছত যদি তাত গৈ কি হ'ব পাৰে, স্কিনৰ কিবা হ'ব পাৰে নেকি, তেনেকুৱা বিষয়ে অলপ কওকচোন।
3: আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে মাইক্ৰোপ্লাষ্টিকৰ কণাবোৰ বৰ্তমান আৰু বৰ্তমানতকৈও ভৱিষ্যতৰ কাৰণে আমাৰ বেছি ভয়াৱহ ভয়াৱহতা সৃষ্টি কৰিব। মাইক্ৰোপ্লাষ্টিকৰ পৰা যিবোৰ অপকাৰ হয় সেইবোৰ এটা ওৱান ডাইমেনশ্যনেল নহয়, মাল্টি ডাইমেনশ্যনেল, বহুতো দিশত সি ক্ষতি কৰিব। গতিকে আমি যদি মাইক্রোপ্লাস্টিকৰ পৰা হ'ব পৰা ক্ষতিবোৰক আমি কিছুমান শিতানত ভাগ কৰি ল'লে আমাৰ আলোচনাও সুবিধা হ'ব, আমাৰ শ্ৰোতায়ো
2: শুনি
3: ভাল পাব। প্ৰথমতে মই উল্লেখ কৰিম যে মানৱ স্বাস্থ্যৰ ওপৰত মাইক্ৰোপ্লাষ্টিকৰ কেনেকুৱা প্ৰভাৱ। তো মাইক্ৰোপ্লাষ্টিকবিলাক খাদ্য, পানী আৰু বায়ুৰ মাধ্যমেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব, প্ৰৱেশ কৰি আমাৰ যি পাচনতন্ত্ৰ ক্ষতি কৰে, পাচনতন্ত্ৰ যিটো প্ৰদাহ বা জ্বলাপোৰা ইনফ্লেমেশ্যন বুলি কয় সৃষ্টি কৰিব পাৰে, পাচনতন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা ব্যাহত কৰিব পাৰে। শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ আৰু এটা কাৰণ হৈছে আমাৰ মাইক্ৰোপ্লাষ্টিক। বায়ুত থকা মাইক্ৰোপ্লাষ্টিক নিশ্বাসৰ জৰিয়তে হাওঁফাওঁত প্ৰৱেশ কৰে, কৰি পেলাই এলাৰ্জি, হাঁপানী আৰু শ্বাসজনিত বিভিন্ন সমস্যা আমাক বৃদ্ধি কৰিব পাৰে,
2: সৃষ্টি কৰিব পাৰে।
3: হৰ্মনৰ অসামঞ্জস্যতা, মাইক্ৰোপ্লাষ্টিকত বিছফেনল নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে, যি পদাৰ্থ হয় যি আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰ, যিটো ইংৰাজীত এণ্ডোক্ৰাইন ছিষ্টেম বুলি কোৱা হয়, তাৰ মানে যিটো স্বাভাৱিক কাম কাজত সি প্ৰভাৱ পেলায় আৰু কেঞ্চাৰৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।
2: কাৰণ এণ্ডোক্ৰাইন গ্লেণ্ড ডিপ্লাই হয়, এণ্ড্ৰ'ক্ৰাইন ছিষ্টেম ডিপ্লাই হয়, হৰ্মনখিনি ছিক্ৰেট হয়, এতিয়া হৰ্মনখিনি মানে ইমবেলেঞ্চ কৰি দিব
3: পাৰে। কিছুমান বিষাক্ত পদাৰ্থ মাইক্ৰোপ্লাষ্টিকৰ লগত সংলগ্ন হয়, ইতিমধ্যে উল্লেখ কৰিছিলোঁ, ই শৰীৰত যেতিয়া জমা হয় তেতিয়া ই আমাৰ যি কেঞ্চাৰৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে তে এইখিনি যিখিনি আমি আলোচনা কৰিলোঁ এয়া হৈছে মানৱ স্বাস্থ্যৰ ওপৰত আমাৰ মাইক্ৰোপ্লাষ্টিকৰ প্ৰভাৱ।
2: এতিয়া মানে বুজা গ'ল এইটোৱেই যে মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব যদি আমাৰ শৰীৰত প্ৰৱেশ কৰে। শৰীৰত প্ৰৱেশ কৰা দেখোন ৰাস্তা কেইবাটাও উল্লেখ কৰিলে আপুনি, সেইটো আমাৰ নাকৰ ফুটাইদি হ'ব পাৰে, মুখেদিও হ'ব পাৰে, তাৰ ফলত আমি শ্বাসজনিত ৰোগতে হওক, পাচনজনিত ৰোগতে হওক বিভিন্ন সমস্যাৰ সন্মুখীন হ'ম। তেনেকুৱা চৰ্ম ৰোগ বা চকুৰ ক্ষেত্ৰতো সেইটো এটা সমস্যাৰ সৃষ্টি হ'ব
3: পাৰে,
2: কাৰণ ইতিমধ্যে আপুনি কৈছে যে ই আকৌ বিষাক্ত বস্তু আকৰ্ষণহে কৰে, যিটো বস্তু
3: শৰীৰত প্ৰৱেশ কৰি বেলেগ পদাৰ্থৰ লগত আকৌ লগ খাই কম্বাইন হৈ আৰু মানে জটিলতা
2: বৃদ্ধি কৰে।
3: এতিয়া মই উল্লেখ কৰিব খুজিছোঁ জলজ পৰিৱেশৰ ওপৰত মাইক্ৰোপ্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱ। বিশ্বৰ সাগৰ, মহাসাগৰ, উপকূল অঞ্চল আৰু নদ নদীবোৰত বৰ্তমান কোটি কোটি টন প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হৈছে। মাছ, মিছা মাছ, কাছ, তিমি, সাগৰৰ উপকূলত থকা চৰাইবোৰ এই মাইক্ৰোপ্লাষ্টিকবিলাক খাদ্য বুলি ভাবি গ্ৰহণ কৰে। তাহাঁতৰ মানে স্বভাৱজতটো পৰিৱৰ্তন হৈছে। মাইক্ৰোপ্লাষ্টিকবোৰ আৰু তাৰ প্ৰাকৃতিক যি খাদ্য হয়তো দেখাত মাছৰ নিচিনাই সৰু মিলে, যাৰ কাৰণে সিহঁতে ভুলবশত খাদ্য বুলি গ্ৰহণ কৰে। পেটত যেতিয়া ভৰি থাকে এই মাইক্ৰোপ্লাষ্টিক যদি তেওঁলোকৰ পেটলৈ যায়, তেওঁলোকৰ কি হয়, খাদ্য গ্ৰহণ কৰাৰ প্ৰৱণতাটো কমি যায়, নিজে মানে পেটটো ভৰি থকা বুলি অনুভৱ কৰে, যিহেতু হজম নহয়, তাহাঁতৰ পাচনতন্ত্ৰই সেই বস্তুটোক হজম কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোকৰ পেটটো অনবৰত ভৰি থকা অনুভৱ হয় আৰু স্বাভাৱিকতে তাৰ খোৱাৰ আহাৰ গ্ৰহণ কৰাৰ প্ৰৱণতাটো বা পৰিমাণটো কমি যায়, কৰাৰ ক্ৰমান্বয়েতো মৃত্যু হ'ব, পুষ্টিহীনতাত ভুগি, আৰু শেহত পুষ্টিহীনতাৰো ভুগি তাৰ মৃত্যু হয়। আৰু গৱেষণাই দেখুৱাইছে যে মাইক্ৰোপ্লাষ্টিকে বহু সামুদ্ৰিক জীৱৰ প্ৰজনন ক্ষমতা ব্যাহত কৰিছে, তাৰ সাধাৰণ যিটো প্ৰজনন ক্ষমতা যথেষ্ট কমাই তুলিছে, যাৰ কাৰণে আমাৰ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। এইখিনিৰে মই ক'লোঁ মাইক্ৰোপ্লাষ্টিকৰ সামুদ্ৰিক জীৱৰ বা জলচৰ জীৱৰ ওপৰত কুপ্ৰভাৱ।
2: তে এই জলজ প্ৰাণী বুলি কোৱাৰ লগে লগে আমাৰ সাগৰটোতো আছেই,
3: কিন্তু
2: সাগৰ পোৱাৰ আগতটোতো আমাৰ পুখুৰী, নদ নদী, কলং সেই সকলোবোৰ আছে। তে সেই সাগৰত পানীখিনি পৰিবৰ কাৰণে এই পুখুৰী, নদ নদী, কলঙৰ পৰাই যাব লাগিব।
3: সাগৰত প্ৰভাৱটো কিয় বেছি? আমাৰ মানুহে বা সাধাৰণতে যিখিনি আমি মাইক্ৰোপ্লাষ্টিক বা প্লাষ্টিক জাতীয় বস্তু যদি আমি সৰু সুৰা নদ নদীত পেলাই দিওঁ, তেনেহ'লে নদ নদীয়ে শেষলৈকে নি পেলাই জমা কৰিব সাগৰ বা মহাসাগৰতে, গতিকে লাষ্ট ষ্টকটো সাগর বা মহাসাগর জমা হয়, সেইকাৰণে নদীর পানি উটুয়াই নি পেলে তাত জমা করব, সেইকাৰণে তার প্রভাবটা যেটা আমি মাইক্রোপ্লাস্টিকের প্রভাবটা কইছো সাগরীয় উপকূল ই প্রভাবটা বেশি
2: বেশি,
3: যদি আমার নদ নদী কোবাদ যদি বিল বা খাল বিলত যদি প্লাস্টিক জমা হয় সমস্যার সৃষ্টি করব, কিন্তু শেষত গই জমাটো কত হব সাগর হব, গতি সাগর সামুদ্রিক জীব
2: বেশি ক্ষতি
3: হয়েছে, ভবিষ্যতে আরো তার প্রভাবটো
2: প্রভাব
3: বা কুপ্রভাব
2: ভয়ঙ্কর
3: ভয়ঙ্কর হয়।
2: তেও জিতু অঞ্চলত জি মাটিখিনি লৈ পেলাই তেওঁ আছে, যি মাটিডৰাত তেওঁ নিজৰ ঘৰখন আছে, যি মাটিডৰাত তেওঁ খেতি কৰে, সেই অঞ্চলখিনিও এই মাইক্ৰোপ্লাষ্টিকে ভৰিবলৈ আৰম্ভ কৰিছে, কিন্তু আমাৰ পটককৈ চকুত নপৰে। ঠিক শ্ৰোতাই আমাৰ জানিব বিচাৰিব যে কেনেকৈ আমাৰ মাটিটো এই মাইক্ৰোপ্লাষ্টিকে প্ৰভাৱ বিস্তাৰ কৰিছে, আৰু আৰু শেষত আপুনি সেইটো আগবঢ়াবই যে কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি, এটা বিশেষকৈ স্থলজ বিষয়ে অকণ কওক।
3: কৃষিভূমিত মাইক্ৰোপ্লাষ্টিক জমা হ'লে মাটিৰ উৰ্বৰতা কমি যাব, মাটিৰ যিটো পানী ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পাব, উদ্ভিদৰ শিপাই পানী আৰু পুষ্টি মাটিৰ পৰা আহৰণ কৰাত অসুবিধা পাব, য'ত সকলো জেগাত যদি প্লাষ্টিকেই থাকে আৰু ফলত উদ্ভিদৰ ফলন কমি যাব, গতিকে মাইক্ৰোপ্লাষ্টিকৰ প্ৰভাৱ কোনো ডাইমেনশ্যনত কম নহয়, সি লাগিলে মানৱ স্বাস্থ্য হওক, সি লাগিলে সামুদ্ৰিক বা আমাৰ জলজ অঞ্চল স্থল জলজ পৰিৱেশ হওক বা স্থলজ পৰিৱেশ, আৰু এটা কথা উল্লেখ কৰিব পাৰি খাদ্য শৃংখলৰ ওপৰতো,
2: খাদ্য শৃংখল বুলি ক'লে খাদ্য বুজি পাইছো,
3: হয়
2: শৃংখল মানে চেইন,
3: হয়
2: কেনেকৈ খাদ্য শৃংখলৰ ওপৰত কেনেকৈ প্ৰভাৱ বিচাৰে, প্ৰথমতে অকণ খাদ্য শৃংখলৰ বিষয়ে অকণ আমাৰ শ্ৰোতাক জনাওকচোন।
3: খাদ্য শৃংখলটো আমি গম পাইছোঁ যে এজনৰ আহাৰ এটা প্ৰাণীৰ আহাৰ যেতিয়া আন এটা প্ৰাণীয়ে সেই প্ৰথম প্ৰাণীটোক ভক্ষণ কৰে তেনেহ'লে সি দ্বিতীয়জনৰ কাৰণে আহাৰ হৈ পৰে, এনেজনে এনেদৰে প্ৰত্যেকটো প্ৰাণীৰ আহাৰৰ লগত এটাৰ লগত ইটো হয় প্ৰত্যক্ষ বা পৰোক্ষভাৱে এটা সম্পৰ্ক হৈ আছে।
2: মানে আমি যদি উদাহৰণস্বৰূপে লওঁ যে আমাৰ উৎপাদক বুলি ক'লে ঘাঁহ উৎপাদক মৃত্যু হয় তেতিয়া মৃতজীৱী তাক মাটিৰ লগত মিহলাই দিয়ে, এই গোটেই যিটো চেইন এই চেইনটোত মানে যিটো অৱস্থাতে নহওক কিয় লাগিলে ঘাঁহৰ ক্ষেত্ৰতে হওক ফৰিঙৰ ক্ষেত্ৰতে হওক বা ভেকুলীৰ ক্ষেত্ৰতে হওক যিকোনো এটা পৰ্যায়তে মাইক্ৰোপ্লাষ্টিকে মানে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।
3: তাৰমানে এইখিনিতে এটা ঘটনা আছে বায়লজিকেল মেগনিফিকেশ্যন,
2: বায়লজিকেল মেগনিফিকেশ্যন হয়,
3: তাৰমানে কি হয় খাদ্য শৃংখলৰ য'তেই যি স্তৰতে কোনো প্ৰাণীয়ে যদি আহাৰত মাইক্ৰোপ্লাষ্টিক গ্ৰহণ কৰিলে বা তাৰ কিবা প্ৰকাৰে তাৰ শৰীৰত মাইক্ৰোপ্লাষ্টিক প্ৰৱেশ কৰিলে তেনেহ'লে কি হ'ব খাদ্য শৃংখলৰ উচ্চ স্তৰত যোন আছে তাৰ তাৰ গালে শেষত গৈ তাতে জমা হ'ব,
2: উচ্চ স্তৰ
3: যেনে আমি মানুহ যদি মাইক্ৰোপ্লাষ্টিক যদি পানীত গৈছে সেই পানী যদি মাছে খাইছে সেই মাছ যদি আমি খাইছো আমাকতো কোনো ভক্ষণ কৰা নাই, গতিকে শেষত গৈ পেলাই আমাৰ গাতে গৈ
2: জমা হ'ব,
3: গতিকে খাদ্য শৃংখলত মাইক্ৰোপ্লাষ্টিকৰ যিটো প্ৰৱেশ হৈছে সেইটো কিন্তু ভৱিষ্যতৰ কাৰণে খুবেই চিন্তনীয় এটা বিষয়, বিশেষকে যিবোৰ কৃত্ৰিম কাপোৰ আছে কৃত্ৰিম কাপোৰবোৰ ধুওঁতে তাৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ চাব আমি আমাৰ কাপোৰবোৰ পুৰণা হ'লে আহ এৰাই আহে, সেইবোৰ যেতিয়া কাপোৰ যদি ক্ৰমান্বয়ে ধুই থকা হয় তেনেহ'লে তাৰ পৰা ক্ষুদ্ৰ যিবোৰ আহ আছে সেই আহবোৰ পানীৰ লগতে বায়ুটো মুকলি হয়, যিবিলাক অতি ক্ষুদ্ৰ হয়তো আমাৰ চকুৰে ধৰিবও নোৱাৰিব, আৰু এই কণাসমূহ কি হয় সেয়াত আমি উশাহৰ লগত আমি গ্ৰহণ কৰোঁতে ই আমাৰ হাওফাও পাইগে, আৰু যিটো মানে এটা চিন্তনীয় ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে আমাৰ হাপানী হওক হাওফৰ সমস্যা হওক বা এলাৰ্জিজাতীয় যিবোৰ বেমাৰ আছে সেইবোৰ মানে বায়ুৰ দ্বাৰা হোৱা বায়ুৰ দ্বাৰা প্ৰৱেশ কৰা মাইক্ৰোপ্লাষ্টিকৰ কাৰণেও এটা কাৰণ হয়, গতিকে মাইক্ৰোপ্লাষ্টিকবোৰ বায়ু প্ৰদূষণতো কোনো গুণে তাৰমানে কম কৰা
2: কম নহয়
3: বিভিন্ন ডাইমেনশ্যন মই অলপ কৈছোঁ ই প্ৰত্যেকটো দিশতে কম হওক বা বেছি হওক কিন্তু প্ৰভাৱ বিস্তাৰ কৰি গৈ আছে
2: আমি প্ৰথমতে যে আলোচনা প্ৰথমতে যে উল্লেখ কৰিছিলোঁ যে আমি চুইংগাম এদাই খাওঁ তাৰ বাকলিটো একদম সৰু হৈ যথেষ্ট আৰু আমি য'তে ত'তে পেলাই দিয়া এটা প্ৰৱণতা
3: আছে,
2: আমি এটা সৰু সৰু কিবা চকলেট এটা খালোঁ তাৰ ৰেপাৰটো তাৰ বাকলিটো আমি তেনেকৈ পেলাই দিওঁ, আমি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ পেকেটৰ যেতিয়া খোলোঁ খোলোঁতে আমি ওপৰৰ যিটো ক্ষুদ্ৰাতিম ক্ষুদ্ৰ অংশটো সেইটো আমি ছিঙি পেলাওঁ, হাতেৰে ছিঙো, কিছুমান কিছুমান কিতাপে দাঁতেৰেও ছিঙা দেখা পোৱা যায়, কেঁচিৰে কাটো, সেইবিলাকো সৰু সৰু কণিকা আমাৰ প্ৰকৃতিত পৰি আছে। সেইখিনি আলটিমেটলি গৈ পেলাই ৰাস্তাৰ পৰা গৈ পেলাই পুখুৰী বা নদ নদীত জমা হৈছে, সেইবোৰ লাহে লাহে মাটিৰ লগত মিহলি হৈছে, বায়ুৰ লগত মিহলি হৈছে, লাগে লাগে পানীটো মিহলি হৈছে। গতিকে এই সকলোবিলাক প্ৰক্ৰিয়াটো মানে এই এটা মানে চক্ৰ আকাৰে ঘূৰি আছে,
3: ঘূৰি আছে।
2: গতিকে এই এইটো ক্ষেত্ৰত মানে আমি কেনেকৈ মানে পৰিত্ৰাণ পাম?
3: হয়, খুব সুন্দৰ প্ৰশ্ন যে মাইক্ৰোপ্লাষ্টিকৰ আমি এতিয়ালৈকে যিখিনি আলোচনা কৰিলোঁ তাৰ পৰাতো আমি গম পাইছোঁ যে যিটো আমাৰ মূল আমাৰ যিটো শিৰোনামা আছিল মাইক্ৰোপ্লাষ্টিক
2: নিৰৱঘাতক,
3: হয়তো আমি চিন্তা ইমানখিনি আমি ইমান দিনে প্লাষ্টিক প্লাষ্টিকতে আছিলোঁ, কিন্তু প্লাষ্টিকটো এতিয়া ক্ৰমান্বয়ে সময়ৰ সোঁতত সি যিটো মাইক্ৰোপ্লাষ্টিকলৈ ৰূপান্তৰ হ'ল, গতিকে সিটো এতিয়া ক্ৰমান্বয়ে আমাৰ পৰা সমস্যাৰ বহেহে তুলি আছে। গতিকে তাৰ কিছু আমি নিৰাময় ব্যৱস্থা আমি কিছু আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া প্ৰথমতে আমি এবাৰ ব্যৱহাৰযোগ্য যিবোৰ প্লাষ্টিক আমাৰ সাধাৰণতে আমি ওৱান টাইম ইউজ বুলি কওঁ, এই প্লাষ্টিকবোৰৰ ব্যৱহাৰটো হয় নিষিদ্ধ কৰিব লাগে বা ব্যৱহাৰ অতি সীমিত কৰক, ই এটা আমাৰ পৰিত্ৰাণৰ এটা উপায় হ'ব পাৰে। তাৰ সলনি আমি
2: মৰা পাতাটো এৰি বেগ কিছুমান
3: হয়
2: তেনেকুৱা আমি ব্যৱহাৰ কৰিব পাৰোঁ, কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ।
3: হয়,
2: কিন্তু এতিয়াও দেখা যায় আমি বহুত সজাগতা সভাত আমি অংশগ্ৰহণ কৰিছোঁ, আকাশবাণী নগাঁও কেন্দ্ৰই বহুত সজাগতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, সজাগতা বৃদ্ধিৰ চেষ্টা কৰিছে, কিন্তু তথাপিও আমি বজাৰলৈ যাওঁতে সেই পলিথিনটো নিদিলে আমি বেপাৰীজনৰ ওপৰত আমি ক্ৰোধান্বিত হওঁ। সেই বেপাৰীজনে আমি যেতিয়া সোধোঁ বেপাৰীজনক বা দোকানীজনক যেতিয়া সোধোঁ যে আপুনি প্লাষ্টিক কিয় দিয়ে, তেওঁলোকে দুখেৰে কয় যে যদি প্লাষ্টিক নিদিওঁ সেইজন কাষ্টমাৰ সেইজন গ্ৰাহক পুনৰ নোযোৱা হয়, নহা হয় আমাৰ দোকানলৈ যে প্লাষ্টিক
3: নিদিয়ে।
2: সেইবোৰটোতো আমি কৰিয়ে আছোঁ
3: আৰু
2: সেইটো ওৱান টাইম ইউজ প্লাষ্টিক এইটো বিপদটো মাতিয়ে আছে, এতিয়া নতুনকৈ আহিল মাইক্ৰো প্লাষ্টিক, আমি তাৰ আমিতো এৰিবতো লাগিব, নিজৰ স্বভাৱটোতো অলপ
3: আমি নিজৰ স্বভাৱ সলনি কৰিবই লাগিব,
2: কৰিবই লাগিব।
3: এইটোৱে মানে আমি যিটো ওৱান টাইম ইউজ প্লাষ্টিকৰ কথা কৈছোঁ তাৰ সলনি আমাৰ কলপাত খুব সুন্দৰ এক ব্যৱস্থা আছিল আমাৰ সমাজ ব্যৱস্থাত অতীজৰ পৰা আছিলেই। আমি সৰু থাকোঁতে দেখা পাইছোঁ বিয়া সকামবোৰত শালপাতৰ ডিচ বাতি ব্যৱহাৰ কৰা দেখা পাইছোঁ,
2: আকৌ আহিছে লাহে লাহে
3: লাহে লাহে, আকৌ সজাগতা এইটো সজাগতা বৃদ্ধি হোৱাৰ কাৰণে হৈছে। আৰু আদিবোৰ ব্যৱহাৰ কৰিলে আমি ওৱান টাইম ইউজ প্লাষ্টিকটো আমি কিছু পৰিমাণে এৰাব পাৰিম। দ্বিতীয়তে বিকল্প সামগ্ৰী কিছু আছে আমাৰ, যিটো ইতিমধ্যে আপুনি উল্লেখ কৰিছিল, কাপোৰৰ বেগ, কাগজৰ সামগ্ৰী, বাঁহজাত সামগ্ৰী আৰু যিবোৰ আমাৰ বটল প্লাষ্টিকৰ বটলৰ সলনি আমি কাঁচ আৰু ধাতুৰ পাত্ৰৰ যিটো ব্যৱহাৰ বৃদ্ধি কৰিলে আমি কিছু পৰিমাণে প্লাষ্টিকৰ ব্যৱহাৰটো আমি কমাব পাৰিম,
2: কমাব পাৰিম। তথাপি মানুহে মানে সেইটো সংকোচ কৰে যে কাঁচৰ বটল পটককৈ ভাঙি যায়, কিন্তু আমি উপলব্ধি কৰিছোঁ যে প্লাষ্টিকৰ বটলতে কাঁচৰ বটল সোনকালে ঠাণ্ডাও হয় আৰু কি মানে সেইটোত মানে কোনো ধৰণৰ মানে পলিথিনৰ পৰা যিটো মানে আমাৰ প্ৰদূষণ হয় সেইটোৰ পৰা নহয় কেতিয়াও, তথাপিতো আমি ব্যৱহাৰ কৰিবলৈ অলপ টান পাওঁ।
3: কাঁচৰ বটলৰ হয় আপুনি ঠিকেই কৈছে, কাঁচৰ বটলটো ভাঙাৰ সম্ভাৱনা থাকেই। তাৰ লগতে আমি বিকল্প হিচাপে আমাৰ ধাতু যিহেতু তামৰ আমাৰ অতীজৰ মানুহে কৈছে বা আয়ুৰ্বেদে কয়ো যে তামৰ পাত্ৰত পানী ৰাখিলে সেই পানী স্বাস্থ্যৰ কাৰণে ভাল, গতিকে আমি যদি কাঁচলৈ ভয় ভাঙাৰ তেনেহ'লে তাৰ সলনি আমি তামৰ পাত্ৰ, আজিকালি অনলাইনত মই দেখা পাইছোঁ বিভিন্ন এপত তামৰ পাত্ৰ কিন্তু বটল এভেইলেবল, আমি ঘৰতে অনলাইনত অৰ্ডাৰ কৰি আমি কিনিব পাৰোঁ।
2: হয়, এতিয়া মানে আৰু আৰু আৰু কিছুমান সজাগতাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে প্লাষ্টিকৰ বটলটো যিটো আমি পানী খাওঁ, 10 টকীয়া হওক 20 টকীয়া হওক বা ডাঙৰ বটল হওক, সেই প্লাষ্টিকৰ বটল গৰমত থাকিলে তাৰ পৰা কিছুমান মাইক্ৰ' প্লাষ্টিক নিৰ্গত হয়, মাইক্ৰ' প্লাষ্টিক
3: বিভিন্ন গৱেষণাই কৈছে
2: আৰু সেই পানীখিনি আমি খাই আছোঁ, মানে আমি ডাইৰেক্ট ইনহেল কৰি আছোঁ, আৰু সেইকাৰণে মানে আমি চেষ্টা সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকোঁ সদায়, বিজ্ঞান প্ৰবাহৰ মাধ্যমেৰে হওক বা আকাশবাণী নগাঁও কেন্দ্ৰই ঘৰে ঘৰে গৈয়ে হওক, এইটো সজাগতা সৃষ্টি কৰি থকাৰ চেষ্টা কৰে সদায় যে প্লাষ্টিকৰ বটলত নাখালে ভাল, কিন্তু আমি পানীটো খাই আছোঁ, আজিকালি আমি পানী আমি এৱেৰ হৈছোঁ, গতিকে আমি জোৰটোৰ পানী নাখাই পেলাই আমি পানী বটলটো কিনি খাওঁ, কিন্তু দুৰ্ভাগ্য যে পানী বটলটো প্লাষ্টিকৰ, সেই প্লাষ্টিকৰ বটলটো ৰ'দই বতাহে বৰষুণে মাজেদি পাৰ হৈ আহিছে গতিকে মাইক্ৰোপ্লাষ্টিক তাত থাকে বুলিয়ে কয়। গাড়ীৰ ভিতৰত থকা পানী বটলটো প্লাষ্টিকৰ বটলটো গৰম হৈ থাকিলে খাবলৈ মানা কৰে। গতিকে এতিয়া আমি এফালে সজাগ হৈছোঁ, পানী ভাল খাওঁ,
3: আনফালে আকৌ নতুন বিপদ পাই
2: নতুন আমি প্লাষ্টিকত খাই আছোঁ। গতিকে এনেকৈ চাগে আমি আগবাঢ়িব লাগিব, কেনেকৈ আমি নিজকে নিজৰ শৰীৰটোক বা নিজৰ মানে স্বাস্থ্যটো কেনেকৈ আমি খিয়াল ৰাখোঁ।
3: সেইটো আপোনাৰ যিটো আজি অনুষ্ঠান, এই তেনেকুৱা অনুষ্ঠান বা বিভিন্ন মাধ্যমেৰে আমি মানুহলৈ মেছেজটো দিব লাগিব,
2: হয়,
3: যাতে আমি যিমান দূৰ সম্ভৱ প্লাষ্টিকক আমি
2: এৰি চলিব
3: লাগিব।
2: সদশেষত আমি মোটামুটি আমি অনুষ্ঠানৰ শেষৰ পৰ্যায় পাইছোহি। মাইক্ৰোপ্লাষ্টিকৰ ধাৰণাটো আমাৰ শ্ৰোতাই পাইছে, নতুন এটা ধাৰণা, আৰু সেই ধাৰণাটোক লৈ পেলাই চহৰ অঞ্চল গ্ৰামাঞ্চল সকলোৱে আমাৰ শ্ৰোতাই শুনিছে, তেওঁলোক যথেষ্ট এৱেৰ হ'ব। আৰু আজিকালি প্ৰদূষণ অকল চহৰ অঞ্চলতে নহয়, গাঁও অঞ্চলতো আছে,
3: গাঁও গৈ পালেগৈ।
2: গতিকে সেইকাৰণে আমাৰ সকলো পৰ্যায়ৰ শ্ৰোতাই এই কথাখিনি হৃদয়ংগম কৰিছে। সদশেষত আপুনি আমাৰ শ্ৰোতালি মাইক্ৰোপ্লাষ্টিকৰ পৰা কেনেকৈ আগবাঢ়িম তাৰ বিষয়ে যি যি বিষয় আমাৰ গুৰুত্বপূৰ্ণ ৰৈ গৈছে বুলি আপুনি উপলব্ধি কৰে তাৰ বিষয়ে অলপ।
3: তৃতীয়তে আমি যদি প্লাষ্টিকৰ ব্যৱহাৰ সীমিত বা বন্ধ কৰিব লাগে তাৰ কাৰণে আৰু এটা বিশেষ ৰাস্তা হৈছে জনসচেতনতা বৃদ্ধি কৰিব লাগে। এইটোৱে মই কওঁ যে আটাইতকৈ বেষ্ট ৱে হ'ব। মাইক্ৰোপ্লাষ্টিকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জনসচেতনতা বৃদ্ধি এক ফলপ্ৰসূ পদক্ষেপ বুলি মই বিদ্যালয় মহাবিদ্যালয় সামাজিক সংগঠনৰ জৰিয়তে সচেতনতামূলক কাৰ্যসূচী আমি ল'ব লাগিব।
2: আশা কৰিছোঁ আমাৰ শ্ৰোতাই মাইক্ৰোপ্লাষ্টিকৰ বিষয়ে অৱগত হ'ল, ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সামান্যতম প্ৰত্যেকে অকণ অকণ চেষ্টা কৰিব, তেতিয়া ভাবোঁ যে এটা মানে আমি গতানুগতিক এটা আশাত আমি পৰিণত কৰিব পাৰিম আমি যিটো আশা কৰিছোঁ।
3: এই ক্ষেত্ৰত আকৌ চৰকাৰী নীতি আৰু আইনো এটা
2: গুৰুত্বপূৰ্ণ
3: ভূমিকা পালন কৰে।
2: তাকে সেইটোৱে আশা কৰিছোঁ যে চৰকাৰেও সেইটো বিষয়ে সেই প্লাষ্টিকৰ পৰিৱৰ্তে বেলেগ কিবা বিকল্প সন্ধান কৰিব পাৰে নেকি,
3: বা আমাৰ যিটো ৰিচাইকল ব্যৱস্থাটো আছে, ৰিচাইকল ব্যৱস্থাটো বা ৰিইউজ, মই বহুতে হয়তো পঢ়িছে 3R নীতি এটা আছে,
2: ৰিইউজ,
3: ৰিডিউচ আৰু ৰিচাইকল। গতিকে এই নীতিটোক আমি ফলো কৰিব লাগিব
2: আৰু ছাত্ৰ-ছাত্ৰীসকলেও প্লাষ্টিক পৰিৱৰ্তে আৰু যদি বিকল্প আৰু আৱিষ্কাৰ কৰি দিব পাৰে তা আমাৰ সমাজকে যথেষ্ট উপকাৰ হয়।
3: আৰু পৰিৱেশ সুৰক্ষা সম্বন্ধে যিবোৰ আইন আছে সেইবোৰ চৰকাৰে কঠোৰভাৱে বলবৎ কৰিব লাগিব।
2: হয়, ধন্যবাদ। মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক আলোচনা ভাগ শুনিলে আগবঢ়ালে জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শ্ৰদ্ধাৰ সুমন চন্দ্ৰ নাথ ডাঙৰীয়া। ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, বিজ্ঞান প্ৰভা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: निशुल्क कानूनी सहायता टेली लॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: অহা 25 জুন বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4:30 বজালৈ ফোনযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত বাণীবদ্ধ কৰা হ'ব। উক্ত সময়ৰ ভিতৰত আপুনিও আপোনাৰ প্ৰিয় গীতটি শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটো হৈছে 9435053214। মনত ৰাখিব, বৃহস্পতিবাৰ 25 জুন বিয়লি 3:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত। ফোন নম্বৰটো পুনৰ কৈছোঁ, 9435053214।

0: চাওঁচোন এদিন কেনেকুৱা ঘটনা হ'ল, আমাৰ এই পৃথিৱীখনত যিমান ঋষিমুনী আছিল
1: গোটেইবিলাকে
0: লগ লাগিল যে নৈমিষকাৰণ, তাতে তেওঁলোকে আলোচনা কৰিলে হে ভাইহঁত
1: আমি যে এতে লগ হৈছোঁ,
0: এতে আমি এখন যজ্ঞ এটা পাতোঁ, আৰু এই যজ্ঞটো কোনো কৰিব পৰা নাই আৰু ভৱিষ্যত নোৱাৰিব কিজানি
1: নোৱাৰিব,
0: গতিকে এনেকুৱা উৎসৱ এখন ইয়াতে পাতিলোঁ
1: আমি গোটেই লগ হৈ পাতোঁ
0: এই বুলি যজ্ঞ এখন তাতে আৰম্ভ কৰি একাধিক কমেও 12 বছৰ চলি গ'ল।
1: একাধিক ৰকমে
0: 12 বছৰ চলাৰ পিছত তেতিয়া সেই ৰভাস্থলীখনকে লমসক মাত দি
1: কয়,
0: গুৰুদেৱ এই যজ্ঞখনত আমাৰ বহুত জ্ঞান লাভ কৰিলোঁ, বহুত কথা জানিলোঁ শিকিলোঁ, কিন্তু আৰু অলপ কথা আপোনাৰ পৰা শিকিব বাকী থাকিল, গতিকে সেই কথাখিনি আপোনাৰ ওচৰত মই ব্যাখ্যা কৰোঁ, আপুনি মোক বুজাই কওকচোন
1: কি কথা কওঁ।
0: স্বৰ্গমূত্ৰ বাতাল।

আমাৰ এই স্বৰ্গ মৃত্য পাতাল এইবিলাক একোটা আগৈ নাছিল, এইবিলাক একোৱেই নাছিল, খালি জলময় আছিল পৃথিৱীখন। কিন্তু সেই জলৰ ওপৰত নাওমান স্থল জন্মিছিল, সেই স্থলখিনিত আদি নিৰঞ্জনৰ স্থিতি হ'ল আৰু এই পঞ্চপতি ধেতুটো নিজে বনাই তেতিয়াতো জন্ম তাতে স্থায়ী হয়। তেতিয়া নাৰায়ণে চিন্তা কৰে যে ইয়াতে মই কিয় বসবতী হ'লোঁ, আৰু এই ইয়াতে মই সৃষ্টি এখন পাতিব লাগিল। সৃষ্টি পাতিব লগা হ'লে অকল পুৰুষৰ দ্বাৰা নহ'ব, গতিকে আজিও লিখি থৈ দিছে প্ৰকৃতি পুৰুষৰ দিয়ে নিয়ন্ত্ৰ মাধৱ সমস্তৰে আত্মশলি পৰম গোটেই স্ত্ৰী পুৰুষ যোৱা লাগিল। গতিকে চ এতিয়া মই প্ৰকৃতি ক'ৰ পৰা বানাম, মই পুৰুষে হ'লোঁ। এই চিন্তা কৰি যেতিয়া নাৰায়ণে কৰিলে কি কৰে।

এই চিন্তাবোৰ সৰু জন্ম হ'ল। আৰু এই তিনিওটাই তিনিটা সংসাৰৰ ভাল ল'লে, ব্ৰহ্মাই সৃজিব, বিষ্ণুই পালব আৰু মহাদেৱে সংহাৰণ কৰিব। তেতিয়া শুনকে পুনৰ লমকক এটা প্ৰশ্ন কৰিলে, গুৰুদেৱ শুনকচোন।

অনুষ্ঠানত আশা ভোসলেৰ কণ্ঠত পুনৰ শুনোৱা হওক দো বদন বুলছবিৰ এই গীতটি।

0: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই সেই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰিছে। এতিয়ালৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট seba.online.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 68,050গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে। অসম বিধানসভা সচিবালয়ে পোন প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি ভাৰ্চুৱেল যোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেশ্যন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিষ্টেটৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয়ৰ ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব লাগিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডেবল অইলছ অইল পাম কাৰ্যসূচীৰ অধীনত অইল পাম খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। ওদালগুৰি জিলাৰ মাজৰগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজি ঔষধযুক্ত আঁঠুৱা বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। BTC চৰকাৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে এই কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত উপ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে মেলেৰিয়া, জাপানিজ এনকেফেলাইটিছ ৰোগ সন্দৰ্ভত ৰাইজক সজাগ হৈ থাকি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। সজাগতা কাৰ্যসূচীৰ লগতে মেলেৰিয়া পৰীক্ষা শিবিৰো অনুষ্ঠিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।
1: এফ এম এনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীত ধুন।

অনুষ্ঠানত এইবাৰ শুনক উস্তাদ নজাকত আলী আৰু উস্তাদ সলামত আলীৰ খেয়াল ৰাগ গাৱতী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। FM-ৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে

আজি আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিল। একেই বেণ্ডতে কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55। আজি অনুষ্ঠান প্ৰচাৰৰ সময়ত কাৰ্যকক্ষত প্ৰচাৰণ সহায়ক হিচাপে আছিল মন্তুমণি বৰা আৰু নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল ৰোহিত দাস। এতিয়া অনুষ্ঠান সামৰি মই পদুম ৰাজখোৱাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।